আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

0: প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতি ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতি ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 ৰাষ্ট্ৰপতি ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কৰ্দৈয্যময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 77,542 লোক প্ৰভাৱিত হোৱাৰ লগতে 9908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানৰ মৃত্যু হোৱা লোকৰ সংখ্যা 103 হৈছেগৈ। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ সুমনি গাঁও পৰিদৰ্শন কৰে। শ্ৰীদাসে সুমনি গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰাৰ বিধায়ক সুৰজ দিহিঙীয়া উপস্থিত থাকে। তেওঁলোকে বানৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যবেক্ষণ কৰে। শ্ৰীদাসে বান প্ৰভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহৰ বাবে বিশেষ চিন্তা চৰ্চা কৰি আছে বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে।
2: মই ভাবোঁ যে 1950 চনতো ভূমিকম্প হৈছিলে, লখিমপুৰত বানপানী হৈছিলে, ধেমাজিতো হৈছিলে, বৰপেটাতো হৈছিলে, তাৰপিছতো সেইবোৰ অঞ্চল কিন্তু থিয় হৈছে। কিন্তু গতিকে আজি যেনেকুৱাকৈ অন্য ঠাইত যেনেকুৱাকৈ আজি ঠন ধৰি উঠিছে, মই ভাবোঁ আগন্তুক দিনত শিৱসাগৰেই হওক বা চৰাইদেউ হওক বা যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চল আগন্তুক দিনত নিশ্চিত ওপৰত থিয় হ'ব। চৰকাৰখন যিহেতু আছে, জনসাধাৰণ যিহেতু ৰাইজৰ লগত আছে, বনাক্ৰান্তৰ লগত আছে, আৰু বানপানী বুলি ক'লে সাধাৰণতে সকলোৰে চেণ্টিমেণ্টটো আছে, আৰু যাকে বিভিন্ন দল সংগঠনেও সহায় সহযোগ কৰিছে আৰু চৰকাৰখনো যিমানখিনি কৰিবলগীয়া আছে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন কিছুমান চিন্তা চৰ্চা কৰি আছে, আৰু ইয়াতো ইতিমধ্যে ৰিলিফৰ সামগ্ৰী আমাৰ ডি চি ডাঙৰীয়াই যিমানখিনি কৰিছে ৰিলিফ লৈ পেলাই কোনো ধৰণৰ হেৰা নাই। হেল্থ কেম্প ইতিমধ্যে কৰিছে, ইয়াতো অহা কাইলৈ এটা হেল্থ কেম্প এটা হ'ব হাতীমূৰীয়াত, গতিকে যথেষ্টৰূপে ইতিমধ্যে লাগি আছোঁ। ইয়াৰ উপৰিও মই বিশেষকৈ মথাউৰিটোৰ ক্ষেত্ৰত নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অৱগত কৰিছোঁ।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এটি গীতেৰে, গীতিকাৰ তফজ্জুল আলী। ও সন্দিতা কল্পনা মোৰ, ও ৰঞ্জিতা কল্পনা, আঁকি দিয়া মোৰ চকুৰ পতা তোমাৰ প্ৰেমৰ আলপনা।

বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল তফজ্জুল আলী। অনুষ্ঠানত এইবাৰৰ শিল্পী দুৰ্গাময়ী বৰা, গীতৰ কথা ৰামচৰণ পাঠকৰ, প্ৰযোজনা প্ৰভাত শৰ্মাৰ।

0: রামচরণ পাঠকৰ গীতৰ কথা আৰু প্ৰভাত শৰ্মাৰ প্ৰযোজনাৰে সেয়া আছিল দুৰ্গাময়ী বৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মিনতি চৌধুৰীৰ ৰচনাৰে সমৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা হায়দৰ আলীৰ।

সমৰ হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল মিনতী চৌধুৰীৰ, প্ৰযোজনা হাইদৰ আলীৰ। ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমা বলৰ ভূমিকা সম্পৰ্কে জনসজাগতামূলক অনুষ্ঠান, লগতে এছ এছ বি বেণ্ডৰ স্বদেশ প্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ বিশেষ অনুষ্ঠান কাইলৈ অৰ্থাৎ 15 আগষ্টৰ সন্ধিয়া জি এছ ৰোডৰ চিটি চেণ্টাৰ মলত আৰু 16 আগষ্টৰ সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক অনিন্দিতা পালৰ কণ্ঠত তৰুণ শৰ্মা ৰচিত এটি গীত, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

অনিন্দিতা পালৰ কণ্ঠত তৰুণ শৰ্মা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল জ্যোতিপ্ৰকাশ দাসৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ এটি গীত, পক্ষী এটি হৈ মোৰে তোমাৰ কাষলৈ উৰে। গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

দীনবন্ধু চহৰীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল কীৰ্তিকমল ভূঞা, প্ৰযোজনা অনুপম চৌধুৰীৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি সন্ধিয়া 7 বজাত অশীতিতম স্বাধীনতা দিবসৰ প্ৰাক সন্ধ্যা দেশৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এই ভাষণৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব নিশা 9:30 বজাত। পুৱা 9:20 বজাত প্ৰভাতী তৰংগ। আজিৰ বিষয় মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ দেশ। আমাৰ অতিথি বিশিষ্ট সৰোদ বাদক তৰুণ চন্দ্ৰ কলিতা আৰু কণ্ঠশিল্পী নিৰ্মালী দাস। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে। নিশা 10 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 মিনিটত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। সমগ্ৰ দেশতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ। গুৱাহাটীত আজি সন্ধিয়া মুখ্যমন্ত্ৰী হৰ ঘৰ তিৰংগা যাত্ৰাত অংশগ্ৰহণ। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত। বানত মৃত্যুৰ সংখ্যা 103লৈ বৃদ্ধি। আৰু নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈৰ পৰা পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী। ভাৰত প্ৰথমখন খেলত ৱেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতি ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতি ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতি ভাষণৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। সমগ্ৰ দেশে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মহানগৰী খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰিব। খানাপাৰাত হ'বলগীয়া এই অনুষ্ঠানৰ পেৰেডৰ লগতে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব। স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
1: কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে অসমতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। একেদৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম আৰক্ষী, বীৰাংগনা, CRPF, SSB, NCCকে ধৰি 25টা দলে পেৰেডত অংশ ল'ব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। খানাপাৰা, জালুকবাৰী, চন্দ্ৰপুৰকে ধৰি মহানগৰীৰ প্ৰতিটো প্ৰৱেশ পথৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুচকীয়া, চাৰিচকীয়া বাহনসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে।
0: গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ প্ৰতিখন জিলা তথা সদৰতো স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে। গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা চহৰৰ JTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালন কৰিব। অসম আৰক্ষীৰ গৃহৰক্ষী

0: বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে পেৰেডত অংশ ল'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণৰ দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হাৰ ঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ কৰা হৈছে। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি 5 বজাত হ'বলগীয়া হাৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। আনহাতে ডিব্ৰুগড়ৰ টেঙাখাটত কালি অনুষ্ঠিত তিৰংগা যাত্ৰাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে, ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰে। এই যাত্ৰাত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে কয় যে তিৰংগা যাত্ৰা আমাৰ ৰাষ্ট্ৰীয় ঐক্য, দায়িত্ববোধ আৰু দেশৰ প্ৰতি থকা অগাধ শ্ৰদ্ধাৰ প্ৰকাশ। ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ গুৱাহাটী মণ্ডল সমিতিয়ে কালি উত্তৰ গুৱাহাটীত বিশাল তিৰংগা যাত্ৰা উলিয়ায়। উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ মণ্ডল কাৰ্যালয়ৰ পৰা উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গা পূজা সমিতি খেলপথাৰলৈ উলিওৱা তিৰংগা যাত্ৰাত কেইবাশ লোকে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমক সন্মান জনোৱাৰ উদ্দেশ্যে কালি পদযাত্ৰা অনুষ্ঠিত হয়। এই পদযাত্ৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা থানা চাৰিআলি হৈ পুনৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ উভতি আহে। জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱাই মুকলি কৰা পদযাত্ৰাত মহকুমা বিষয়া সমুজ্জ্বল বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত জুৰি দলে, ক্ৰীড়া আৰু সাংস্কৃতিক উন্নয়ন বিভাগৰ কেইবাগৰাকী বিষয়াৰ লগতে এন চি চি কেডেট আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। হাৰ্গা তিৰংগা অভিযানৰ অংশ হিচাপে ত্ৰিৰংগ পতাকা গৌৰৱেৰে প্ৰদৰ্শন কৰিবলৈ নাগৰিকসকলক উৎসাহিত কৰাৰ সমান্তৰালকৈ ঐক্য, দেশপ্ৰেম আৰু জাতীয় অখণ্ডতাৰ মূল্যবোধ ৰক্ষা কৰাৰ বাবে সকলোকে এই পদযাত্ৰাৰ জৰিয়তে আহ্বান জনোৱা হয়। আনহাতে ডিব্ৰুগড় জিলা সদৰৰ বৈৰাগী মঠত থকা শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেশপ্ৰেম, অখণ্ডতা, ভাতৃত্ব আৰু সমন্বয় গঢ়ি তোলাৰ লগতে দেশৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰুসকলৰ আত্মত্যাগ তথা বলিদান সন্দৰ্ভত কালি বিশেষ দেশপ্ৰেমমূলক অনুষ্ঠান আয়োজিত হয়। শিক্ষাৰ্থীসকলৰ মাজত দেশপ্ৰেম সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতা আৰু আজিৰ শিক্ষানুষ্ঠানখনত দেশভক্তিমূলক অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ কবিতা আবৃত্তি আৰু গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কৰ্দৰ্যময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 770,542 লোক প্ৰভাৱিত হোৱাৰ লগতে 9908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103 হৈছেগৈ। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি বানত বেয়াকৈ ক্ষতিগ্ৰস্ত চৰাইদেউ জিলাৰ চুমনি গাঁও পৰিদৰ্শন কৰে। শ্ৰীদাসে চুমনি গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বান ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বুজ লয়। অধ্যক্ষগৰাকীৰ সৈতে সোণাৰী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰা বিধায়ক সুৰুজ দিহিঙীয়া উপস্থিত থাকে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ঘৰ দুৱাৰকে ধৰি অন্যান্য দিশসমূহ পৰ্যবেক্ষণ কৰে। শ্ৰীদাসে বান প্ৰভাৱিত লোকসকলক চৰকাৰ তথা প্ৰশাসনে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহৰ বাবে বিশেষ চিন্তা চৰ্চা কৰি আছে বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে।
1: মই ভাবোঁ যে 1950 চনতো ভূমিকম্প হৈছিলে, লখিমপুৰত বানপানী হৈছিলে, ধেমাজিতো হৈছিলে, বৰপেটাতো হৈছিলে, তাৰপিছতো সেইবোৰ অঞ্চলখিনিও থিয় হৈছে। কিন্তু গতিকে আজি যেনেকুৱাকৈ অন্য ঠাই যেনেকুৱাকৈ আজি ঠন ধৰি উঠিছে, মই ভাবোঁ আগন্তুক দিনত শিৱসাগৰে হওক বা চৰাইদেউ হওক বা যোৰহাটৰ দাঁতিকাষৰ অঞ্চল আগন্তুক দিনত নিশ্চিত ওপৰত থিয় হ'ব। চৰকাৰখন যিহেতু আছে, জনসাধাৰণ যিহেতু ৰাইজৰ লগত আছে, বনাক্ৰান্তৰ লগত আছে, আৰু বানপানী বুলি ক'লে সাধাৰণতে সকলোৰে চেণ্টিমেণ্টটো আছে, আৰু যাকে বিভিন্ন দল সংগঠনেও সহায় সহযোগ কৰিছে আৰু চৰকাৰখনো যিমানখিনি কৰিবলগীয়া আছে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন কিছুমান চিন্তা চৰ্চা কৰি আছে, আৰু ইয়াতো ইতিমধ্যে ৰিলিফৰ সামগ্ৰী আমাৰ ডি চি ডাঙৰীয়াই যিমানখিনি কৰিছে ৰিলিফ লৈ পেলাই কোনো ধৰণৰ হেয়া নাই। হেল্থ কেম্প ইতিমধ্যে কৰিছে, ইয়াতো অহা কাইলৈ এটা হেল্থ কেম্প এটা হ'ব হাতীমূৰীয়াত, গতিকে যথেষ্টৰূপে ইতিমধ্যে লাগি আছোঁ। ইয়াৰ উপৰিও মই বিশেষকৈ মথাউৰিটোৰ ক্ষেত্ৰত নিশ্চিত ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অৱগত কৰিছোঁ।
0: ইপিনে বানৰ ফলত বন্ধ হৈ থকা নিউ তিনিচুকীয়া গুৱাহাটী মূল ৰেলপথেৰে 24 দিনৰ অন্তত পুনৰ ৰেলৰ চলাচল আৰম্ভ হৈছে। তিনিচুকীয়া মণ্ডলৰ ৰেল প্ৰবন্ধকে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। প্ৰবন্ধকগৰাকীয়ে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সতৰ্কতামূলক ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰে।
2: ज्यादातर ट्रेने जो मेन लाइन से जाती थी उनको

0: को फिर शिवसागर टाउन सिमलगुड़ी से डाइवर्ट करके निकाला गया था, ताकि सिमलगुड़ी से लेके फरकटिंग तक जो यात्री थे उनको, जो रेल सुविधा से वंचित थे उनको रेल सुविधा प्राप्त होगी। लॉन्ग डिस्टेंस ट्रेन अभी भी चल रही थी NLP वाया NLP, जैसे कि राजधानी एक्सप्रेस, विवेक एक्सप्रेस, ये सब वाया NLP ही जा रही थी। ये सब इलेक्ट्रिक ट्रैक्शन वाली ट्रेनें हैं। शिवसागर टाउन में अभी स्थिति का आकलन करने के बाद यह दिखता है कि वहां पर अभी ट्रैक पर काफी लोग आश्रय लिए हुए हैं, क्योंकि उनके समीप उनके जो घर है उनमें पानी भरा हुआ है। तो इसलिए रेल प्रशासन ने यह निर्णय लिया कि अभी OHE को चार्ज न किया जाए, बाद में स्थिति का आकलन करते हुए OHE को चार्ज किया जाएगा। इसलिए शिवसागर टाउन वाया जो रूट जा रहा है उसमें सिर्फ डीजल ट्रैक्शन कॉशन के साथ और व्हिसलिंग के साथ अभी चलाया जा रहा है।
1: ধেমাজি জিলাৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত গুলীচালনা ঘটনাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত কালি সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই, ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত আটাচু, টাইপা, বীৰ, লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ সন্মিলন, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, ঐক্যমঞ্চ আৰু অসমীয়া যুৱ মঞ্চকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধিৰ লগতে চিচিবৰ গাঁৱৰ বিধায়ক জীৱন গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰী বৰাই কয় যে অসম চৰকাৰে ইতিমধ্যে অৰুণাচল প্ৰদেশৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। অসম আৰক্ষীয়েও ঘটনাটোৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৰাই সীমান্ত অঞ্চলত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ অটুট ৰাখি দল সংগঠনসমূহক প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অক্ষুণ্ণ ৰখাৰ বাবে সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। এই বৈঠকৰ পাছতে মিচিং ছাত্ৰ সংগঠন TMPK অৰুণাচলৰ বিৰুদ্ধে কালিৰে পৰা গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ঘোষণা কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে বাস্তৱসন্মত আৰু সমগ্ৰ দেশত ৰূপায়ণযোগ্য আৰ্হি হিচাপে স্বীকৃতি দিছে। সমিতিখনে দেশৰ আন ৰাজ্যসমূহ, চৰকাৰী চিকিৎসালয়সমূহেও যাতে এই আৰ্হি গ্ৰহণ কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক প্ৰয়োজনীয় নীতি নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি এই স্বীকৃতিৰ বাবে সংসদীয় সমিতিৰ অধ্যক্ষ প্ৰফেচাৰ ৰামগোপাল যাদৱ আৰু সমিতিৰ অন্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: জিলাই জিলাই হৰ ঘৰ তিৰংগা যাত্ৰাৰ আয়োজন। সংসদৰ সদ্য সমাপ্ত বৰ্ষাকালীন অধিৱেশনৰ কালি অন্তিম দিনা 3-5 মিনিটৰ ভিতৰতে 11খন বিধেয়ক গৃহীত। অচলাৱস্থাৰ মাজতে বৰ্ষাকালীন অধিৱেশনৰ সামৰণি। মুখ্যমন্ত্ৰীয়ে গ্লাছগো কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। দৈনিক অসম কাকতে স্বাধীনতা দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে সংযোজন বৃহু নৃত্য শিৰোনামেৰে কাইলৈ দেশজুৰি পালন হ'বলগীয়া 80 সংখ্যক স্বাধীনতা দিৱসৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ গোগামুখৰ মিমাঙৰ বদতিত হোৱা অৰুণাচলীৰ নিৰ্বিচাৰ গুলীত অসমৰ 11জন লোক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন কাকতেও একেটা বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে মন্ত্ৰী অতুল বৰা আৰু ডাঃ ৰণোজ পেগুৰে হোৱা আলোচনাৰ অন্তত TMPK অৰুণাচলী দুৰ্বৃত্তৰ আতিশয্যৰ প্ৰতিবাদত ৰূপায়ণ কৰা পথ, অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰাৰ

0: বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কমনৱেলথ গেমছত ৰূপৰ পদক বিজয়ী লাভলীনাক 30 লাখ টকাৰ চেক প্ৰদান কৰাৰ বাতৰিয়ে আমাৰ অসম কাকতে লাভলীনাক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা 30 লাখ টকাৰ চেক শিৰোনামেৰে আলোকচিত্ৰ সহ প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে অসম অৰুণাচল প্ৰদেশ সীমান্তত বৰ্ধিত উত্তেজনাৰ মাজতে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও সাংসদে শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনোৱাৰ বাতৰি এম পিজ এপিল ফৰ পিচ টক্স শিৰোনামেৰে প্ৰকাশ কৰিছে।
1: নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈ পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আৰম্ভ হ'ব। নেডাৰলেণ্ডছত হ'বলগীয়া পুৰুষৰ হকী বিশ্বকাপত ভাৰত ৱেলছ ইংলেণ্ড আৰু পাকিস্তানৰ সৈতে একেটা গ্ৰুপতে আছে। কাইলৈ বিয়লি 4:30 বজাত ভাৰতৰ পুৰুষ দলটোৰ প্ৰথমখন খেলত ৱেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী আৰু নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈৰ পৰা পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী ভাৰত প্ৰথমখন খেলত ৱেলছৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम अनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो आम धान खेती आलू खेती नष्ट है, नष्ट हमें এটো যদি পয়সা দেয় তেনহলে আমার লাভ হয়, বাকিবোৰ খেতিয়কে করলে তেওঁলোকেও লাভটো পাব। সেইকাৰণে আমি যেনে পালো তেওঁলোকেও যাতে পায়।
2: খরিফ ফসল বীমাৰ বাবে শীঘ্ৰে পঞ্জীকৰণ কৰক।
3: বেংক শাখা, বীমা কোম্পানী, কৃষি ঋণ সমিতি, জনসেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
2: ফসল বীমা সম্বন্ধীয় তথ্য পাতিৰ বাবে হেল্পলাইন নম্বৰ 14447 লৈ কল কৰক।
4: ফসল বীমা কৰাওক, সুৰক্ষা কবচ পাওক।
5: জিলাৰ ৰেহৰূপ।
6: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকৰ বাবে লৈ আহিছো দৰং জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে দৰঙৰ পৰা আমাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে। ভাৰতবৰ্ষৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে দৰং জিলাতো স্বাধীনতা দিৱস উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈ কাছাৰী ময়দানত হ'বলগীয়া স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে।
7: পুৱা 5:30 বজাত জিলা জনসংযোগ বিভাগৰ স্ত্ৰী অনুভাগ যন্ত্ৰৰ দ্বাৰা দেশপ্ৰেমমূলক গীত পৰিৱেশনৰ জৰিয়তে আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচীৰ মূল অনুষ্ঠান হিচাপে কাছাৰী ময়দানত পুৱা 9:00 বজাত মুখ্য অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্য অতিথিয়ে অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আদিৰ সদস্যসকলে প্ৰদৰ্শন কৰা সামৰিক কোচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে মুখ্য অতিথিগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰতিষ্ঠা কৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত আৰু ইয়াৰ ঠিক পিছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ সোঁৱৰণী উদ্যানত স্থাপন কৰা বৰদলৈদেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদিব। ইয়াৰ উপৰি স্বাধীনতা দিৱস উপলক্ষে নাগৰিক বাসগৃহ, শিক্ষানুষ্ঠান, বিভিন্ন চৰকাৰী কাৰ্যালয় আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, কাছাৰী ময়দানৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশত সম্বৰ্ধনা, ৰাজহুৱা চিকিৎসালয়ৰ ৰোগী, জিলা কাৰাগাৰৰ কাৰাবন্দী আদিৰ মাজত ফলমূল বিতৰণ, প্ৰীতি ফুটবল খেল, খন্দিয়ালৰ নাগৰিকীয় বাসগৃহত মন্ত্ৰী প্ৰজনকে ধৰি দিনজোৰা বিস্তৃত কাৰ্যসূচী সামৰি লোৱা হ'ব।
6: 4 আগষ্টৰ নিশা দৰং আৰু ইয়াৰ উত্তৰাঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ মাজেৰে বৈ যোৱা নোৱা নদীকে ধৰি বিভিন্ন নৈ উপনৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি জিলাখনত বছৰটোৰ প্ৰথমটো বানৰ সৃষ্টি কৰে। এই বানত জিলাখনৰ মঙলদৈ, চিপাঝাৰ আৰু দলগাঁও ৰাজহচক্ৰৰ 21খন গাঁৱৰ 3,000+ আৱাসী, প্ৰায় 1900 হেক্টৰ কৃষিভূমি আৰু 4,000ৰো অধিক পশুধন বানৰ কবলত পৰে। জিলাখনৰ মঙলদৈ ৰাজহচক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবৰা গাঁৱত 5 আগষ্টত বাঢ়নী পানীয়ে নোৱা নদীৰ মথাউৰিৰ এটা বৃহৎ অংশ ছিঙি পেলোৱাত বেংগাবৰা, অহকা, মথংগা, কপিলি

0: সত্ৰ আদি কাষৰ কেইবাখনো গাঁও নিমিষতে জলমগ্ন হৈ পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 8 আগষ্টত ঔতলা ভ্ৰমণ কৰি ভগ্ন মথাউৰিটো পৰিদৰ্শন কৰে আৰু বানাক্ৰান্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। এই বিষয়ে অধিক জনাইছে আমাৰ দৰং জিলাৰ সংবাদদাতাই।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে দুপৰীয়া বেঙাপুৰা গাঁৱত উপস্থিত হৈ তাত যোৱা 5 আগষ্টত নোৱা নৈৰ বাঢ়নি পানীয়ে ছিঙি পেলোৱা ভগ্ন মথাউৰিৰ অংশটো পৰিদৰ্শন কৰে। জিঅ' টিউব ব্যৱহাৰ কৰি জলসম্পদ বিভাগে প্ৰায় 20 মিটাৰ দৈৰ্ঘ্যৰ ভগ্ন মথাউৰিৰ মেৰামতিৰ কাৰ্যৰো মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লয়। তেওঁ লগতে সেই স্থানত উপস্থিত হোৱা পুৰুষ মহিলা শিশু সম্বন্ধিতে স্থানীয় বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু পিছত ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু স্থানীয় নিৰ্মীয়মান অংগনবাড়ী কেন্দ্ৰত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰৰ বানাক্ৰান্ত ৰাইজৰ অভাৱ অভিযোগৰ বুজ লয়। পূৰ্বতে কেতিয়াও বানৰ সন্মুখীন নোহোৱা অঞ্চলটোৰ ৰাইজে নোৱানৈ মথাউৰি ছিঙাৰ ফলত যথেষ্ট দুৰৱস্থাৰ সন্মুখীন হোৱা বুলি ইয়াৰ মাজতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে। 1956 চনতে নিৰ্মাণ কৰা মথাউৰিটো শক্তিশালী ৰূপত পুনৰ নিৰ্মাণৰ তেওঁ পোষকতা কৰে।
0: ৰাজ্যৰ কৃষি, জলসিঞ্চন ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই অসমত মাখনা খেতিৰ প্ৰচুৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। তেওঁ অসমত থকা পুখুৰী, বিল, জলাশয় আদিত মৎস্য উৎপাদনৰ সমান্তৰালকৈ মাখনা উৎপাদন কৰি অতিৰিক্তভাৱে লাভৱান হ'বলৈ অসমৰ যুৱ প্ৰজন্মক আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে 12 আগষ্টত দৰং জিলাৰ মঙলদৈৰ সমীপৰ 2 নং মাজগাঁৱত মাখনা উৎপাদনস্থলী এটা পৰিদৰ্শন কৰি এই আহ্বান জনায়। এই বিষয়ে বিতংভাৱে জনাইছে আমাৰ সংবাদদাতাই।
1: অসম মাখানা মূল্য শৃংখল প্ৰকল্পৰ অধীনত নাবাৰ্ডৰ পৃষ্ঠপোষকতাত স্থানীয় ৰোড নামৰ বেচৰকাৰী সংস্থা এটাৰ তত্ত্বাৱধানত উৎপাদিত মাখানা উৎপাদনস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত আৰু কয় যে অসমৰ যুৱক যুৱতীসকল কম দৰমহাৰ চাকৰি বিচাৰি কেৰালা, বেংগালুৰু, হায়দৰাবাদ আদি চহৰসমূহলৈ নগৈ যাৰ নিজা কিছু মাটি আছে তাতে যদি কৃষি কৰ্ম কৰে তেন্তে আৰ্থিকভাৱে যথেষ্ট লাভৱান হোৱাৰ লগতে ৰাজ্যৰ কৃষি নিৰ্ভৰ অৰ্থনীতিও বহু পৰিমাণে টনকিয়াল হ'ব। জলসিঞ্চন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থা উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ বাবে পুঁজিৰো আবণ্টন দিছে। তেওঁ কয় যে বৰ্তমান ৰাজ্যৰ 21% কৃষিভূমি জলসিঞ্চনে সামৰি লৈছে আৰু আগন্তুক 5 বছৰত এই কৃষিভূমিৰ পৰিমাণ 20% বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 আন এখন জিলাৰ ৰেহৰূপ লৈ আমি পুনৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম।
2: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি দৰং জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল দৰং জিলাৰ সাংবাদিক ময়ূখ গোস্বামী। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰা হৈছে প্ৰভাতী তৰংগ। আজিৰ বিষয় মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ দেশ। আমাৰ অতিথি বিশিষ্ট সৰোদ বাদক তৰুণ চন্দ্ৰ কলিতা, কণ্ঠশিল্পী নিৰ্মালী দাস আৰু জ্ঞানেন কাশ্যপ। অনুষ্ঠানটিৰ আঁত ধৰিছে ইন্দ্ৰজিৎ দাসে।

0: আমি আমার রাষ্ট্রীয় পতাকাখনৰ কথা পাতিম, আমি কথা পাতিম আমাৰ দায়িত্বৰ কথা, আমাৰ অধিকাৰৰ কথা, এই সকলোখিনি কথা, আৰু ইতিবাচক ধৰণে সকলোখিনি কথা পতাৰ আমি প্ৰয়াস কৰিম। ফেচবুক পেজত আপোনালোকে পোনপটীয়াকৈ সংযুক্ত হৈ তাত আপোনালোকৰ মন্তব্য প্ৰেৰণ কৰিব পাৰে। কোনোবাই হয়তো কবিতাৰ আকাৰতো প্ৰেৰণ কৰিব পাৰে, সেয়া পাঠ কৰিবলৈ পালে আমাৰ ভাল লাগিব। শ্ৰোতাসকল, এইখিনি সময়ত আমি ফেচবুকত যিসকল সংযুক্ত হ'ব তেখেতসকলৰ নামসমূহ আমি গম পাওঁ, কিন্তু যিসকল শ্ৰোতাই এই সময়ত একান্ত মনে ৰেডিঅ' ছেটটো কাষত লৈ শুনি আছে তেখেতসকলৰ নামটো হয়তো আমি গম পোৱা নাই, কিন্তু তেখেতসকলো আমাৰ অতি আদৰৰ শ্ৰোতা। কিছু সংখ্যক লোকে আমাৰ নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত শুনি আছে, কোনো কোনোৱে ফেচবুক পেজত চাই আছে, কোনোবাই হয়তো এই মুহূৰ্তত কৰ্তব্যস্থলীলৈ ওলাই গৈছে বা নিজৰ কোনো কামৰ বাবে ওলাই গৈছে, গাড়ীখনত আপুনি 101.6 FM টিউন কৰি আপুনি আমাৰ অনুষ্ঠান শুনি আছে। প্ৰতিগৰাকী শ্ৰোতা, আপোনালোক সকলো আমাৰ আদৰৰ। আহক, আজিৰ এই প্ৰভাতী তৰংগৰ যাত্ৰা আমি একেলগে আগুৱাই যাওঁ। আমাৰ সৈতে উপস্থিত আছে বিশিষ্ট সৰোদবাদক, তেখেত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী আগশাৰীৰ সৰোদবাদক, ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ধৰণৰ অনুষ্ঠানত তেখেতে অনুষ্ঠান পৰিৱেশন কৰিছে বিভিন্ন ঠাইত, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো তেখেতৰ পৰিচয় আছে, তেখেতে ভাৰতবৰ্ষৰ বাহিৰতো কেইবাখনো ঠাইত তেখেতে অনুষ্ঠান পৰিৱেশন কৰিছে আৰু ৰাইজ আপ্লুত হৈছে তেখেতৰ অনুষ্ঠানত। আৰু আজি তেখেত আমাৰ অতিথি তৰুণ চন্দ্ৰ কলিতা, তেখেতৰ সৈতে আমি কথা পাতিম আৰু তেখেতৰ সৰোদত আমি স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ কিছু সুৰ আমি শুনিম। আমাৰ সৈতে আজি উপস্থিত আছে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী, আপোনালোকে জানে সাংস্কৃতিক মহাসংগ্ৰামত তেখেত বিভিন্ন শিতানত তেখেত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল, মই যদি ভুল কৰা নাই ভূপেন্দ্ৰ সংগীততো তেখেতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল। গতিকে নিৰ্মালী দাসক আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ, তেখেত আমাৰ সৈতে আছে। যুৱবাণীৰ এগৰাকী বাদ্যশিল্পী আৰু প্ৰায় সকলো ধৰণৰ বাদ্যই তেখেতে বজাব পাৰে, অতি কম বয়সীয়া এগৰাকী যুৱক, আমাৰ অতি মৰমৰ। কালি আমাৰ হেল্ল' যুৱবাণী অনুষ্ঠানতো আছিল, কালি মই কৈছিলোঁ যে আজি ৰাতিপুৱা অনুষ্ঠানটিলৈ আহিব লাগে আৰু একে আখেৰে তেখেতে আহিম বুলি কৈছিল আৰু আজি আমাৰ মাজত উপস্থিত হৈছে জ্ঞানেন কাশ্যপ। আমি আটাইৰ সৈতে কথা পাতিম। প্ৰথমে মই তৰুণ চন্দ্ৰ কলিতাদেৱৰ ওচৰলৈ যাব বিচাৰিছোঁ, স্বদেশ প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ এটি সুৰেৰে আজিৰ অনুষ্ঠান আমি আৰম্ভ কৰোঁ। আপোনাৰ ওচৰলৈ গৈছোঁ।
1: নমস্কাৰ। আকাশবাণীৰ এই নিমন্ত্ৰণ মোৰ কাৰণে কিমান আশাব্যঞ্জক। মই মোৰ বাদ্যযন্ত্ৰৰ জৰিয়তে অকণমান শ্ৰদ্ধা সেৱা আগবঢ়াব খুজিছোঁ। আমি আমাৰ দেশমাতৃক আই বুলিও সম্বোধন কৰোঁ। এই আই সম্বোধনেৰে আমাৰ এটি অসমীয়া গীত আছে, মুকুল বৰুৱাদেৱৰ লিখা আৰু সুৰ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত এই গীতটি আজিও সমানেই জনপ্ৰিয়। প্ৰথম শাৰী হ'ল, আইটোক কিহেৰি বুজিমে, আইটোৰ চৰণি দুখানি, বজাই শুনাবলৈ চেষ্টা কৰিছোঁ।

0: মন প্ৰাণ পুলকিত কৰি ইমান সুন্দৰ লাগিছে পৰিৱেশটো। তৰুণ চন্দ্ৰ কলিতাদেৱৰ ওচৰলৈ মই পোনে পোনে যাব বিচাৰিছোঁ। আজি আমি যিটো অনুষ্ঠানটিৰ আমি যিটো শিৰোনাম ৰাখিছোঁ, মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ দেশ, মাজত আছে মোৰ গানৰো গানৰ হিৰোদাৰ কথা, হিৰোদাৰ কবিতা, যিটো কবিতা আচলতে প্ৰতিগৰাকী যুৱক যুৱতীয়ে ভাল পায়। আৰু এই কবিতাটোৰ প্ৰতিটো অংশত আমি যেতিয়া পাঠ কৰোঁ, স্বদেশ প্ৰেমৰ এক বিশেষভাৱেৰে আমাৰ মন প্ৰাণ উজ্জীৱিত হৈ পৰে,
1: উদ্বুদ্ধ হৈ থাকে।
0: হয়, আজিৰ এই অনুষ্ঠান আমি লগ পাইছোঁ, হৰ ঘৰ তিৰংগা অভিযান চলি আছে, 17 আগষ্টলৈ চলিব। কিছু সময় পূৰ্বে আমাৰ অনুষ্ঠানৰ ঠিক প্ৰাক মুহূৰ্তত অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ এটি আহ্বান শ্ৰোতাসকলক আমি শুনাইছিলোঁ, এই যে ৰাষ্ট্ৰীয় পতাকাখন যিখনে আমাক আচলতে আমাৰ যিখন স্বাভিমান, কাৰণ এইখন উৰুৱাই ৰাখিবলৈ কিমানজনে নিজৰ জীৱন উৎসৰ্গা কৰিলে। গতিকে আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰাই আপোনাৰ নিশ্চয় মনটো উভতি যায় সেই সময়লৈ যেতিয়া শৈশৱত বিদ্যালয়ত স্বাধীনতা দিৱস বুলি বা গণৰাজ্য দিৱস বুলি ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত সেই মাহ প্ৰসাদ, সেই কিমান আনন্দ ফুল গোটাই আমি তাত যাওঁ, আমিও পাইছোঁ তেনেকুৱা এটা পৰিৱেশ। আপোনাৰ পৰা শুনিব বিচাৰিছোঁ তেনেকুৱা সেই সময়ৰ কথা, আৰু আজিৰ এক পৰিৱৰ্তিত সময়ত আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ, গতিকে কিছু কথা আপোনাৰ পৰা আৰম্ভণিতে শুনিব বিচাৰিছোঁ।
1: আমি সৰুকালি, মই 60ৰ শেষৰ ফালে কৈছোঁ, যেতিয়াৰ পৰা কথা ঋণী কি ঋণী কি মনত আছে, 15 আগষ্ট মানে এসপ্তাহমানৰ আগৰ পৰা এটা বেলেগ এটা উন্মাদনা, এটা ভাল ক্ষেত্ৰত কৈছোঁ, আমাক আমাৰ শিক্ষকসকলে আমাক লৈ শোভাযাত্ৰা কৰোৱায়, হাতত সকলোৰে হাতত একোখনকৈ তিৰংগা। আমি এটা গানেই বিশেষকৈ গাওঁ, ছন্দা ঊঁচা ৰাহে আমাৰ বিজয়ী বিশ্বে তিৰংগা প্যাৰা। সৰুতে আমি ইমান বুজি পোৱা নাছিলোঁ, লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ, যেতিয়া স্বাধীনতাৰ পৰাধীনতাৰ দিনবিলাক কথা পঢ়িবলৈ পালোঁ, সেই পৰাধীন অৱস্থাৰ পৰা স্বাধীন হোৱাৰ যিটো আনন্দ, মুকলি আকাশত নিজৰ দেশখনক নিজে ভাল পোৱা ধৰণে দেশৰ কাম কৰাৰ যিটো আগ্ৰহ, সেইটো আমি যৌৱনকালত পালোঁ। আৰু আমিতো সেই পৰাধীন অৱস্থাৰ সেই ক'লা দিনবিলাক দেখা নাই। তুমি ক'লাই কিমান মানুহে জীৱন উৎসৰ্গা কৰিলে গম নোপোৱাকৈ, জীৱন গ'লেও যাব, মোৰ দেশমাতৃক মই উদ্ধাৰ কৰিব লাগে, এই যিটো ভাৱৰ আমাৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছিল, আমি সৰুকালিৰ পৰা যে তাতেও যে অংশগ্ৰহণ কৰি আমাৰো কিবা এটা অংশদায়িত্ব থাকিল, সেইটো কথা ভাবি ভাল লাগে আজি। আৰু আজি আকাশবাণী, বিশেষকৈ আমাৰ এই শ বছৰ পিছলৈকে দেখা পোৱা বৰ্তমান আমাৰ প্ৰধানমন্ত্ৰী নতুন চামক লৈ তেওঁ যিটো আশাৰ এটা ব্যঞ্জনা কৰিছে, সেইটো আকৌ এবাৰ দেখোন নতুনকৈ যেন আকৌ বল পাইছোঁ নেকি, মাজতে অকণমান হৈ আছিলে, নোহোৱা নহয়, কিন্তু এনেকুৱা ধৰণে সুপৰিকল্পিতভাৱে যুৱচামক ব্যৱহাৰ কেনেকৈ কৰিব পাৰে, তেওঁলোকে কেনেকৈ নিজেই বুজি পাই আগবাঢ়ি আহিব পাৰে, তেওঁলোকক এই বিভিন্ন কাৰ্যসূচীৰ একো একোটা অংশ কৰিব পাৰে,

0: সেইটোলত সেই কারণতে আৰু লগতে উজান দিছে আমার চিরতরুণ মুখ্যমন্ত্রী, ইমান তেজাল কেনেকে হয় মই কব নোৱাৰো। গতিকে তেখেতৰ অংশগ্রহণে আমাক আরো উদ্বুদ্ধ কৰিছে। আমি যদিও ভাৰতবাসী কিন্তু তাৰ লগত আমি অসমবাসীও, গতিকে আমাৰ এই অসমখনত আমি আমাৰ স্বাধীনতা লৈ পেলাই আমি কি কৰিব পাৰোঁ, আমি কিমান ধৰণে দেশপ্ৰেমক আকৌ ভাল কামত লগাব পাৰোঁ, এই যিটো এটা আমি এটা হেৰি দেখা পাইছোঁ। আৰু তাতে আকাশবাণীয়ে মোকো মাতিছে এই চিন্তা চৰ্চাত ঠাই অকণবন্দী কৰিবলৈ। মোৰ জীৱন ধন্য হোৱা যেন লাগিছে। বন্দে মাতৰম, বন্দে মাতৰম।
1: একেখিনি সময়তে আমি বন্দে মাতৰমৰ 150 বছৰীয়া আজি উদযাপন চলি আছে,
0: একদম

0: আজি এই সুৰটো শুনি আমাৰ কেনেকুৱা এটা অনুভৱ? আমি সেই সময়খিনি দেখা নাই তৰুণ দা, আমি সেইখিনি সময় দেখা নাই, কিন্তু আপুনি যেতিয়া বজাইছে এই সুৰটো শুনিয়ে আমাৰ কিমান ভাল লাগিছে। সেই সময়ত এই সুৰটোৱেইতো সকলোৱে উজ্জীৱিত কৰি ৰাখিছিল। এই সুৰটো শুনিলে, এই বন্দে মাতৰম ধ্বনিটো শুনিলেই সকলো ওলাই গৈছিল।
1: তাকো আকাশবাণীৰ জৰিয়তে মাধ্যম আছিল, কিন্তু
0: আকাশবাণী,
1: একমাত্ৰ আকাশবাণী। আমি আকাশবাণী বুলি নকৈছিলোঁ, আমাৰ মানে ৰেডিঅ',
0: ৰেডিঅ'
1: ৰেডিঅ' চেণ্টাৰো নহয়, আমাৰ এইটো অনাতাঁৰ কেন্দ্ৰ আছিলে।
0: হয়,
1: পিছত গৈ আকাশবাণী হ'লগৈ। আকাশবাণী, অনাতাঁৰ কেন্দ্ৰ, এইবিলাক আমাৰ মনত একো নাই, আমি জানো ৰেডিঅ'ই কৈছে। আৰু ৰেডিঅ'ৰ এনেকুৱা মান্যতা আজিৰ তাৰিখতো,
0: হয়,
1: মইতো গাঁৱৰ ল'ৰা, এই গাঁৱত কিবা আলোচনাত যদি কয় এই কথাষাৰ ৰেডিঅ'ত শুনিছোঁ দেই, তাৰমানে এইটো অতিৰঞ্জিত নহয়। মূল কথাখিনিকে বেছি প্ৰলেপ নলগাই পেলাই কোৱা অনুষ্ঠানটোৰ নামেই হ'ল আমাৰ হৃদয়ৰ ৰেডিঅ' আকাশবাণী।
0: শ্ৰোতাসকল, এইখিনিতে আপোনালোকক কওঁ, আমি কিছু কিছু ক্ষেত্ৰত শ্ৰোতাসকলৰ ফালৰ পৰা কোনো কোনোৱে ফেচবুক পেজতো মন্তব্য কৰে যে এইসকল শিল্পীক মাতিছে, তেওঁলোক কাৰোবাৰ হয়তো চিনাকি, তেনেকুৱা কোনো কথা নাই। আকাশবাণীয়ে সদায় যোগ্যজনক য'তেই নাথাকক বিচাৰি উলিয়াই তেওঁলোকক এখন মঞ্চ দিবলৈ প্ৰয়াস কৰি আহিছে। আজি নিৰ্মালী দাস আমাৰ সৈতে আছে। নিৰ্মালী দাসে যেতিয়া অসম চৰকাৰে সাংস্কৃতিক মহাসংগ্ৰাম কৰিছিল, কিয় কৰিছিল? যাতে অসমৰ চুকে কোণে থকা যিখিনি প্ৰতিভা, সেই প্ৰতিভাখিনি উলিয়াই এখন মঞ্চ দিব পৰা যায়। সেই মঞ্চখনৰ পৰা ওলাই আহিছে নিৰ্মালী দাস। জ্ঞানেন কাশ্যপ, জ্ঞানেন কাশ্যপ এনেকুৱা এগৰাকী বাদ্যশিল্পী, অতি কম বয়সৰ আকাশবাণীৰ যুৱবাণীৰ এগৰাকী বাদ্যশিল্পী, আৰু সকলো ক্ষেত্ৰতে আমি দেখিবলৈ পাওঁ, আজি গীটাৰখনো লৈ আছে, বাঁহীও লৈ থাকে, ডগৰ বজাব লাগিলে, দোতৰা বজাব লাগিলে, সকলোখিনি বজায়। গতিকে এই যুৱচামক এখন মঞ্চ দিয়া, উৎসাহিত কৰাৰ বাবে আকাশবাণী। আৰু তৰুণ দা লিখিছে, অলকা ডেকাই লিখিছে, স্বৰূপ বাদক শ্ৰদ্ধাৰ তৰুণ কলিতা দেৱক আজিৰ পৰা বহু বছৰ আগতে মোৰ চেতাৰৰ শিক্ষাগুৰু প্ৰয়াত গোপীকেশ চৌধুৰী ছাৰৰ জোনালী পথৰ ঘৰত লগ পাইছিলোঁ, তাতেই তেখেতৰ স্বৰূপ বাদন অলপ শুনিছিলোঁ। কি যে অপূৰ্ব, মোৰ চেতাৰখন ঠিক কৰি ল'ব পৰা নাই বাবে বজাব পৰা নাই, আগতে চেতাৰৰ ছাৰেই ঠিক কৰি দিছিল, এতিয়া গুৱাহাটীৰ ক'ত চেতাৰ ঠিক কৰে মই নাজানো, কিন্তু আপোনাৰ সেই সময়খিনি মনত আছে তেখেতৰ।
1: মোক নম্বৰটো দিলে, মোৰ লগত যোগাযোগ কৰিলে মই কৈ দিম ক'ত চেতাৰখন ভাল কৰিব পৰাৰ সুবিধা আছে।
0: অলকা ডেকা বাইদেউ, আপোনাক তৰুণ চন্দ্ৰ কলিতাদেৱে আপোনাক ব্যৱস্থা কৰি দিব, তেওঁ জানে ক'ত ভাল কৰিব পাৰি, গতিকে আপোনাৰ এই সুবিধা দূৰ হ'ব একেলগে। স্বাধীনতা দিৱসৰ প্ৰাক্ষণতে অনুষ্ঠানে উপস্থিত থকা অতিথিসকলক

0: আন্তরিক শুভেচ্ছা অভিনন্দন জনাব। অপরাজিতা গোস্বামী বার্তা প্রেরণ কৰিছে। অলকা ডেকাই কৈছে, আই টু কিহেৰে পুজি মে সুৰটো শুনি খুব ভাল লাগিছে বুলি তেখেতে কৈছে। ৰঞ্জিত ৰাইডঙীয়া ডিব্ৰুগড় লেজাইৰ পৰা তেখেতে 80 সংখ্যক স্বাধীনতা দিৱসৰ সংগতি ৰাখি এই অনুষ্ঠানত সকলোকে শুভকামনা জনাইছে। শশাংক দি ভালৈ খুব ভাল পাইছে। অনুপজ্যোতি লাহন, মই দীৰ্ঘদিনৰ বিৰতিৰ পাছত আকাশবাণী কেন্দ্ৰৰ সৈতে সংযোগ হৈছোঁ। বন্দে মাতৰম, জয় হিন্দ, খুব ভাল লাগিছে। অস্মিতা ভাগৱতী, সৰোদ বাদ্যযন্ত্ৰটো তৰুণ ছাৰৰ হাতত খুৱাই পৰিছে, আৰম্ভণি ইমান সুন্দৰ। অস্মিতা ভাগৱতী খুব ভাল পাইছে। ভেৰুৱা দুনী দৰঙৰ পৰা দিলীপ ডেকাই বাৰ্তা প্ৰেৰণ কৰিছে। পাপৰি দাস, আজিৰ অনুষ্ঠানৰ আৰম্ভণিৰ পৰা মিহি মিহিকৈ তৰুণ কলিতা ছাৰৰ স্বৰোদ শুনি মনটো ভাল লাগি গৈছে। আমাৰ কথাৰ মাজে মাজে মিহি মিহিকৈ তেখেতৰ বজাই আছে, ইমান ভাল পাইছে। আমি কথা পাতিম, কিন্তু আহিব বিচাৰিছোঁ নিৰ্মালীৰ ওচৰলৈ। নিৰ্মালী, কালিও নিৰ্মালীয়ে এটা অনুষ্ঠানত, অসম চৰকাৰৰ এটি অনুষ্ঠানত খুব সুন্দৰকৈ গীত পৰিৱেশন কৰিছে, আৰু আনকি মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াও খুব আনন্দিত হৈছিল শুনি, খুব ভাল লাগিছিল। সেই গীতটোও শুনিম। আৰম্ভণিতে কি শুনাব বিচাৰিবা? আৰু কাইলৈ আমি স্বাধীনতা দিৱস উদযাপন কৰিম। স্বাধীনতা বুলি ক'লে নতুন প্ৰজন্মৰ আমাৰ দেশখনক লৈ বহুত চিন্তা আছে, গতিকে নিৰ্মালীনো কেনেকুৱা অনুভৱ, অকণমান কৈ গীত এটি শুনালে ভাল পাম।
1: পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ, আৰু লগতে আকাশবাণীৰ সমূহ কৰ্মকৰ্তা, লগতে যিয়ে প্ৰভাতী তৰংগ শুনি আছে সেইসকলক মই সেৱা জনাইছোঁ। আৰু স্বাধীনতা দিৱস বুলি ক'লে, যেনেকৈ তৰুণ ছাৰে ক'লে, এসপ্তাহ আগৰে পৰা, আগতে মই যেতিয়া সৰু আছিলোঁ তেতিয়া বহুত গানৰ কম্পিটিশ্যন হয়, বহুত স্পৰ্টছ এক্টিভিটি হয়। তাত এই মানে খেলিব পাম যে, গান গাব পাম যে, খুব ফূৰ্তি আৰু সৰুৰে পৰা। গতিকে মই যিহেতু গান গাই সৰুৰে পৰা খুব ভাল পাওঁ, সেইটোৰ বাবে মই ইণ্ডিপেণ্ডেন্স ডে, ৰিপাব্লিক ডে আহিলে খুব ভাল লাগি যায়, আৰু নতুন নতুন গান শিকিবলৈ পাওঁ। আৰু মানে নিজকে মানে এনেকুৱা প্ৰাউড লাগে যে মই ইণ্ডিয়ান, আৰু খুব বেছি ফ্ৰীডম ফাইটাৰ্ছবোৰে যিয়ে আমাক ইমান কষ্টত থাকি পেলাই, যদি গীত এটাত আছে, এ মেৰে বতন কে লোগ বো ঝেল ৰহে থে গলি জব হম ঘৰ পে খেল ৰহে থে হোলী, তো সিহঁতৰ বাবে আমি আজি ধুনীয়াকৈ থাকিবলৈ পাৰিছোঁ।
0: অনাগত সময়ত কি হ'ব সেইটো কথা আগতে ভাবি লওঁ কিবা এটা কৰাৰ আগতে, কিন্তু তেওঁলোকেতো একো নাভাবিলে, জীৱনটো এৰি দিলে।
1: সেইসকলক মই এই অনুষ্ঠানটোৰ জৰিয়তে শ্ৰদ্ধা নিবেদিছোঁ। আৰু মই ভূপেন হাজৰিকা দেৱী ৰচিত কৰা লুইত পৰিয়া ডেকা বন্ধু গীতটি গাবলৈ প্ৰয়াস কৰিছোঁ।

0: খুব ভাল লাগিল নির্মালী দাসৰ কণ্ঠত লুইতপুৰীয়া ডেকা বন্ধু শুনি খুব ভাল লাগিল। আৰু মই কেইটামান বাৰ্তা পঢ়োঁ, তৰুণচন্দ্ৰ কলিতাদেৱৰ পৰা আৰু কিছু কথা শুনিম। আৰু আপোনালোকৰ মনত আছে চাগে, হিৰুদাক সশ্ৰদ্ধ স্মৰণ কৰি আমি এটি অনুষ্ঠান কৰিছিলোঁ, তাত তৰুণদাই গীত গাইছিল। আজি অকল চৰুতখন হাতত লৈ থাকিলেই নহ'ব, এটি গীত তেখেতে শুনাবও লাগিব আমাক, আমি সেইটো আশা কৰিম। এতিয়াই নহয়, আপোনাক সময় দিছোঁ।
1: ভালপোৱা গীতটো সেইটো নেকি, যিটো মানে
0: হিৰুদাই ভালপোৱা গীতো শুনাব পাৰে বা স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ গীতো আপোনাৰ যদি মনলৈ আহিছে কোনোবাটো, আপুনি ভাবি লওক, আপোনাক সময় দিছোঁ, মই আগতীয়াকৈ জনাইছিলোঁ আপোনাক। আৰু জ্ঞানেনক বাঁহী সাজু কৰিবলৈ অনুৰোধ জনাই বাঁহী উলিয়াই লওক, এটি সুৰ আমি শুনিম জ্ঞানেনৰ পৰা। মই কেইটামান বাৰ্তা পঢ়ি লওঁ। মধুচন্দা শইকীয়া বৈশ্য বাইদেউ, আপুনি সোণাৰীৰ পৰা। তৰুণ কলিতাদেৱৰ দ্বাৰা সুন্দৰ আৰম্ভণি, চোৰাঘৰ পালেহি স্বাধীনতাৰ সুবাস, এতিয়াও উভতি যাব পৰা নাই আইৰ হেঁপাহৰ ঘৰখনলৈ, আশাৰ সপোনবোৰ তছনছ কৰি থৈ গ'লেও পুনৰ সিঁচিব লাগিব সপোনৰ কঠীয়া, আকৌ ৰচিব লাগিব স্বাধীনতাৰ সাতৰঙী ৰামধেনু, ভাগি যোৱা হৃদয়েৰে পুনৰ উচ্চাৰিত হ'ব বন্দে মাতৰম বন্দে মাতৰম। অনুষ্ঠানত উপস্থিত থকা সকলোকে শুভকামনা জনাইছে। আচলতে ভাঙি যোৱা ঘৰখনৰ কথা যে সপোনবোৰ তছনছ হোৱাৰ কথা কৈছে বাইদেউ, এই বানৰ কবলত তেওঁ এনেকুৱা এটা অৱস্থা হ'ল যে তেওঁৰ ঘৰটোৰ ওপৰত পুথিভঁৰালত তেওঁ আছে, কিন্তু পানীৰো ব্যৱস্থা নাই, একো নাই, তলত চাৰিওফালে পানী, কিন্তু খাবলৈ একোৱেই পানী নাই,
1: ব্যৱহাৰযোগ্য পানী নাই,
0: ব্যৱহাৰযোগ্য পানী নাই। কেনেকুৱা এটা অৱস্থাত তেখেত আছে আমি পাইছোঁ, আৰু বহুতেই তেখেতক সহযোগ কৰিছে। আৰু এইখিনি যে আমি যে কওঁ যে স্বাধীনতা আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰামীসকলে কিমান কষ্ট কৰিছিল, কষ্ট কৰাৰ ধৰণ সময়ৰ পৰিৱৰ্তনৰ লগে লগে সলনি হ'ব, কিন্তু বিভিন্ন ধৰণে আমি দেশখনক সেৱা কৰিব পাৰোঁ। আজি আমি দেখিছোঁ পাঞ্জাৱৰ পৰা মানুহ আহি সহায় কৰিব লৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰশাসন সকলোৱে সহযোগ কৰিছে, যুৱক যুৱতী ওলাই আহিছে, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন ওলাই আহিছে, কণ্ঠশিল্পীসকল, অভিনয় শিল্পীসকল সকলো ওলাই আহিছে। কোনোৱে দুজনমান বন্ধুৱে যদি লগ লাগি এটা কুইজৰ অনুষ্ঠান কৰি আছিল, তেওঁলোকো লগ লাগি ওলাই আহিছে, সকলো ওলাই আহিছে, এয়াও কম কথা নহয়। এই যে ৰাইজৰ সেৱাত আমি ওলাই আহিছোঁ, বিপদৰ সময়ত ওলাই আহিছোঁ, এয়াও দেশখনৰ প্ৰতি আচলতে আমাৰ দায়বদ্ধতা, আমাৰ জনগণৰ প্ৰতি আমাৰ প্ৰত্যেকৰে দায়বদ্ধতা। গতিকে আমিও এইখিনি সময়ত প্ৰত্যেকেই বিভিন্ন ধৰণে সমাজখনৰ সেৱা কৰি আছোঁ, নহয়নে? দেশখনৰ প্ৰতি দায়বদ্ধ হৈ আছোঁ, এয়াই আচলতে আমাৰ। আৰু এই সময়খিনি এটা কথা মন কৰিব, এই দুখৰ সময়খিনি, এইখিনি যে দুৰ্দিন আহে, তাৰ মাজত এই ইজনে সিজনক যে আমি সহায় কৰিবলৈ ইমান আগবাঢ়ি আহোঁ বা সকলোৱে একতাৰ দোলেৰে বান্ধ খাই পৰোঁ, এই কথাখিনিয়ে কিন্তু আমাক আৰু সাহস দিয়ে আমি যে অনাগত সময়ত আৰু আগুৱাই যাব পাৰিম। মধুচন্দা বাইদেউ, আপুনি ভালে থাকক সেয়া আশা কৰিছোঁ। কল্পনা আমিন শৰ্মা, মঙলদৈৰ পৰা। কেলেণ্ডাৰত আগষ্ট মাহ আৰম্ভ হোৱাৰ লগে লগে প্ৰথমেই মনলৈ আহে স্বাধীনতা দিৱসৰ কথা, মনলৈ আহে স্বাধীনতাৰ হকে স্বদেশৰ বাবে প্ৰাণ আহুতি দিয়া সেই বীৰ পুত্ৰসকলৰ কথা। স্বদেশ প্ৰেমত মজি থকা মনটোৱে আপোনা

0: গাই উঠি স্বদেশ প্ৰেমৰ গীত। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত সন্মানীয় অতিথি আকাশবাণী গুৱাহাটী কৰ্মকৰ্তা শ্ৰোতা বন্ধু সকলোলৈ ওলগ জনাইছে। হৰ ঘৰ তিৰংগা ঘৰ ঘৰ তিৰংগা কাৰ্যসূচী অনুসৰণ কৰি প্ৰত্যেক বছৰৰ দৰে এইবেলিও মোৰ জীয়ৰীহঁতো আমাৰ গৃহত জাতীয় পতাকাখন আঁৰি থৈছে। আমাৰ জাতীয় পতাকাখনৰ তলত থিয় দি লাভ কৰাৰ সমান সুখ আৰু ক'তো নাই বুলি তেখেতে কল্পনা অমিল শৰ্মাই উল্লেখ কৰিছে। উত্তম কুমাৰ ৰয়, আপুনি অনুষ্ঠানলৈ আহিছে। বিপুল তালুকদাৰ, 80 সংখ্যক স্বাধীনতা দিৱসত আমি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে আমাৰ ভাৰতখন সুন্দৰ একতাৰ স্বৰ্গ কৰি পৃথিৱীৰ ভিতৰতে আমাৰ দেশখন শৈক্ষিক সামাজিক সাংস্কৃতিক অৰ্থনৈতিক দিশত শক্তিশালী কৰাৰ প্ৰতিজ্ঞা কৰোৱা হওক। আমি সকলোৱে, আমি যদি প্ৰতিজন ভাৰতীয়ই সকলো ফালৰ পৰাই আত্মনিৰ্ভৰ হৈ শক্তিশালী নহওঁ, তেন্তে আমাৰ স্বাধীনতাৰ অৰ্থ নাথাকিব। বন্দে মাতৰম, ভাৰত মাতা কি জয়। বিপুল তালুকদাৰ, ধন্যবাদ জনাইছোঁ আপোনাৰ বাৰ্তাটিৰ বাবে। অতি সুন্দৰ অনুষ্ঠান এটি মই শ্বেয়াৰ কৰিছোঁ বুলি অলকা ডেকাই কৈছে। আপোনাক সকলোৱে শ্বেয়াৰ কৰক যাতে সৰহ সংখ্যক শ্ৰোতা দৰ্শকে অনুষ্ঠানটি পাব পাৰে। শৰত বাৰে তৰুণ কলিতাদেৱৰ শৰতত দেশপ্ৰেমৰ যি মধুৰ মূৰ্চনা ঝংকাৰিত হৈছে, সেই সুৰে যেন স্বাধীনতাৰ ভাৱ আৰু দুগুণে বঢ়াই তুলিছে শুনি আপ্লুত হ'লো। লগতে তেখেতৰ আঙুলিৰ লহৰত আৰু যেন সুন্দৰ সুন্দৰ দেশপ্ৰেমমূলক গীতৰ সুৰবিলাক শুনিবলৈ পোৱাৰ আশা কৰিলোঁ। আৰু লগতে তেখেতে নিৰ্মালী দাসৰ কণ্ঠৰ গীতটি শুনি খুব ভাল পাইছে তেখেতৰ কণ্ঠত। দিলীপ ডেকাও কৈছে, লুইতপুৰীয়া ডেকা বন্ধু, শুনি বৰ ভাল লাগিছে, বাইদেউলৈ নমস্কাৰ জনাইছোঁ। ধ্ৰুৱজ্যোতি কলিতাই কৈছে, আমি স্বাধীনতাই দিয়া অধিকাৰ বিচৰাৰ আগতে দেশৰ প্ৰতি থকা নিজৰ দায়বদ্ধতা ঠিকমতে পালন কৰা উচিত। বন্দে মাতৰম, ধ্ৰুৱজ্যোতি কলিতাৰ বাৰ্তা খুব ভাল লাগিছে। আপোনালোকৰ বাৰ্তাসমূহ আহিছে, আপোনালোকে মনৰ অনুভৱ ব্যক্ত কৰিছে, আমি পঢ়িছোঁ। কোনো শ্ৰোতাই যদি আমাৰ ফোন লাইনতো সংযুক্ত হ'ব পাৰে, কিমান নম্বৰ আজি আছে মই অনামিকা বাইদেউ মোক হোৱাটছএপতে দি দিব নম্বৰটি, যদি শ্ৰোতাই অংশগ্ৰহণ কৰিব বিচাৰে। ৰিণু ভট্টাচাৰ্য স্বাধীনতাৰ প্ৰাক্ষণত স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছে। ৰণ্টু ডেকাই অতিথিকেইগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। আমি বাৰ্তাসমূহ পঢ়ি থাকিম মাজে মাজে। আমি এবাৰ জ্ঞানেন কাশ্যপৰ ওচৰলৈ যাব বিচাৰিছোঁ। জ্ঞানেন, বাদ্যযন্ত্ৰ সুৰ আৰু যদিও বাদ্যশিল্পী হিচাপে আমি জানো জ্ঞানেনে গীতো পৰিৱেশন কৰে, সেইটো কথাও আমি আঁৰতে থাকি যায়। আজি বাঁহীত কি শুনাব?
1: পোনপ্ৰথমে আকাশবাণীৰ সকলো কৰ্মকৰ্তালৈ মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, লগতে ইন্দ্ৰজিৎ ছাৰ, নিৰ্মালী বা আৰু আমাৰ বিশিষ্ট তৰুণ ছাৰক মই সশ্ৰদ্ধ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি বিভিন্ন সংগীতৰ জৰিয়েদি আমি দেশপ্ৰেমমূলক পেট্ৰিয়টিক যিটো ভাৱধাৰা আমি আমি দেখিবলৈ পাওঁ, সেয়া লোকসংগীতে নহওক বা শাস্ত্ৰীয় সংগীতে নহওক, মই আপোনালোকৰ আগত আজি ৰাগ দেশ অকণমান বজাবলৈ চেষ্টা কৰিছোঁ, লগতে আমাৰ এটি ৰাষ্ট্ৰগান এটি বজাবলৈ চেষ্টা কৰিছোঁ।

0: সঁচাকৈ খুব ভাল লাগিল জ্ঞানেন। আমি আশা কৰিছোঁ জ্ঞানেনে এনেদৰে জ্ঞানেনৰ যাত্ৰা আগুৱাই গৈ থাকিব। শ্ৰোতাসকল, আপোনালোকক জনাব বিচাৰিছোঁ, 10 বজাৰ লগে লগে আমাৰ দায়িত্বৰ কিছু সাল সলনি হয়। নিয়ন্ত্ৰণ কক্ষলৈ এতিয়া দায়িত্বলৈ আহিব কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, ফটিক চন্দ্ৰ বৰ্মন। ট্ৰান্সমিটাৰৰ দায়িত্ব ল'ব মিথিলেশ কুমাৰ ৰঞ্জন, অজয় আনন্দ। এফ এম ট্ৰান্সমিটাৰত বিবেক শৰ্মা। আমাৰ ডিউটি ৰুমলৈ আহিব পল্লৱী চৌধুৰী, ষ্টুডিঅ'লৈ আহিব লভিতা ডেকা। এতিয়া কিন্তু মোক সহযোগ কৰিছে অনামিকা বৰদলৈ বৰুৱাই, কিছু সময় পাছত লভিতা ডেকাই দায়িত্ব ল'ব। তৰুণ চন্দ্ৰ কলিতাদেৱৰ ওচৰলৈ আহিছোঁ কথাৰে গীতেৰে আপোনাৰ সৈতে আমি কিছু সময় স্বদেশ প্ৰেমৰ কথা পাতি আছোঁ। বৰ্তমান সময়ত মই কিছু সময় আগতে এটা কথা কৈছিলোঁ যে আমি সংবিধানে আমাক অধিকাৰ দিছে, কিন্তু আমাৰ দায়িত্বও আছে, আমাৰ মৌলিক কৰ্তব্য আছে। আমি কিন্তু অধিকাৰক লৈ বহু ক্ষেত্ৰত সচেতন, কিন্তু আমাৰ দায়িত্ব যিখিনি, সেই দায়িত্বখিনি পালন কৰাৰ ক্ষেত্ৰত আমি কিমান দূৰ সজাগ, এই কথাখিনি আচলতে আমি অনুধাৱন কৰাটো প্ৰয়োজন। গতিকে সেই সম্পৰ্কে আপুনি কি ক'ব বিচাৰিব? আপোনাৰ যিটো আমাৰ নিশ্চয় নতুন প্ৰজন্ম বহুতে অনুষ্ঠানে শুনি আছে, তেওঁলোকক উদ্দেশ্যে আপুনি কিছু কথা যদি কয় ভাল লাগিব।
1: আমাৰ কৰ্তব্য মানে এইটো পবিত্ৰ কৰ্তব্য। আচলতে মই মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰে ঘীণ কৰা বুজায়। ভূপেন দাই কাহিনী পাতে বুজি গৈছিল, মোৰ দেশক ভাল পোৱাটো অকল কথাৰে নহয়, মই কামেৰেও তাক প্ৰমাণ দিব লাগিব। মোৰ দেশৰ মান উজ্জ্বল হোৱাকৈ মই কি কামত জড়িত হৈ আছোঁ, দেশৰ গৌৰৱ। যিসকলে খেলা ধূলাতো এতিয়া এইবাৰ কমনৱেলথত ইমান ভাল ৰিজাল্ট কৰিছে, তেওঁলোকেতো দেশৰ হৈ খেলা নাই জানো।
0: হয়,
1: তেওঁলোকে যে এটা হেৰিয়া পদক এটা পালে, সেইটো দেশৰ মান জানো উন্নীত কৰা নাই, সেয়াও দেশক।
0: আৰু তৰুণ কলিতাদেৱ চাওকচোন, এতিয়া এইবাৰ লাভলী নাই পুৰস্কাৰ লাভ কৰিছে। আমি যদি বেডমিণ্টনৰ ফালে চাবলৈ যাওঁ, অস্মিতা অসমৰ পৰা, ভাৰতবৰ্ষ বিভিন্নজন আছে, কিন্তু অসমৰ কথা আমি ক'বলৈ,
1: কোৰিয়াৰ 300 ছুপাৰ ছিৰিজত
0: হয়
1: অস্মিতা প্ৰথম
0: ছেটটোত হাৰিছে তেখেতে, প্ৰথম গেমটোত হাৰিছে তেওঁ 14-11, 14-21, কিন্তু তাৰ পিছৰ দুয়োটা ছেট তেওঁ জিকিছে,
1: 21-14 জিকিছে।
0: আৰু বহুতে ভাবিছিল যে অস্মিতা সাধাৰণ প্ৰথম ছেটত পৰাজিত হোৱাৰ পিছত হয়তো তেওঁৰ সেই ছন্দ নাথাকিব, কিন্তু উভতি আহিল আৰু জয়ী হ'ল। আৰু এটা কথা ভাল লাগে, যেতিয়া ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰে হওক, অসমৰ বা বিভিন্ন ৰাজ্যৰ পুৰস্কাৰ পায়, যেতিয়া ৰাষ্ট্ৰীয় সংগীতো বাজি উঠে, যেতিয়া ৰাষ্ট্ৰীয় পতাকাখন লৈ লয়, সেই যে অনুভৱ।
1: কালি হেৰিৰ পৰা আমি যেতিয়া দামোদৰ দেৱ ক্ষেত্ৰৰ পৰা আহিলোঁ, আহি মোক আকাশবাণীয়ে যেতিয়া নিমন্ত্ৰণ জনালে,
0: হয়
1: কাৰ্যবাহী আমাৰ ইন্দ্ৰজিৎ দাস হ'ল মাধ্যম, মই ঘৰ আহি পাই মোৰ দাদা এজনৰ ফোন আহিল, বোলে কি কৰি আছে, বোলে অমৰলৈ গৈছিলোঁ, কি বজালে, বোলো অমুক অমুক বজালোঁ, বোলে কাইলৈ অমা

আরে ইডিয়ট, আকাশবাণী নহয়, বোলে হয় নেকি কাইলৈ কি বজাবা? বোলো বজাওঁতে এতিয়া চৰতে বজাওঁ, মই বেলেগ ইনষ্ট্ৰুমেণ্ট আজিকালি নবজাওঁ। বোলো না সেইটো সোধা নাই, চৰতত কি বজাবা? বোলে হ'ব পাৰে আজীৱন কিষণ দেহ সমাগত বীৰাত নৰ নাৰায়ণ ৰূপ। তেতিয়া ৰবা ৰবা, সেইটো সেইটোও সুন্দৰ, বিশ্ববিজয়ী নাও যোৱান, সেইটো গা বজাবাহে। কেনেকুৱা সেইটো তেজোদ্দীপ্ত, মানে আগবাঢ়ি যোৱাৰ সেই যিটো কদম কদম, তাত ৰিদিমিক হেৰি এটা সাংঘাতিককৈ আছে, সেইটোও পাৰিলে বজাবা। তুমিতো আজিকালি গান নোগোৱা, পাৰা যদি এফাক কিমান গাই দিবা? মই বোলো নিৰ্মালী আছে, গতিকে নিৰ্মালীক মই ক'ম যদি বিশ্ববিজয়ী নজন গানটো তুমি জানা, মনত আছেনে? অকণমানহে আমি গাই শুনাম, সম্পূৰ্ণ সম্পূৰ্ণ আজি আমাৰ গাবলৈ আমি অলপ অলপ গাই শুনাম। বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান, বিশ্ববিজয় নজোৱান, বিশ্ব

0: সন্তান তুমি বিপ্লবর, বিশ্ববিজয়ী নজওয়ান, বিশ্ববিজয়ী নজওয়ান, বিশ্ববিজয়ী নজওয়ান, বিশ্ববিজয়ী নজওয়ান। উলুকিয়াই দিছো মানুহক, বাকীখিনি তেওঁলোকে গাওক। মানুহে সদায় গান গাব লাগে। গানৰ দুটা হয়, এটা হৈছে শব্দেৰে গাম, এটা মই মনৰ শব্দেৰে নিজৰ কাৰণে গাম। সেই গানটোৱে কিন্তু মানুহক বৰ আনন্দিত কৰি ৰাখে। শব্দেৰে গালে মোৰ সেইটো কণ্ঠটো ভাল নহয়, নহ'বই পাৰে। ভাল কণ্ঠ এটা দুইবাৰ পায় মানুহে। যিহেতু মোৰ মাতটো ভাল নহয়, মই জোৰে কিয় গাম? অথচ মই গানটো ভাল পাওঁ, মই চকুমুঠি গান গাম, সেইটো মনে মনে নিজে শুনাকে। আৰু এনেকুৱা গান ভুল হ'লেও কথা নাই, সুৰ ভুল হ'লেও কথা নাই। আৰে ভাই, মই সাংগীতিক দিশৰ পৰা গোৱা নাই, মই মোৰ দেশপ্ৰেমৰ কথা ইয়াত জড়িত হৈ আছে। বিশ্ববিজয় নজোৱান, নজোৱান যে
1: হয়,
0: নজোৱানৰ হাততেই আচলতে গোটেইখিনি, গোটেই দেশখনৰ বৰ্তমান আৰু ভৱিষ্যৎ
1: হয়।
0: সেইকাৰণে বিশ্ববিজয় নজোৱান, নজোৱানেহে বিশ্ববিজয় কৰে। আৰু তেনেকুৱা ধৰণৰ সেই নজোৱান নতুন যুৱক, তেওঁলোকে দেশক উদ্ধাৰ কৰিবলৈ আহা মানে বিশ্বজয় কৰা। মই মোৰ দেশখনক পৰাধীনতাৰ শিকলি পৰা মুকলি কৰিম, মোৰ যিয়ে নহওক। পিছলৈ মই পিঠিত আঘাত লৈ মই ঘূৰি যোৱাত নাই,
1: লাগিলে বুকুত ল'ম,
0: আঘাত হ'লে মই বুকুত ল'ম। এই যিটো মানসিকতা সেই নজোৱানৰ হাতত আছিল, আজিও আছে। আজি যেনিবা হেৰি সলনি হৈছে, আজি যেনেকৈ আমাৰ এই ডিজিটেল প্লেটফৰ্ম, সবতে ডিজিটেল প্লেটফৰ্ম হ'বই লাগিব, নহ'লে আমি ৰৈ যামতো, আমি বিশ্বজয় কৰিব নোৱাৰিম। গতিকে সংগীতৰ জৰিয়তে কবিয়ে কবিতাৰ জৰিয়তে হেৰি কৰিছে, শিল্পীয়ে সংগীত শিল্পীয়ে সুৰৰ মাধ্যমেৰে, বাদ্যযন্ত্ৰীয়ে বাদ্যযন্ত্ৰৰ সহায়েৰে তাতে অকণমান মিনা কৰাৰ চেষ্টা কৰিছে। গানবিলাক তেনেকৈয়ে ভাল হয়। মই যে বজাব খুজিলোঁ, লগে লগে নিৰ্মালী ধৰি দিলে, ক'বই নোৱাৰিলে তাই। হয়তো গোটেই গানটো মুখস্থ নাই, নাথাকিব পাৰে। মই এই অচিলাতে আশাৰ কিন্তু কথা ক'ম, ৰাইজ, আমি আমাৰ এইবিলাক গান, যিবিলাক গানে আমাৰ পৰিচায়ক, আমাৰ ভাষাটো তাতে জড়িত হৈ আছে, আমি সদায় এনেকুৱা অতি কমেও এটা দুটা গান সন্ধিয়াৰ পৰত, ৰাতিপুৱা নালাগে, সন্ধিয়াৰ পৰত নিজে গাব নোৱাৰিলেও শুনিব লাগে। আজিকালি শুনিবলৈ ইমান সহজ মাধ্যম, মোবাইলটো আছে, তাতে শুনিলেও হয়। শুনি পেলাই মই গাম মোৰ দেশৰ কাৰণে, মোৰ দেশ হিৰুদাৰ সেই বিখ্যাত কবিতা, নালাগে গোটেই কবিতাটো, মোৰ দেশ বুলি কোৱাৰ লগে লগে সেই আহি গ'ল নহয়, মোৰ প্ৰাণৰ অপ্ৰাণৰ মোৰ গানৰ। মই ভাবোঁ আমি এনেকুৱা ধৰণৰ গান, জ্যোতিপ্ৰসাদৰ গান, বিষ্ণু ৰাভাৰ গান, অম্বিকাগিৰি ৰায় চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য, কমলানন্দ ভট্টাচাৰ্য, তেওঁলোকৰ গান অতিক্ৰমে এটাকে আমি যদি শুনো, আমাৰ গানৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়, আমি আমাৰ গানটোক জীয়াই ৰাখিব পাৰিম। এইটো মোৰ কিন্তু কাটোৱাৰ অনুৰোধ সকলোলৈকে।
1: এতিয়া আপুনি কি শুনাব? ইতিমধ্যে সীমান্ত বৰ্মাই আমাৰ অনুৰোধ কৰিছে আপোনাক দেশ ধুন বজাবৰ কাৰণে।
0: দেশ ধুনটো বজালোঁ আমি, হেৰিয়ে বজালে।

0: আকাশবাণী 2025ৰ 31 ডিচেম্বৰত আমি এটা অনুষ্ঠান কৰিছিলোঁ, অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। সীমান্ত বৰ্মা আছিল সেই অনুষ্ঠানটোৰ
1: আঠ ধৰোঁতা।
0: দীপক শৰ্মা, মনোজ বৰুৱা আৰু মোক মাতিছিলে। প্ৰায় এঘণ্টীয়া কাৰ্যকাল আছিল। আকাশবাণীৰ সেইবাৰৰ উদ্দেশ্য আছিল যে আমি প্ৰতি বছৰে গানেৰে কৰোঁ, এইবাৰ আমি বাদ্যযন্ত্ৰৰে কৰিম।
1: হয়,
0: সেইবুলি আমি কৰিলোঁ। তাতে শেষত আমি দেশ ধুন বজাইছিলোঁ। সীমান্তৰ সেইটো মনত আছে, স্মৃতি শক্তি ভাল। এনেকৈ কওঁতে শ্ৰীমন্তে ক'লে, নহয় দাদা, আপুনি বজাইছিলে বৰ ধুনীয়া। মোৰ লোক ধুনীয়া বুলি নহয় বুলি ভাবিহে কৈছিলে। তেনেকৈ সীমান্তৰ অনুৰোধটো ৰক্ষা কৰি দুটা নোট বজাই দিছোঁ মই।

0: সঁচাকৈ সেই সময়খিনি ভাল লাগি গৈছে,
1: সীমান্তৰ কাৰণে বুজাইছে,
0: অঁ সীমান্তৰ কাৰণে, আমাৰ সকলোৰে কাৰণে সীমান্ত অনুৰোধ কৰিছে। ৰিণিমা শৰ্মাই কথাবোৰ শুনি খুব ভাল পাইছে, বকুলী বৈশ্য বাইদেউ আপুনি অনুষ্ঠান শুনি আছে খুব ভাল পাইছে, তমিজা খাতুনে কৈছে সুন্দৰ অনুষ্ঠান, ৰুমি ভট্টাচাৰ্যই কৈছে এই বহুমূলীয়া অনুষ্ঠানটিত উপস্থিত সকলোলৈ সশ্ৰদ্ধ প্ৰণাম, যিহেতু আমাৰ দেশৰ সেইসকল ৰক্ষকৰ বাবে বা সেইসকল স্বাধীনতা সংগ্ৰামীৰ বাবেই আজি নিশ্চিন্ত মনে শুব পাৰিছে খাব পাৰিছে তেওঁলোক আমাৰ অতি নমস্য। এই স্বাধীনতা সংগ্ৰামীসকল যিসকলৰ বাবে আজি আমি শুব পাৰিছো খাব পাৰিছো,
1: একদম গোটেই গাৰ শিয়ৰি উঠিছে। আমি যে আজি জীয়াই আছো, মই যে শ্বাস উশাহ নিশাহ যে লৈ আছো কাৰ বলিদানত, আমি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নজনাওঁ কিয়? অকণমান মূৰটো নোধোৱাওঁ কিয়? তেওঁলোকৰ এই মহানতম ত্যাগ, জীৱনটোৱে গুচি গ'ল আৰু কি থাকিল? কাৰ কাৰণে? মোৰ দেশ মাতৃৰ কাৰণে, দেশ মাতৃৰ সন্তানবিলাকৰ কাৰণে। আমি যিখিনি পাৰোঁ আমি সৰ্বোচ্চ সৰ্বোত্তম আমি ত্যাগ কৰিলোঁ।
0: ৰুমি বাইদেউ লিখিছে, ৰুমি ভট্টাচাৰ্যই তেওঁ কৈছে যে বানপানীত হাহাকাৰ কৰি পাৰ হৈ অহা সেইসকলৰ অবৰ্ণনীয় সময়কো চেৰ পেলাই দেশৰ কথা ভাবিছে আজি প্ৰত্যেকেই, এয়াই আচলতে দেশপ্ৰেম। আজি স্বাধীনতা দিৱসৰ প্ৰাক্ষণত দেশৰ বহুকেইটা ভাল খবৰে মন আনন্দিত কৰি তোলা এটা দেশখনৰ অগ্ৰগতিৰ বাবে ভাল খবৰ নিৰ্মালী দেশপ্ৰেমমূলক গীতেই অতি সুন্দৰ কৰিছে অনুষ্ঠানটি, খুব ভাল পাইছে তেওঁ ৰুমি ভট্টাচাৰ্যই। আৰু এটি কথোপকথনৰ নিচিনাকৈ জেংৰাই মাজুলীৰ পৰা লিখিছে কিৰণ চন্দ্ৰ নাথে, অংগীকাৰ চৰিত্ৰকেইটা হৈছে পন্নু, পল আৰু সময়। পন্নুৱে সুধিছে স্বাধীনতা মানে কি, পলে কৈছে নিজৰ অধীন। আগতে হেনো ইংলেণ্ডৰ মানুহবিলাকে আমাক শাসন কৰিছিল, তাৰপিছত হেনো ভগৎ সিং, কুশল কোঁৱৰ, কনকলতা, মহাত্মা গান্ধী, নেতাজী, এই মহান লোকসকলে বহু বছৰ প্ৰতিবাদ কৰি আমাৰ দেশখন স্বাধীন কৰিলে। সময়ে কৈছে অ ঠিকেই, মোকো মায়ে কৈছে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস, মোৰো এনে এটা মহান লোকসকলৰ দৰে কাম এটা কৰিবলৈ মন যায়। এটা কথা কওঁনে, আমি যেতিয়া ডাঙৰ হ'ম তেতিয়া কিন্তু আমি দেশৰ কাৰণে কিবা এটা কৰিম। পলে কৈছে ঠিকেই, দেউতাই কৈছে ডাঙৰ হৈ মই বোলে অসমৰ বানপানীৰ সমস্যা সমাধানৰ বাবে কিবা এটা কৰিব লাগিব। পন্নুৱে কৈছে মই কিন্তু পাহাৰ

0: বস লতা বৰ ভাল পাওঁ, তাৰ কাৰণে কিবা এটা নিশ্চয় কৰিম। সময়ে কৈছে, ঠিক আছে, পাহৰিলে বাৰু মই মনত পেলাই দিম। ইমান ধুনীয়াকৈ জেংৰাই মাজুলীৰ পৰা কিৰণ চন্দ্ৰ নাথে লিখিছে, আৰু আপোনালোকে কৈছে যে ইয়াত এটি চৰিত্ৰ যেনেকৈ কৈছে যে গছ লতা ভাল পাওঁ। আচলতে পৃথিৱীখন কেৱল মানুহৰে নহয়, জীৱ জন্তু, চৰাই চিৰিকটি, গছ গছনি সকলো এটা ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব। আপোনালোকক কথা এটা কওঁ, নালন্দা বিহাৰৰ এগৰাকী যুৱক সোনু, সোনুৱে কি কৰিলে, গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰিবলৈ চাইকেল এখনেৰে ওলাই আহিল। তাৰ পাছত বাটতে এমহীয়া এটা কুকুৰৰ পোৱালি পালে, দুৰ্ঘটনাগ্ৰস্ত, চিকিৎসা কৰালে। এতিয়া কুকুৰটোৱে সোনুক এৰি নিদিয়ে। সোনুৱে সেই কুকুৰটোক লৈ গোটেই ভাৰতবৰ্ষ ভ্ৰমণ কৰি ফুৰিছে, পৰিৱেশৰ প্ৰতি, জীৱ জন্তু, চৰাই চিৰিকটি সকলোৰে প্ৰতি ৰাইজক সজাগ কৰিবলৈ। আৰু কালি তেওঁলোক গৈছে মেঘালয়লৈ, মেঘালয়ৰ পৰা তেওঁলোক যাব মিজোৰাম, ত্ৰিপুৰা তেওঁলোকে ভ্ৰমণ কৰি, অৰুণাচল শেষত ভ্ৰমণ কৰি আকৌ গুৱাহাটীলৈ উভতি আহিব। তেওঁলোকৰ সৈতে আমি কথা পাতিছোঁ, অহা দেওবাৰে দিনৰ 10 বজাত সোনু আৰু চাৰ্লিৰ কিছু কথা আপোনালোকক আমি শুনাম মহাবাহু শাখাত, পোনপটীয়াকৈ ফেচবুক পেজতো শুনিবলৈ পাব। আমি নিৰ্মালীৰ ওচৰলৈ আহোঁ। এ মেৰে ৱতন কে লোগো, অলপ আগতে উদ্ধৃতি দিছিল তাৰ মাজৰ পৰা শুনো।
1: আমিতো মানে হেৰি লোৱা নাই, কোনো ৰিহাৰ্চেল কৰিছো,
0: আমি আলোচনা কৰি লোৱা নাই যে এনেকুৱা কৰিম।
1: কালি সন্ধিয়াৰ এইখিনি কথা তাকে আমি কাৰ্যত আমাৰ মনলৈ যি আহিছে, দেশ বুলিলে আদেশ নালাগে ন, ঠিক আছে, মেৰে ৱতন কি লোগো, তুমি বৰ ভাল গোৱা, আজিও ভাল, তাতকৈও ভাল গাবা।
0: মাইক্ৰফোনো যিহেতু অলপ দূৰত আছে, গতিকে অলপ আগুৱাই ল'ব পাৰা।

0: সঁচাকৈ কেনেকুৱা এটা মানে সুৰৰ মাজত সোমাই আছো যি আমাৰ মন প্ৰাণ জোকাৰি যাব পাৰে।
1: নৈসৰ্গিক শব্দটো ব্যৱহাৰ কৰিব পাৰি,
0: হয়
2: লগতে ইয়াত জড়িত প্ৰতিটো শব্দ একদম।
0: ৰশ্মিৰেখা বৰুৱাই স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে, বৰ্ণালী তালুকদাৰ অনুষ্ঠান খুব ভাল পাইছে, ৰিণিমা শৰ্মাই বাঁহীৰ মাত সঁচাকৈ মধুৰ বুলি কৈছে, তেওঁ কৈছে যে ককাকৰ দিনৰ সেই ডাঙৰ ৰেডিঅ'টোলৈ মনত পৰিছে। মধুচন্দা শইকীয়া বৈশ্যই কৈছে সুন্দৰ বাঁহী বাদন জ্ঞানেন, নিৰ্মালী দাসৰ সুন্দৰ কণ্ঠই সুবাসিত কৰি তুলিছে স্বাধীনতাৰ প্ৰাকক্ষণ। তৰুণ কলিতাদেৱৰ সুন্দৰ স্বৰূপ বাদনৰ উপৰিও তেখেতৰ সাৰগৰ্ভ বক্তব্য অনুষ্ঠানটি অৰ্থপূৰ্ণ তথা ৰসাল কৰি তুলিছে। সোণাৰীৰ পৰা পানীৰ মাজত কবকাই থকা এগৰাকী শ্ৰোতা আমাৰ এতিয়া লাহে লাহে অলপ তাৰ পৰা মুক্ত হ'বলৈ ধৰিছে। বাইদেৱে খুব আগ্ৰহেৰে আপোনালোকৰ বাৰ্তাটি প্ৰেৰণ কৰিছে আৰু কেইটামান বাৰ্তা পঢ়োঁ। তৰুণ কলিতা ছাৰে আজিৰ গানৰ লগত, বাঁহীৰ লগত, কথাৰ লগত গোটেই সময়খিনি আঙুলিৰ পৰশেৰে বেছ সুৰীয়া কৰি তুলিছে। সময়খিনি এক অনন্য সময় বুলি কৈছে, পাপৰিত আছে উল্লেখ কৰিছে। কল্পনা আমিন শৰ্মা, আজিৰ অনুষ্ঠানটোৱে কন্দুৱাইছে, ধন্য অসম সন্তান শিল্পীসকল। ৰিণু ভট্টাচাৰ্য, দেশৰ বাবে প্ৰাণ আহুতি দিয়া মহান ব্যক্তিসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছো, ভাৰতবাসী বুলি গৌৰৱ অনুভৱ কৰিছো। আজিৰ অতিথি দুগৰাকী কথা বাৰ্তা গানে মন প্ৰাণ আপ্লুত কৰিছে, ৰিণু ভট্টাচাৰ্য যোৰহাট জুৰুদৰ পৰা গুৱাহাটী। প্ৰণতি চান্দিল্য, অনুষ্ঠান চাই আছো, শ্ৰদ্ধাৰ তৰুণ চন্দ্ৰ কলিতাদেৱ আৰু নিৰ্মালী দাসক ষ্টুডিঅ'ত দেখি বহুত সুখী হৈছো, সকলোকে আগন্তুক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো, ভাৰত মাতা কি জয়, সকলো কুশলে থাকক। বেদান্ত বিকাশ বৰা, কৰ্তব্যৰ মাজতো তেখেত এগৰাকী অসামৰিক সেৱাৰ বিষয়া বেদান্ত বিকাশ বৰা, খুব এগৰাকী চোকা অতি মেধাৱী ছাত্ৰ আছিল। কৰ্তব্যৰ মাজতে AIR এপযোগে অনুষ্ঠান শুনি আছো, সকললৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো, ইন্দ্ৰজিৎ দাৰ পৰা এফাকি কবিতাৰ অনুৰোধ। সীমান্ত বৰ্মাই ধন্যবাদ জনাইছে তৰুণদা, প্ৰাউড অফ আৱাৰ গ্ৰেট নেশ্যন, প্ৰাউড অফ তৰুণ কলিতাদা এনেকৈ লিখিছে তেওঁ সীমান্ত বৰ্মাই। চেন্নাইৰ পৰা মিনেন ৰাভাই অনুষ্ঠান উপভোগ কৰি আছে। ৰিণিমা শৰ্মা, কথাবোৰ শুনি বৰ ভাল লাগিছে, ককাৰ ডাঙৰ ৰেডিঅ'টোলৈ মনত পৰিছে। বকুলি বৈশ্য অনুষ্ঠানে খুব ভাল পাইছে, তমিজা খাতুনে ভাল পাইছে। আমি সামৰিব লাগিব, তৰুণদাৰ কথাৰে সামৰোঁ, এটা ফাঁকি মই কবিতা মাতি দিছোঁ, যিটো কবিতাৰ পৰাই আমি আজি শিৰোনামটো লৈছোঁ। তাৰপিছত তৰুণদাই গীত গুণগুণাই সৰুদৰে সামৰিব অনুষ্ঠানটি। মোৰ দেশ, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ, মোৰ প্ৰতিটো কামেই, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে।

0: হয় সোনোৱালি ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলৰুণ। মই কবিতাটিৰ শেষৰ ফালে অলপ পঢ়ি দিছো। এই দেশৰ বাবে মই জীয়াই আছো, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছো। ৰণুৱা বনুৱা হালোৱা এই সকলোৰে মাজত মই আছো মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো। শত্ৰু মিত্ৰ সকলোকে মই চিনিছো, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছো। শান্তিৰ চৰাই জুৰিক আজলি ভৰাই মই দিছো ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। তৰুণদালৈ আহিছো, তৰুণদাই অনুষ্ঠানটি সামৰিব। ধন্যবাদ জনাইছো জ্ঞানেন কাশ্যপ, ধন্যবাদ ৰুচেন গগৈ, ধন্যবাদ নিৰ্মালী দাস, ধন্যবাদ চৰণদীপ ঠাকুৰীয়া, অনামিকা বৰদলৈ বৰুৱা, ট্ৰান্সমিটাৰ নিয়ন্ত্ৰণ কক্ষ এফ এম ট্ৰান্সমিটাৰ সকলোতে দায়িত্বত থকা সকলোকে ধন্যবাদ জনাইছো, ডিউটি ৰুমত থকা সকলক ধন্যবাদ জনাইছো। তৰুণদালৈ আহিছো, তৰুণদাই গীতেৰে চৰুদত ধুন বজাই তেখেতেই সামৰিব আজিৰ অনুষ্ঠানটি। শ্ৰোতাসকল, হৰ ঘৰ তিৰংগা অভিযানত আমি সকলোৱে অংশ লওঁ আহক। কাইলৈ স্বাধীনতা দিৱস, স্বাধীনতা দিৱস বুলিয়েই নহয়, দেশৰ প্ৰতিটো দিনেই আমি দেশৰ প্ৰতি যাতে প্ৰত্যেকে দায়বদ্ধ হৈ থাকোঁ, আমি সংকল্প লওঁ, আমি সকলোৱে একেলগে আগবাঢ়িম, ইতিবাচক দৃষ্টিৰে আগবাঢ়িম, আমি কোনো ধৰণৰ নেতিবাচক কথাক প্ৰশ্ৰয় নিদিওঁ, জীৱনটো সুন্দৰ হ'ব, আমি সকলোৱে একেলগে আগবাঢ়িম। তৰুণদালৈ ওচৰলৈ আহিছোঁ।
1: আজিৰ পৰা যি বিৰাট সমাগম আত্মিকভাৱে কায়িকভাৱে দেশবন্দনাৰে উদ্বুদ্ধ হৈ আমিনো এই কি হিচাপে বন্দনা কৰিম? আমাৰ কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বৰ সুন্দৰ কবিতা এটা লিখিছিল, সেইটো গানলৈ পৰিৱৰ্তিত হৈছে, আমি সেইটো বজাবলৈ চেষ্টা কৰিম। এইখিনি কথা আমি যাতে আমাৰ মাজত সোমোৱাই ল'ব পাৰোঁ, আমাৰ মন মগজুত, আমাৰ চিন্তাত, সেই গানটোৰে তুমি ধৰি দিবা লগত হ'ব।

0: দেশবাসীলৈ প্ৰণাম।
1: ধন্যবাদ। উভতি গৈছো আমাৰ মূল ষ্টুডিঅ'লৈ, য'ত উপস্থিত আছে অনামিকা বৰদলৈ বৰুৱা। ধন্যবাদ।
2: প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে, আগবঢ়ালে ইন্দ্ৰজিৎ দাসে।

0: প্রভাতী তরঙ্গ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: 9 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। সমগ্ৰ দেশে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মহানগৰী খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰিব। খানাপাৰাত হ'বলগীয়া এই অনুষ্ঠানত পেৰেডৰ লগতে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ'ব। স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
1: কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস, দেশৰ লগতে অসমতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। একেদৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম আৰক্ষী, বীৰাংগনা, CRPF, SSB, NCCকে ধৰি 25টা দলে পেৰেডত অংশ ল'ব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। খানাপাৰা, জালুকবাৰী, চন্দ্ৰপুৰকে ধৰি মহানগৰীৰ প্ৰতিটো প্ৰৱেশ পথৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুচকীয়া, চাৰিচকীয়া বাহনসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে।
0: গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত কাইলৈ পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ প্ৰতিখন জিলা তথা সদৰতো স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতি চলিছে। গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা চহৰৰ JTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস পালন কৰিব। অসম আৰক্ষী, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, সৈনিক স্কুলৰ লগতে আন আন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে পেৰেডত অংশ ল'ব। বৰপেটা আৰু বজালী জিলাত স্বাস্থ্য আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নতুন সংযোজন ঘটাই আজি 3টাকৈ প্ৰকল্প মুকলি কৰা হ'ব। ইয়াৰ ভিতৰত বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত 26 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা মাতৃ আৰু শিশু চিকিৎসালয়, 12 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সৰভোগ মহকুমা অসামৰিক চিকিৎসালয় আৰু বজালীত 16 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয় অন্যতম। প্ৰকল্পকেইটাৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলক আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্যময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 77,542 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 9908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103 হৈছেগৈ। ইপিনে বানৰ ফলত বন্ধ হৈ থকা নিউ তিনিচুকীয়া গুৱাহাটী মূল ৰেলপথেৰে 24 দিনৰ অন্তত পুনৰ ৰেলৰ চলাচল আৰম্ভ হৈছে। তিনিচুকীয়া মণ্ডলৰ ৰেল প্ৰবন্ধকে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। প্ৰবন্ধকগৰাকীয়ে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সতৰ্কতামূলক ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰে।
2: জ্যাদাতৰ ট্ৰেইনে যো মেইন লাইন সে জাতি থি উনকো ফিৰ শিৱসাগৰ টাউন সিমলগুড়ি সে ডাইভৰ্ট কৰকে নিকালা গয়া থা তাকি সিমলগুড়ি সে লেকে ফৰকটিং তক যো যাত্ৰী থে উনকো যো ৰেল সুবিধা সে বঞ্চিত থে উনকো ৰেল সুবিধা প্ৰাপ্ত হ'ল। লংগ ডিষ্টেন্স ট্ৰেইনছ অভি ভি চল ৰহি থি NLP ভায়া NLP জেসে কি রাজধানী এক্সপ্রেস, বিবেক এক্সপ্রেস, ये सब वाया NLP ही जा रही थी। ये सब इलेक्ट्रिक ट्रैक्शन वाली ट्रेनें हैं। शिवसागर टाउन में अभी स्थिति का आकलन करने के बाद यह दिखता है कि वहां पर अभी ट्रैक पर काफी लोग आश्रय लिए हुए हैं, क्योंकि उनके समीप उनके जो घर है उसमें पानी भरा हुआ है। तो इसलिए रेल प्रशासन ने यह निर्णय लिया कि अभी OHE को चार्ज न किया जाए, बाद में स्थिति का आकलन करते हुए OHE को चार्ज किया जाएगा।
0: ৰাজ্য চৰকাৰে লোকপিয়ল 2027ৰ বাবে গণনাকাৰী আৰু নিৰীক্ষক হিচাপে নিয়োজিত শিক্ষক আৰু অন্য বিষয়াসকলক দায়িত্ব শেষ নোহোৱালৈকে বদলি নকৰিবলৈ নিৰ্দেশ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
3: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।
4: 14 আগষ্ট 1947, ভাৰত কে ইতিহাস কা বো ৰক্ত ৰঞ্জিত দিন, জব দেশ কা বিভাজন হুৱা, অৰ লাখো লোগোঁ নে ইছ বণ্টৱাৰে কি ত্ৰাসদী সে

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি প্ৰামাণ্য আলেখ্য।
1: সংস্কৃতিৰ দীপ শিখা দীপক সংঘ।

0: ব্ৰহ্মপুত্ৰৰ চিৰলগুৰী গুৱাহাটী মহানগৰী,
1: য'ত শতিকাৰ পিছত শতিকা ধৰি জন্ম হয় জ্ঞান, কলা আৰু সংস্কৃতিৰ নতুন সপোনৰ।
0: গুৱাহাটীৰ বুকুত বিৰাজ কৰা এনে এটি নাম দীপক সংঘ, য'ত শব্দৰ মালিতাই কবিতাক জীৱন দিয়ে।
1: সুৰেৰে বন্ধা সেই কবিতাই গীতৰ আকাৰ লয় আৰু মানৱ মনৰ বিবিধ চিন্তাই সমাজ সংস্কৃতিৰ নতুন যাত্ৰাৰ আৰম্ভণি কৰে। ই সাহিত্যিকৰ কলম, শিল্পীৰ তুলিকা, গায়কৰ কণ্ঠ আৰু চিন্তাবিদৰ মননশীল আলোচনাৰ একত্ৰিত মঞ্চ। ইয়াত বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিসকল একগোট হয়। কবিতা, সংগীত, আলোচনা আৰু সৃষ্টিৰ মাজেৰে তেওঁলোকে দিছে অসমীয়া সংস্কৃতিক নতুন পোহৰ।
0: দীপক সংঘ নামটোতেই লুকাই আছে সৃষ্টিৰ দীপ, আৰু সেই দীপৰ পোহৰতেই গুৱাহাটীৰ কলা সাহিত্যৰ আকাশখন আজিও উজ্জ্বল। 1960 চনৰ 15 আগষ্টত গুৱাহাটীৰ সামাজিক সাংস্কৃতিক জগতত দীপক সংঘই আত্মপ্ৰকাশ কৰে। সংগীত, নাট্য চৰ্চা আৰু সাংস্কৃতিক কৰ্মৰ সৈতে জড়িত বহুকেইজন শিল্পী আৰু সংস্কৃতিপ্ৰেমী এই অনুষ্ঠানৰ সৈতে কোনোবা নহয় কোনোবা সময়ত সংযুক্ত হৈছিল।
1: এনে বহু স্বনামধন্য ব্যক্তিৰ মাজত আছিল অভিনেত্ৰী অমলা কটকী, শিল্পী ঋদীপ দত্ত, বীৰিঞ্চী কুমাৰ ভট্টাচাৰ্য, জ্যোৎস্না হাতীবৰুৱা, প্ৰদীপ শৰ্মা, মিণ্টু নন্দী, নিজৰা পাঠক, স্বপন চেটাৰ্জী, অকণ ডেকা আদিকে ধৰি বহুকেইজন সুন্দৰৰ সাধক। দীপক সংঘৰ বিষয়ে আৰু কিছু কথা জনাৰ উদ্দেশ্যেৰে আমি কথা পাতিছিলোঁ দীপক সংঘৰ প্ৰাক্তন সভাপতি দিলীপ জ্যোতি শৰ্মাৰ সৈতে।
2: আমাৰ 1960 চনত আমাৰ দীপক সংঘ প্ৰতিষ্ঠা হৈছিল। এইটো দীপক সংঘ হ'ল এটা শিল্পীৰ ভঁৰাল আছিলে। ইয়াৰ পৰা বহুত নামী দামী শিল্পী আমাৰ পৰা সৃষ্টি হৈছিলে। তেওঁলোকৰ ভিতৰত ঋদীপ দত্ত আছিলে, তাৰপিছত আপোনাৰ বীৰিঞ্চী ভট্টাচাৰ্য আছিল, মহানন্দ মজুমদাৰ বৰুৱা, অসীম হাজৰিকা, ভূপেন দাটো আছিলেই, ভূপেন দাটো আমাৰ পৃষ্ঠপোষক আছিলে, এডভাইজাৰ আছিলে, তাৰপিছত জয়ন্ত দা আছিলে, জয়ন্ত হাজৰিকা আমাৰ সংঘৰ বাকৰিতে বহি লৈ আমাৰ ইয়াতে সংগীতৰ চৰ্চা কৰিছিল। জয়ন্ত দা আছে, ভূপেন দা ইমান সময় নাপাইছিলে, মাজে মধ্যে আহি পেলাই তেওঁ আছিলে। আৰু পিছতে আহিল চাৰুগোহাঁই, আহিলে 60ৰ শেষত 70ৰ ফাৰ্ষ্ট পাৰ্টত তেওঁ আহি ইয়াতে যেতিয়া বিবৰা কলেজত পঢ়িছিলে।

0: তাৰ পৰা আহি আমাৰ শিল্পীবিলাকৰ লগত লগ হ'লে তেওঁ ভাল গীটাৰ বজাইছিলে, তাৰপিছত গান গাইছিলে। ইয়াৰ উপৰিও আমাৰ বহুত কবিতা সংগীয়া হৈছিলে। তাৰপিছত 87ত আমি পাতিছিলোঁ ভূপেন দাৰ সংগীত জীৱনৰ 50 বছৰ পূৰ্ণ হওঁতে আমি তেওঁক সম্বৰ্ধনা জনাইছিলোঁ। যদিও অল ইণ্ডিয়াৰ পৰা ভূপেন দাই ছিলেক্ট কৰি দিয়ে তেওঁৰ লগৰ যিসকল আছিলে বাদ্যযন্ত্ৰ হওক কণ্ঠশিল্পী হওক এই সকলোবিলাকৰ লগ আনি পেলাই আমি ইয়াতে তেওঁ এখন ডাঙৰ ফাংচন হৈছিলে তেওঁক লৈ পেলাই ভূপেন দাক লৈ। ইয়াতে আপোনাৰ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ আহিছিলে, এইবিলাক ভূপেন দা অহাৰ লগে লগে তেওঁলোক চববিলাক আহিছিলে। আৰু পিছত উচিত চেন আহিছিলে, উচিত চেন আছিলে, ৰামেশ্বৰ পাঠক আহিছিলে, ধনদা পাঠক আহিছিলে। জন্মলগ্নৰে পৰা আমাৰ ইয়াতে সংস্কৃতি জগতৰ উপৰিও আমাৰ ফুটবলৰ টীম এটা আছিলে। আমি এই চি ডিভিজনৰ পৰা আমি বি ডিভিজনলৈ খেলিছিলোঁ। তাৰপিছত কালক্ৰমত কি হৈ গ'ল, আমাৰ ফুটবলটো বাদ পৰিলে, তাৰপিছত সংস্কৃতিৰ লগত পুৰা আমাৰ জড়িত হৈ গ'ল।
1: সুধাকণ্ঠ ভূপেন হাজৰিকা আছিল দীপক সংঘৰ প্ৰতিষ্ঠাপক উপদেষ্টা। গীত মাতৰ চৰ্চা, নাটকৰ বিভিন্ন আলোচনা, সাংস্কৃতিক আড্ডাত প্ৰায়ে ভাগ লৈছিল জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা, দীপেন বৰুৱা, ৰমেন চৌধুৰী, জ্যোতিপ্ৰসাদ দাস, অবনিৰঞ্জন পাঠক, বীৰেন্দ্ৰনাথ দত্ত আদি স্বনামধন্য ব্যক্তিত্বই। তেওঁলোকৰ উপস্থিতিয়ে জীপাল কৰি ৰাখিছিল দীপক সংঘৰ বাকৰি।
2: প্ৰথম অৱস্থাত শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানৰ এটা চুকত সাধাৰণভাৱে সজা এটি ঘৰৰ পৰাই সামাজিক সাংস্কৃতিক কাম কাজসমূহ চলাই নিছিল দীপক সংঘৰ সদস্যসকলে। পিছলৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱে শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান কালী মন্দিৰৰ উত্তৰ পশ্চিম দিশত দীপক সংঘৰ বাবে স্থায়ীভাৱে এডোখৰ মাটি আবণ্টন দিয়ে আৰু পিছলৈ দীপক সংঘৰ এটি স্থায়ী ভৱন এই ঠাইতেই নিৰ্মাণ কৰা হয়।
3: দীপক সংঘৰ বাকৰিত গঢ়ি উঠা সৃষ্টিশীল আড্ডাৰ বিষয়ে ডক্টৰ শচীন্দ্ৰ কাকতীয়া আমাক এইদৰে জনায়।
4: আমাৰ দীপক সংঘত কিখন আড্ডা আস্থা আছিলে। আড্ডাটোত কি হয়, আড্ডা মানে গান, আড্ডা মানে নাটক, মানে এটা গ্ৰুপ আছিলে গানৰ, যেনে ৰিদীপ দাৰ লগত আৰু বিভিন্নজন আছিলে, মহানন্দ মজুমদাৰ বৰুৱাৰ পৰা আৰম্ভ কৰি কোনোবাই ঢুলুকি লৈ বহি যায়, কোনোবাই হাৰমনিয়ামটো লৈ বহি যায়, নতুন নতুন গানৰ সৃষ্টি হয়। আকৌ কোনোবা নতুন শিল্পী যদি কোনোবা আহে তেওঁলোকক শিকোৱা হয়, তেনেকৈ এটা গানৰ আড্ডা চলি থাকে, কোনো সময় নাই। কেতিয়াবা ৰাতিপুৱাও হয়, আবেলিও হয়, ৰাতিও হয়, কেতিয়াবা ৰাতি পুৱাই যায়গৈ, তেনেকুৱা ধৰণৰ হয়। আৰু তেনেকৈ আমাৰ বহুত গানৰ মানুহ বহুত সৃষ্টি কৰা হ'ল। গানৰ মানুহ বুলি কওঁতে গায়কেই নহয়, বজোৱা মানুহ সৃষ্টি হ'ল সংগত কৰা, তাৰপিছত লিখা মানুহৰ সৃষ্টি হ'ল, গান লিখা, গানৰ সুৰ দিয়া মানুহৰ সৃষ্টি হ'ল। এনেকৈ ধৰণে আমাৰ দীপসংঘৰ পৰা আচলতে বহুত কেইজন তেনেকুৱা গীতিকাৰ ওলালে, সুৰকাৰ ওলালে, আৰু এনেকৈ ধৰণে বহুত ধৰণৰ সৃষ্টি হ'ল। আৰু নতুনকৈ কিছুমান জনপ্ৰিয় শিল্পী আমাৰ লগ লাগিলে, যেনেকৈ চাৰু গোহাঁইৰ কথা কৈছে, দীপেন বৰুৱা আহিলে, দীপেন বৰুৱা এতিয়াও আহি আছে, তাৰপিছত কুল বৰুৱা আছিলে, কুল বৰুৱা মানে তেওঁৰ আমৃত্যু, তেওঁ ঢুকোৱাৰ আগলৈকে আমাৰ লগত সম্পূৰ্ণভাৱে আছিলে। তেনেকৈ আৰু বহুত, এতিয়া নামবিলাক চব মনত পৰা নাই, বহুত আছিলে। আৰু নাটকৰ ক্ষেত্ৰত আছিলে বীৰিঞ্চি ভট্টাচাৰ্যই লিখে নাটক, আৰু বীৰেণ দা আছিলে, অলপতে ঢুকালে, জোনা বাইদেউ আছিলে, আমাৰ সংঘ মাতৃ বুলি আমি কওঁ, আমাৰ অমলা কটকী, অমলা কটকী আচলতে প্ৰতিষ্ঠাপক ৰিদীপ দত্তৰ লগত, অমলা কটকীৰ ছোৱালী হ'ল জোনা বাইদেউ, তেওঁলোকে আগতে নাটক কৰে, মহিলাবিলাকৰ নাটক কৰে, অমলা বাইদেউ অমলা মাহীয়ে মানে লিখে আৰু ডাইৰেকশ্যন দিয়ে আৰু মহিলাসকলে নাটক কৰে। তেনেকৈ আমাৰ মহিলাসকলৰ মাজৰ পৰা বহুতকেইজনী চিনেমাও কৰিছে, অমলা কটকীও চিনেমা কৰিছে। আৰু ইফালে বীৰিঞ্চি ভট্টাচাৰ্যই নাটক লিখে আৰু ডাইৰেকশ্যন দিয়ে পোনাদা, পোনাদা মানে হ'ল হেৰি ইন্দ্ৰবনীয়া, আৰু য'তেই কম্পিটিশ্যন হয় জইন কৰে, সেইটো বিশ্বনাথ চাৰিআলিতে হওক, সেইটো গুৱাহাটীতে হওক, য'তেই হওক জইন কৰে আৰু আমাৰ সদায় ফাৰ্ষ্ট প্ৰাইজ আহে। হাঁ, আমাৰ মানে নাটক বুলি ক'লে দীপক সংঘৰ এক নম্বৰ আছিল তেতিয়া। তেনেকৈ বহুত কিহৰ নাটকৰ সৃষ্টি হ'ল, বহুত নাটকৰ সৃষ্টি হ'ল, বহুত গানৰ সৃষ্টি হ'ল। এনেকৈ ধৰণে আড্ডাটো আমাৰ চলি গৈ আছে, এতিয়াও আমাৰ আড্ডা হয়, এতিয়া নতুন ঘৰত আহিও আমাৰ আড্ডা হৈছে। এতিয়া আমাৰ আড্ডাবিলাকত আমি আকৌ কি কি কৰিব পাৰোঁ আৰু কেনেকৈ আমাৰ সংস্কৃতি প্ৰসাৰ কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ আড্ডাবিলাক হয়। আমি খুব আশাবাদী, আমি নতুন প্ৰজন্মক আচলতে, আমি মই অলপতে ক'লোঁ, আগতে যেতিয়া ৰিদীপ দাহঁতৰ আড্ডাটো চলিছিল তেতিয়া নতুন প্ৰজন্মবিলাক যিবিলাক মাতি মাতি লৈ আহে বা ধৰি ধৰি লৈ আহে বা কিছুমান নিজে নিজে আহে, তাহাঁতক শিকোৱা যায়, যাৰ যেনেকুৱা ইণ্টাৰেষ্ট, কাৰোবাৰ ইনষ্ট্ৰুমেণ্টৰ ইণ্টাৰেষ্ট, কাৰোবাৰ গানত ইণ্টাৰেষ্ট, তেনেকৈ আমাৰ শিকোৱা যায়। নাটকত তেনেকৈ নতুন নতুন ল'ৰা ছোৱালীবিলাকক লোৱা যায়, এতিয়াও সেই প্ৰচেছটো চলি আছে। আমাৰ এতিয়া আমাৰ মাজত এতিয়া নতুন চামৰ ল'ৰা ছোৱালী আছে, এতিয়া আমাৰ নতুন চামৰ নামবিলাক মই ক'বলৈ হ'লে আমাৰ বিজু চৌধুৰী আছে, বিজু চৌধুৰীয়ে ছেক্সাফোন বজায়, তাৰপিছতে অসীম জ্যোতি বৰুৱা এজন প্ৰখ্যাত গায়ক, আকাশ

0: বাহিৰৰ শিল্পী ধৃতি শ্ৰীদেৱী আছে, অংশুমান বৰা, তেওঁ নতুন প্ৰজন্মৰ, তেওঁ আমাৰ এখন হেৰি চলায়, মানে এখন চিত্ৰাংকনৰ এখন মানে দেওবাৰে দেওবাৰে এটা আৰ্ট স্কুল এখন চলে, সেইখন সি তেওঁৱে চলায়, অংশুমান বৰাই চলায়, আৰু অংশুমান বৰাই খুব ভাল গান গায়। আৰু আমাৰ জেপিদাৰ নামটো লোৱা হোৱা নাই, জেপিদা আমাৰ খুব মানে সেই 70ৰ দশকৰ পৰাই জেপিদাও আমাৰ লগত ইনভল্ভ দেই, এতিয়াও এতিয়া তেওঁৰ স্বাস্থ্য অকণ অৱনতি হৈছে যদিও এতিয়াও যোগাযোগ আছে, আহে আৰু আমাক যথেষ্ট আইডিয়াও দিয়ে কি কৰিব লাগে কি কৰিব নালাগে এইবিলাক সব কথা আমাক ভালকৈ কয়। গতিকে আমাৰ তেনেকুৱা সাংস্কৃতিক উপদেষ্টা হিচাপে আমাৰ আৰু আছে ৰমেন চৌধুৰী ডাঙৰী আছে, তাৰপিছতে অৱনিৰঞ্জন পাঠক আগৰ আকাশবাণীৰ সঞ্চালক আছিলে তেওঁ আছে, তাৰপিছতে দীপেন বৰুৱাটো আছেই, সমৰদা আছিলে, আৰু সমৰ হাজৰিকাও ডেইলি আহিছিলে আমাৰ ইয়াত, সদায় সন্ধিয়া আহিবই, দীপেন বৰুৱাজনে সদায় সন্ধিয়া আহে, আৰু দুইজন একে বন্ধু আছিলে, আমি লগত বহোঁ, তেওঁলোকৰ আড্ডা শুনি আমাৰ খুব ভাল লাগে, আৰু সমৰদা বিশেষকৈ খুব ৰসিক, গতিকে সমৰদাক আমি খুব মিছ কৰোঁ আজিকালি, গতিকে আড্ডাও চলি থাকে, আমাৰ কামবিলাকো তেনেকৈ চলি থাকে।
1: অসমৰ নাট্য জগততো দীপক সংঘৰ আছে এক সুকীয়া পৰিচয়, একাধাৰে নাট্যকাৰ, অভিনেতা তথা কবি বীৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, কৌতুক অভিনেতা ইন্দ্ৰ বনিয়া, বাদল দাস, কৌতুক শিল্পী বীৰেণ নাথ, গোপাল চক্ৰৱৰ্তী, পদ্ম দাস, কনক দাস, অমলা কটুকী আদিৰ সহযোগত দীপক সংঘৰ নাট্য বিভাগে অসমৰ বিভিন্ন ঠাইত নাট মঞ্চস্থ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ঋদীপ দত্ত, চাৰু গোহাঁই, অমলা কটুকী, কুল বৰুৱা, জ্যোৎস্না হাতীবৰুৱা, ভৱানী গগৈ, নিজৰা পাঠক, সুবীৰ মুখাৰ্জী, মহানন্দ মজুমদাৰ বৰুৱা, ৰঞ্জিত কটকী আদি বহুতো সদস্যৰ সহযোগিতাত দীপক সংঘই নাটকৰ উপৰিও আইনাম, বিয়ানাম, দিহানাম, বিহুগীত, বিহু নৃত্য, সমবেত সংগীত আদিত আছিল অপ্ৰতিৰোধ।
2: নাটকৰ মঞ্চত জ্বলি উঠা পোহৰ, সংগীতৰ সুৰ, শিল্পীৰ কণ্ঠ আৰু দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি, এই সকলোবোৰৰ মাজেৰেই দীপক সংঘই গঢ়ি তুলিছিল নিজৰ এক সাংস্কৃতিক পৰিচয়। সেই পৰিচয় কেৱল বিনোদনৰ মাজতেই সীমাবদ্ধ নাছিল, বৰং সমাজ আৰু সংস্কৃতিৰ মাজত এক সেতু নিৰ্মাণৰ প্ৰয়াস আছিল। সময় আগবাঢ়িল, চহৰ সলনি হ'ল, নতুন নতুন প্ৰজন্ম আহিল, সলনি হ'ল সাংস্কৃতিক চৰ্চাৰ মাধ্যমো, কিন্তু সলনি নহ'ল মানুহৰ সৈতে মানুহক সংযোগ কৰাৰ সেই আকাংক্ষা।
1: দীপক সংঘৰ আন এক গুৰুত্বপূৰ্ণ পৰিচয় হৈছে সামাজিক দায়বদ্ধতা। সাংস্কৃতিক কাৰ্যসূচীৰ সমান্তৰালভাৱে সমাজ কল্যাণমূলক কামতো সংগঠনটোৱে অংশগ্ৰহণ কৰি আহিছে। সামাজিক সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই সমাজত শান্তি সম্প্ৰীতি স্থাপনৰ লগতে সমাজ সংগঠনৰ ক্ষেত্ৰতো অহোপুৰুষাৰ্থ কৰি আহিছে।
2: শান্তি শোভাযাত্ৰা, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, অভিভাৱকহীন মৃতদেহ সৎকাৰ কাৰ্য, ৰাস্তা ঘাট মেৰামতি কৰা, দুৰ্গতজনৰ কাষত থিয় দিয়া প্ৰভৃতি জনহিতৈষী কাৰ্যত দীপক সংঘই আজিলৈকে নিজকে নিয়োজিত কৰি আহিছে। স্বাস্থ্য সেৱা শিবিৰ, সমাজ সচেতনতা শিবিৰ দীপক সংঘৰ এক অপৰিহাৰ্য অংগ।
1: দীপক সংঘৰ বাকৰিত আমি লগ পাইছিলোঁ এই সংঘৰ বৰ্তমানৰ সম্পাদক কৃপাময় দাসক। দীপক সংঘৰ সামাজিক সাংস্কৃতিক কাম কাজ সম্পৰ্কত মনৰ ভাৱ ব্যক্ত কৰি তেখেতে আমাক এনেদৰে জনায়।
3: আমাৰ যেতিয়া সেই পুৰণি বাকৰিটো আছিলে, ঘৰটো আছিলে, তাত মানে কি হৈছিলে, কেঁচা ঘৰ আছিলে, কেঁচা মানে কি পিছত পকা হ'ল যদিও, টিং ওপৰত টিং আছিলে, কিন্তু বৰষুণ দিলে তলত পানী পৰে, তথাপি এটা চুকত এজন মানুহ সদায় বহি থকা দেখা পাইছিলোঁ, এজন আন কোনো নহয় প্ৰখ্যাত গীতিকাৰ সুৰকাৰ সুবীৰ মুখাৰ্জী। সুবীৰ মুখাৰ্জীয়ে কিছুমান তেওঁ হাৰমনিয়ামখন যেতিয়া বজাব চাবলগীয়া হয়, তাৰমানে তেওঁ আঙুলিবিলাক সৰু সৰু ইমান ধুনীয়া বজাইছিলে, ইমান ধুনীয়া সুৰ কৰিছিলে, আৰু ৰিদীপদাই তেখেতৰ বহুতকেইটা গীত গাইছিলে। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি, সুবীৰ মুখাৰ্জীয়ে যিখিনি টিউন কৰিছিলে, সুৰ কৰিছিলে, সেই সুৰবিলাকৰ সৈতে আমাৰ যিখিনি সংঘৰ ল'ৰা ছোৱালীখিনি আছিলে, সভ্য যিখিনি আছিলে, গোটেইবিলাক গৈ কৰাছ কম্পিটিশ্যনত জইন কৰিছিলে, আৰু কৰাছ কম্পিটিশ্যন জইন কৰিলে আমাৰ প্ৰথম পুৰস্কাৰটো আনিবই নিৰ্ঘাত, খালি গানৰ পগলা তেওঁ। আৰু সেই সৃষ্টিত ৰিদীপদাকো দেখা পাইছোঁ আমি, ৰিদীপদা যেতিয়া এখন ফাংচন কৰি, ৰিদীপদা অল আছামত ফাংচন কৰি ঘূৰি ফুৰে, তেওঁ ৰাতি আহিলে নহয়, আহি প্ৰথমে আমাক চবক সুধে, এই তহঁতে কিবা খালি নে নাই, মই বোলো খালোঁ, এই খাম, মই আজি ভাত খুৱাম তহঁতক, বা কেলে চাহ খুৱাম, খোৱালে নহয়, কিন্তু মনটো কিন্তু গানত ইমান কষ্ট কৰি গান গাই আহিছে, কিন্তু তথাপি হানুখন দেখা পালে যেন আমাৰ মাইলা বুলি এজন আছিলে, আমাক মানে সহায় কৰিছিলে, ইয়াৰ পৰা চিঞৰিব, মাইলা মই আহিছোঁ এনেকুৱা, সি

0: বহুত সময় পিছত মাতটোলৈকে আৰু মাইলা আহে, তেখেতে বজাৰ চজাৰ যিবিলাক আনি কৰি দিয়ে, মাইলাই কিছুমান বনাই দিয়ে, আমাৰ মানুহ আছিল আৰু এজন, তেওঁলোকে বনাই দিয়ে, আমি সকলোৱে খাওঁ, ফূৰ্তি কৰোঁ আৰু ৰিপদে আমাক গান শুনায়, এইখিনি মনত আছে। আৰু ৰিপদাৰ লগত আমাৰ দূৰদৰ্শনত কিছুমান কৰাজ হৈছিলে, যিবিলাক ৰিপদাই মানে মুখ্য ভূমিকা লৈছিলে, তেখেতে আমাক শিকাইছিলে, আমি গৈছিলোঁ। তেতিয়া আমি নতুন তেতিয়া নৱপ্ৰজন্ম বুলি ক'ব পাৰোঁ, তেতিয়া আমাৰ যেতিয়া বয়স হ'লতো তেতিয়া নৱপ্ৰজন্ম আমি আছিলোঁ সেইখিনি সময়ত, বাকী তেখেত হ'ল আমাতকৈ জ্যেষ্ঠ। এনেকুৱা কৰি আমাৰ ৰিদীপ দত্ত চাৰুগোহাঁই যদি একেলগ হয় এটা গানৰ সৃষ্টি হ'বই। আৰু এজন আছিলে আমাৰ, তেখেত ৰঞ্জিত কটকী, তেওঁ ভাল শিল্পী আছিলে, গান গাইছিলে, অৰিজিনেল ৰিডাৰ আছিলবিলাক চব, তেখেতসকলৰ কিছুমান গান আছে, মই একজেক্টলি এতিয়া ক'ব নোৱাৰিম। চাৰুদাৰ ৰিদীপদাৰ গান আছিলে, এইবিলাক সৃষ্টি আমি গম পাওঁ যে চাৰুদা যেতিয়া বহিব হাৰমনিখন লৈ, আৰু তেওঁ এটা মানে তেওঁ চকী নাছিলে, মানুহজন খাই ভাল পাইছিলে, এই বহিলে হাৰমনিটো লৈ পেলাই কিবা দুটা লাইন গালে নহয়, এই মোৰ এটা গান হৈ গ'ল দে, কালি শুনাম তহঁতক, আহি পেলাই ঘৰত গৈ পেলাই গানটো কমপ্লিট কৰিব, আহি পেলাই আমাক শুনায়। তেনেকুৱা কিছুমান জনপ্ৰিয় কিছুমান গীত আছে যিবিলাক আমাৰ এই বাকৰিতে, দীপসংগৰ বাকৰিতে উৎপন্ন হৈছিলে। আমাৰ সৃষ্টিৰ অন্তৰালত এইবোৰ মানুহ আছিলে, এতিয়াও আমাৰ মনত পৰে। তাৰমানে এনেকুৱা দীপসংগত বহুত আমাৰ জ্যেষ্ঠসকল আছিলে, আমি নাম এফালৰ পৰা কৈছোৱে, মোৰ আগৰজন বক্তাই ক'লেই এইখিনিখিনি হৈছে, আৰু আমাৰ সদায় চেষ্টা থাকিব যে আমাৰ এই বাকৰিত। আৰু নাটকবিলাক কৰাৰ আমি গম পাইছোঁ, আমাৰ তেখেত বীৰেণ নাথ আছিলে, আমাৰ মানে আগতে এই বাকৰিত মানে ফিল্ডত আমাৰ কিছুমান আমাৰ প্ৰতিষ্ঠা দিৱস হওক বা কিবা বিহুৱেই হওক বা বহাগী বিদায় হওক, তাত আমাৰ দীপসংগৰ পৰা এখন নাটক প্ৰস্তুত কৰি উলিওৱা হ'বই, আৰু সেই নাটকখন মঞ্চস্থ কৰা হয়। তাতে আমাৰ ইয়াৰ লোকেল আমাৰ চব আমাৰ সংঘৰে সভ্য, কি ধুনীয়া ধুনীয়া নাটক কিছুমান তেওঁলোকে প্ৰস্তুত কৰি পেলাই আমাক ইয়াত উপস্থাপন কৰিছিলে। তাৰ পিছত কেইজনমান মানুহ নোহোৱা হ'ল, তেওঁলোক এতিয়া আমাৰ মাজত নাই, যদিও আমাৰ বহুতখিনি সৃষ্টি তেওঁলোকে কৰি থৈ গৈছে। আৰু দীপসংগ প্ৰকৃততেই ক'ব গ'লে আমাৰ শিল্পীৰ মজিয়া এখন। ইয়াত এতিয়াও আমি এতিয়া আমাৰ নতুনকৈ এটা মহিলা সমিতি গঠন হৈছে, তাত এতিয়া আজিৰ প্ৰজন্মৰ যিখিনি আহিছে মানে সৰু ছোৱালী, যদিও বিবাহিত মহিলা বুলিয়ে কৈছোঁ, স্বপ্না আঞ্জুম বুলি এজনী আহিছে, আৰু বহুত আহিছে, সেই ধুনীয়া ভজন গায়, ধুনীয়া গজল গায়, অসমীয়া আধুনিক গীত গায়, ৰেডিঅ' এপ্ৰুভ ছিংগাৰ হয়, ভাল ইনষ্ট্ৰুমেণ্টেলিষ্ট হয়, এইবিলাক আমাৰ দীপসংগ ভৰি আছে। আৰু এই তেখেত গজল গায়ক মুনীন দত্ত তেখেত ইয়াত আহিছিলে, আগতে গজলৰ আমাৰ ইয়াতে অনুশীলন হৈছিলে। আমাৰ ইয়াত যিখিনি আমাৰ সভ্য মহিলাই হওক বা পুৰুষেই হওক যিখিনি আছোঁ নহয়, ইয়াত মেক্সিমামে কিন্তু গান গায়, মেক্সিমামে বিপুল ভঁৰালীয়ে গান গায়, আমাৰ প্ৰাক্তন সভাপতি দিলীপজ্যোতি শৰ্মা তেখেতেও গান গায়, ধুনীয়া গান গায়, ধুনীয়া সুৰ কৰে। মই কৃপাময় দাস, মই নিজে গান গাওঁ, এখেত অৰুণ কুমাৰ হাতীবৰুৱা, এখেতে ধুনীয়া বাঁহী বজায়। আৰু এটা কথা, যোনে গান নাগায় সি ভাল লিখেও, কিন্তু আকৌ এনেকুৱা আছে আমাৰ সভ্য, ভাল লিখে, ভাল আবৃত্তি কৰে। আমাৰ মহিলা শাখাৰ যোন সম্পাদিকা, তেওঁৰ নাম হ'ল মীনাক্ষী কাকতি, তেওঁ কিন্তু ভাল এজন ই আবৃত্তিকাৰ, ভাল আবৃত্তি কৰে, ভাল লিখে। আমাৰ কৰাছ কম্পিটিশ্যন যিটো আমাৰ সমবেত সংগীত কম্পিটিশ্যনটো হয়, তাৰ কাৰণে কিছুমান আমাৰ ইয়াত সভ্য আছে যিয়ে মানে গান লিখি আছে। আমাৰ যি আলোচনা হয়, যিখিনি আমাৰ আড্ডা হয়, কেৱল গানৰ ওপৰতহে আড্ডাখিনি হয়, এতিয়াও চলি আছে।
1: সামাজিক সাংস্কৃতিক ক্ষেত্ৰৰ উপৰিও খেলৰ জগততো দীপক সংঘৰ আছে এক উল্লেখযোগ্য বৰঙণি। অসমৰ সামাজিক সাংস্কৃতিক জগতৰ এটি চিনাকি নাম ৰিদীপ দত্ত আছিল ফুটবল খেলৰ এগৰাকী অপ্ৰতিৰোধ্য, দুৰ্বাৰ তথা দুৰন্ত গতিৰ মহানায়ক। তেওঁৰ লগতে কানাই বেজবৰুৱা, গুলজাৰ, প্ৰতাপ গগৈ, গোপাল ছেত্ৰী, কালু ছেত্ৰী, ৰূপক দত্ত, শ্যামল বৰুৱা, যদু দাস আদি খেলুৱৈ আছিল দীপক সংঘৰ ফুটবল দলৰ একো একোগৰাকী মহাৰথী। দীপক সংঘৰ কাৰ্যকৰী সভাপতি বিপুল ভঁৰালীয়ে এই আড্ডাৰ লগত জড়িত স্মৃতি সোঁৱৰি মনৰ অনুভৱ ব্যক্ত কৰে এইদৰে।
2: মোক ক'ব দিয়া হ'ল যেতিয়া, মই এটা কথা কওঁ, ৰিদীপ দাৰ ওপৰতে কওঁ অকণমান সৰু কথা। ৰিদীপ দা আমাৰ ইমান শ্ৰদ্ধাৰ আৰু ইমান মৰমৰ আছিল। তেখেত যিহেতু কেৱল গানেই গাইছিল এনেকুৱা নহয়, তেখেতে ড্ৰামা কৰিছিল আৰু ফুটবল খেলিছিল, খুব খুব ভাল ফুটবলাৰ আছিল। তেখেতক কেলকাতাৰ টীমে মাতিছিল খিদিৰপুৰে, দীপক সংঘ হেৰি নগ'ল, কিন্তু আমাৰ দীপক সংঘ ইয়াতে কি কয় লীগ যে হয়, লীগ খেল হয়, চিট আছিল, এবাৰ মাত্ৰ চুৰিৰ পৰা বিলৈ উঠিল, কিন্তু তথাপি ৰিদীপ দাই আমাৰ সংঘ এৰি যোৱা নাছিল। আৰু ৰিদীপ দাক আমি মানে এনেকৈ ভাল পাইছিলোঁ, যদি ওচৰে পাঁজৰে ক'ৰবাত নুনমাটিতে হওক, উত্তৰ গুৱাহাটীতেই হওক, আমি খেদি ফুৰিছিলোঁ, মানে কিবা কিবিকে কাৰোবাৰ কিবা লৈ পেলাই আমি স্কুটাৰত যদি গৈছোঁ চাৰিজন পৰ্যন্ত উঠা গৈছিলোঁ। এনেকৈ গৈ মানে সেই ফাংচন আমি নিজে চাইছিলোঁ, নিজে শুনিছিলোঁ আৰু ফূৰ্তি কৰি কৰি চিঞৰ বাখৰ কৰি ঘূৰি আহিছিলোঁ এনেকুৱা আৰু। আৰু লগতে এবাৰৰ কথা, সেইটো হৈছে ৰিদীপ দাই আমাৰ সুৰ কৰে গীত, আৰু অমলা কটকীয়ে লিখে। সাধাৰণতে ৰিদীপ দাৰ আগতে কিন্তু এই যে সুবিধাও সুৰ কৰা গান আমি গাইছোঁ দেই, পুৰা ফাৰ্ষ্ট প্ৰাইজ আহিছে। কিন্তু এই কথাটো ক'ব খুজিছোঁ যে ৰিদীপ দাৰ কাৰণে এটা গান আহিল, যিটো গান কেৱল কবিতাটো আহিছে,

সুৰ নিজে নিজে কৰি ল'ব লাগিব। এটাই গান লিৰিক্স এটাই চবকে দিয়া হৈছে বেলেগ গ্ৰুপত, আৰু নিজৰ গ্ৰুপৰ মানুহে সুৰ কৰাই গাব লাগিব, পাৰফৰ্ম কৰিব লাগিব। তেনেকুৱা সময়ত মোৰ এবাৰ মানে এটা সাংস্কৃতিক সম্পাদক আছিল, সেইখিনি সময়ত হঠাৎ আহিল যেতিয়া কাগজখন, মানে মোৰ এটা ভাৱ আহিল, সেই ভাৱটো ৰিদীপ দাক ক'লোঁ যে ৰিদীপ দা আমাৰ ইয়াততো সাধাৰণতে এই কথাটো ক'ব লগা হ'ল যে গান আহিছে, এইটো এইটো ছিষ্টেম হৈছে, নতুন ছিষ্টেম, গতিকে এনেকৈ সুৰ কৰিব লাগে, আপুনি এতিয়া বঢ়িয়াকৈ সুৰ এটা কৰক আৰু, আৰু কেতিয়া কাক মাতিব লাগে কওক গান গাবৰ কাৰণে। তেতিয়া ৰিদীপ দা কিন্তু মোৰ এটা ৰিকুৱেষ্ট আছিল যে আমাৰ ইয়াত দাদৰা কাহাৰ বা ইত্যাদি ধৰণৰ সাধাৰণতে তাল সেই তালতহে হয়, এটা সাত মাত্ৰাত, মানে ভাঙা তাল, ভাঙা তালত সাত মাত্ৰাত, বা এইটো ঝাপতাল বুলিও কয়, এটা দহ মাত্ৰাৰ আছে, এইটো ভাঙা তাল, এনেকুৱা ধৰণৰ এটা তালত কৰক না, এ তুমি এইবিলাক কি কৈছা হে, ৰিদীপ দাই ক'লে আৰু, এইবিলাক পাৰিম নে নোৱাৰিম, নহয় আপুনি চেষ্টা কৰিলে পাৰিব, ঠিক আছে চাওঁ বাৰু, এইবুলি পিছদিনা যেতিয়া আহি আছোঁ, ৰা শুনাচোন শুনা শুনা শুনা, ওৰা চেষ্টা কৰিছিলোঁ হে পাৰিম হে, এই যে পাৰিম বুলি লাগিলে এনেকুৱা এটা গান সৃষ্টি হ'ল, ফাৰ্ষ্ট প্ৰাইজ আহিলেই ৰিদীপ দা বেষ্ট মিউজিক ডাইৰেক্টৰ গানটো। কবির কোমল কল্পনারে ত্যাগর সফল সাধনারে গড়া আমার সপন ভরা, গড়া আমার

দীপক সংঘৰ শীৰ্ষ গীতটি ৰচনা কৰিছিল কীৰ্তিকমল ভূঞাই আৰু এই গীতটিক সুৰেৰে সজাইছিল অনুপম চৌধুৰীয়ে।

0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। এখেত হৈছে কোকিল দাস, তেখেত দীপক সংঘৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য। আমি আজি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ এই দীপক সংঘৰ সৈতে জড়িত বিভিন্ন স্মৃতিৰ বিষয়ে।
1: 1960ৰ পৰা ইয়াত আছোঁ আৰু ইয়াত দীপক সংঘত আমাৰ অমলা কটকীৰ কথা ক'লেই, জ্যোৎস্না হাতীবুঢ়াৰ কথা তেওঁৰ মাক, নিজৰা বাইদেউৰ কথা ক'লেই, ভৱানী গগৈৰ কথা ক'লে, তাৰপিছত তেনেকৈ গুচি গুচি গোটেইসোপকে লগ পালোঁ। লগ পাই মই বিশেষকৈ ক'বলৈ গ'লে জয়ন্ত হাজৰিকা মই খুব একদম চাইল্ডহুড বন্ধু, সৰুৰে পৰা বন্ধু দেই। জয়ন্ত মই একেলগে পঢ়া হেৰি কৰোঁ। তাৰপিছত দীপক সংঘৰ লগত মোৰ যেনেকুৱা এটা হেৰি সংস্পৰ্শ, আৰু আজি দীপক সংঘ বুলি ক'লে গোটেই অসমেই জানে যে দীপক সংঘৰ পৰা আহিছিলে। আৰু ইয়াত স্মৃতি মানে ক'বলৈ গ'লে এতিয়া পুলক বেনাৰ্জী, কুল বৰুৱা আৰু আমাৰ ৰমেন চৌধুৰী, তেনেকৈ গোটেইবিলাকে আমাৰ জড়িত আছে। এইবিলাক চব মোৰ লগত খুব ভাল, পুলক আৰু ৰমেন, তাৰপিছত আমাৰ অতুল মেধি, তেনেকৈ গোটেইসোপাকে লগ পোৱা গোটেইখিনি দ্বাৰা এইখিনি কথা কৈ আৰু মানে মই আৰু বিশেষ ক'ব নাযায় আৰু।
2: এইবাৰ আমি অৰুণ কুমাৰ হাতীবৰুৱা ওচৰলৈ আহিছোঁ। আপুনি খুব সুন্দৰ বাঁহী বজায়। আজি হাতত যদিও বাঁহীটো নাই, বাঁহীটো থকা হ'লে আমি আপোনাৰ বাঁহী বাদল শুনিলোঁ হয়। এতিয়া যিহেতু বাঁহী নাই, আমি কথা পাতিব বিচাৰিছোঁ। আমি আপোনাৰ স্মৃতি, এই সংঘৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে, বা এই সংঘৰ যে এই আড্ডাটো, সাংস্কৃতিক আড্ডাটো, এই আড্ডাটো সম্পৰ্কে আমি জানিব বিচাৰিছোঁ।
3: এই স্মৃতিৰ লগত মোৰ সম্বন্ধ কথা সুধিছা। মই জনাত সবতছে কনিষ্ঠ সদস্য ময়ে আছিলোঁ নেকি, বল খেলাৰ পৰা আছোঁ। ৰিদীপ দাক মই যেতিয়া ক্লাছ ফ'ৰত পঢ়োঁ, ৰিদীপ দা যেতিয়া ছেভেনত পঢ়ে ডনবস্কোত, তেতিয়াৰ পৰা পাইছোঁ। এই ক্লাবটো ইয়াত নাছিলে, এই ক্লাবটো আছিলে তোমাৰ আমাৰ অমলা মামী দেই, কমল মামী, অমলা কটকী, তেওঁ জন্মদাতা দীপক সংঘৰ, নামকৰণ কৰিছে অমলা মামীয়ে দীপক সংঘ। সেই অমলা মামীৰ নামতে আজি দীপক সংঘ এতিয়ালৈ চলি আছে, অমলা কটকী তাৰমানে জোনা বাইদেউৰ মা। আৰু সেই ক্লাবৰ লগত আমি জড়িত হৈ হৈ এতিয়া এইখিনি পাইছোঁ। সেইটো মানে কি হৈছিলে, প্ৰথমতে ফুটবল খেলাৰ আগতে এটা ক্লাবৰ নাম লাগে, ক্লাবৰ নামটো হৈ সৰস্বতী পূজা এখন পাতে দুৱাৰমুখত, তাতে মানে চাৰি পাঁচঘৰ মানুহ আছিলে। সেই সৰস্বতী পূজা পাতি পাতি পাতি পাতি এতিয়া আমাৰ দীপক সংঘই প্ৰত্যেক বছৰ সৰস্বতী পূজাখন আমি ডাঙৰকৈ পাতোঁ সেইটো কাৰণে, আৰু সেই নামাকৰণৰ পৰা আজিলৈ দীপক সংঘ চলি আছে। তাৰ মাজত আৰু এটা ইণ্টাৰেষ্টিং কথা কওঁ, যে কোনো নাজানে, আমি জানে, বহুতে জানে, বহুতে নাজানে। প্ৰথম হোমগাৰ্ড যেতিয়া ওলায়, মহিলা হোমগাৰ্ড, অমলা কটকী, জ্যোৎস্না হাতীবৰুৱা, ভৱানী গগৈ, বিনু দেৱী, শাৰদ বৰা, ভুলি দত্ত, ঋদীপৰ মাক, ঋদীপদাৰ মাক, এইসকল প্ৰথম মহিলা হোমগাৰ্ড দেই, গুৱাহাটীত বহুতে নাজানে। তাৰপিছত আহিলে ঋদীপদাৰটো গায়কেই, তেওঁ ভাল নাটকো কৰে, গানটো গায়েই, নাটকো কৰে, বলো খেলে, চবতে ঋদীপদাৰ তেনেকুৱা আছিলে। আৰু কি ক'ম, ক'বলৈ তেনেকুৱা একো নাই, আমি ঢুকিয়ে নাপাওঁ ইমান। আমাৰ ক্লাবত যিখিনি হেৰি সদস্য আছিল, সকলোৰে নিজা নিজা নিজা এটা এটা হেৰি আছিলে। ঋদীপ দাহঁতে গান গায়, গান গোৱাৰ ভিতৰত মানে তেতিয়া আছিলে হেৰি সুবীৰ মুখাৰ্জী, মহানন্দ মজুমদাৰ বৰুৱা, পুলক বেনাৰ্জী, কুল বৰুৱা, সময়ত তেতিয়া অলপ কমকৈ আহিছিলে। জে পি দাস আছিলে, আহি থাকে, অসীমত আহে, কিন্তু কি হয়, সদায় সন্ধ্যা সময়ত ক্লাবত আমাৰ এটা জলচা পতাৰ নিচিনা হয়, গান গায় চবেই মিলিজুলি, তাৰ মাজতে কিবা কিবি হৈ থাকে। আৰু গান লিখিছিলে অমলা মামীয়ে দীপক সংঘৰ হৈ, সুৰ দিছিলে এয়া সুবীৰ মুখাৰ্জীয়ে, গাইছিলে ৰিদীপ দায়ে, কিন্তু কোনো এখন হেৰি আমাৰ ছেকেণ্ড হোৱা নাছিলোঁ, সদায় ফাৰ্ষ্ট হৈছিলোঁ। যেতিয়া সুবীৰ মুখাৰ্জী গ'ল, অমলা মামীয়ে গ'ল, তেতিয়াৰ পৰা আমি অলপ তল পৰি আহিলোঁ গানৰ প্ৰতি হেৰি হয়। কিন্তু এইটো নিউ ইয়ৰ্ক প্লেয়াৰ্ছত যিমান কোৰাছ কম্পিটিশ্যন হয়, তাত আমাৰ প্ৰাইজ থাকিবই, ফাৰ্ষ্ট থাকিবই, নাথাকিলে ছেকেণ্ডটো হ'লেও আহিব। আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা খোজ কাঢ়ি কাঢ়ি জাক বান্ধি ৰাতি 12-1 বজাত আহোঁ। আমাৰ মহিলা কাকতি শাখাটো বহুত ডাঙৰ শাখা, বহুত ছোৱালী আছিলে, কাৰ কাৰ নাম কওঁ, ৰাতি আমি গোটেইবিলাক 17-18জনী ছোৱালীয়ে গান গায়, ৰিদীপ দাই বজায়, আৰু হেণ্ডছখিনি বেলেগ, সেইখিনি দেৱদত্তহঁত আছিলে, একেলগে বজায়, সেই ৰাতি তেনেকৈ আমি আহোঁ। সেই ক্লাব গৈ এতিয়া এইটো হৈছেগৈ, তেতিয়া আমি ভঙা পজাতে আছিলোঁ, এতিয়া জানিবা ভাল ঘৰতে পালোঁ, আজি 1.5 বছৰমান হৈছে।
2: সপোন পিয়াসী এজাক তৰুণৰ মনত অংকুৰিত হৈছিল সংস্কৃতিৰ এটি অভিলাষী বীজ। দীপক সংঘৰ মজিয়াত উচ্চাৰিত হৈছিল নাটকৰ সংলাপ, সৃষ্টি হৈছিল সুৰৰ মূৰ্ছনাৰ, গাঢ় হৈছিল বন্ধুত্ব।

0: নৰ বান্ধোন
1: সময়ৰ সুদত প্ৰজন্ম সলনি হয়। যিসকলে এদিন দীপক সংঘৰ মঞ্চত থিয় হৈছিল, তেওঁলোকৰ কোনোবাই হয়তো আজি সেই মঞ্চৰ সন্মুখত বহি থকা এজন অভিজ্ঞ দৰ্শক। যিসকলে এদিন অনুষ্ঠানৰ কামত আগভাগ লৈছিল, তেওঁলোকৰ পাছত আহিছে নতুন প্ৰজন্ম। এটা অনুষ্ঠানৰ ইতিহাস কেৱল তাৰিখ আৰু ঘটনাৰ তালিকা হৈ নাথাকে, ই হৈ পৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ অহা এক জীৱন্ত পৰম্পৰা। এজনৰ অভিজ্ঞতা আনজনৰ বাবে

0: ভাতৃ দায়বদ্ধতা গঢ় লৈ উঠে। দীপক সংঘও তেনেই এটি কাহিনী। সময় সলনি হৈছে, চহৰ সলনি হৈছে, মানুহৰ জীৱন সলনি হৈছে, কিন্তু কিছুমান পোহৰ সময়ৰ সৈতে ম্লান নহয়। কাৰণ সেই পোহৰ কেৱল এটা অনুষ্ঠানৰেই নহয়,
1: সেই পোহৰ মানুহৰ,
0: সেই পোহৰ সংস্কৃতিৰ,
1: সেই পোহৰ একেলগে আগবাঢ়ি যোৱাৰ সপোনৰ।
0: আৰু সেই সপোনৰ নাম দীপক সংঘ।
1: এটা দীঘলীয়া সাংস্কৃতিক যাত্ৰাৰ নাম দীপক সংঘ।
0: আৰু সময়ৰ বুকুত জ্বলি থকা এটি দীপ,
2: দীপক সংঘ।
3: সংস্কৃতিৰ দীপশিখা দীপক সংঘ। ইমান পৰে শ্ৰোতাসকলে প্ৰামাণ্য আলেখ্যখনি শুনিলে, যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু ঝৰণা ভৰালীয়ে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: और एकता की भावना को मजबूत करने की आवश्यकता की भी याद दिलाता है। अनुपम मिश्र, आकाशवाणी समाचार, दिल्ली।
1: प्रधानमंत्री नरेंद्र मोदी ने विभाजन से प्रभावित सभी लोगों के साहस को याद किया है। केंद्रीय गृहमंत्री अमित शाह ने 14 अगस्त 1947 के दिन को इतिहास के सबसे क्रूर अध्यायों में से एक बताया। झारखंड में भर्ती परीक्षाओं में कथित अनियमितताओं के विरोध में विद्यार्थियों के आंदोलन का आज 21वां दिन है। प्रदर्शनकारियों ने आंदोलन समाप्त करने से इनकार कर दिया है तथा सीबीआई जांच और झारखंड कर्मचारी चयन आयोग की संयुक्त स्नातक स्तरीय सीजीएल परीक्षा रद्द करने की अपनी मांग को दोहराया है। प्रदर्शनकारियों ने अपने आंदोलन को और मजबूत करने के लिए कल तिरंगा यात्रा निकालने की भी घोषणा की है। सरकार ने जम्मू कश्मीर में 18 करोड़ 60 लाख रुपए की 3 विरासत संरक्षण परियोजनाओं को मंजूरी दी है। इनका उद्देश्य ऐतिहासिक और सांस्कृतिक महत्व के स्थलों को पुनर्स्थापित करना तथा क्षेत्र की विरासत पर्यटन क्षमता को मजबूत करना है। घरेलू शेयर बाजार के प्रमुख सूचकांक आज सुबह के सत्र में लगभग 0.5% नीचे कारोबार कर रहे थे। ताजा समाचार मिलने तक सेंसेक्स 326 अंक गिरकर 77,754 पर और निफ्टी 73 अंक गिरकर 24,323 पर आ गया। मौसम विभाग ने आज छत्तीसगढ़ में मूसलाधार वर्षा का रेड अलर्ट जारी किया है। पश्चिम बंगाल के गांगेय क्षेत्रों, हिमाचल प्रदेश, झारखंड, ओडिशा और उत्तराखंड में भी वर्षा का ऑरेंज अलर्ट जारी किया गया है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: एआ आकाशवाणी गुवाहाटी। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। 19 জুলাইত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি NESAC প্ৰতিবেদনত প্ৰকাশ। আৰু প্ৰচণ্ড গৰমৰ বাবে শ্ৰীভূমি জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময় সলনি। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ দেশতে কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। খানাপাৰাত হ'বলগীয়া কুচকাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলন পূৰ্ণগতিত অব্যাহত আছে। স্বাধীনতা দিৱসৰ কুচকাৱাজত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হ'ব। SFS স্কুলৰ ছাত্ৰীসকলৰ বেণ্ডে পৰিৱেশন কৰিবলগীয়া বিহু এইবাৰৰ কুচকাৱাজৰ মূল আকৰ্ষণৰূপে বিবেচিত হৈছে। খানাপাৰাত হ'বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আকাশবাণীৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাৰ প্ৰতিবেদন।
3: কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস। দেশৰ লগতে অসমতো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো অসম চৰকাৰৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে 80 সংখ্যক স্বাধীনতা দিৱস পালন কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। একেদৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম আৰক্ষী, বীৰাংগনা, CRPF, SSB, NCCকে ধৰি 25টা দলে পেৰেডত অংশ ল'ব। ইপিনে স্বাধীনতা দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। খানাপাৰা, জালুকবাৰী, চন্দ্ৰপুৰকে ধৰি মহানগৰীৰ প্ৰতিটো প্ৰৱেশ পথৰ লগতে মহানগৰীৰ বিভিন্ন স্থানত দুচকীয়া, চাৰিচকীয়া বাহনসমূহ আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী চলোৱা পৰিলক্ষিত হৈছে।
2: ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। পানী শুকাইছে যদিও বোকা, পলস আৰু ধ্বংসাৱশেষে প্ৰভাৱিত এলেকাসমূহত কদৰ্য পৰিস্থিতিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত 370খন গাঁৱৰ 77,542 লোক প্ৰভাৱিত হোৱাৰ লগতে 9908.85 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 103।

হৈছেগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,65,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰাৰ কথা। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে কেওটপাৰাত থকা শ্ৰী শ্ৰী মা মনসা মন্দিৰো দৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা আৰু বজালী জিলাত স্বাস্থ্য আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নতুন সংযোজন ঘটাই আজি 3টা প্ৰকল্পও মুকলি কৰিব। ইয়াৰ ভিতৰত বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত 26 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা মাতৃ আৰু শিশু চিকিৎসালয়, 12 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সৰ্বভোগ মহকুমা অসামৰিক চিকিৎসালয় আৰু বজালীত 16 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয় আছে। উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ নদীসমূহত প্ৰথমবাৰৰ বাবে চলোৱা বিস্তৃত জৰীপত মুঠ 635টা শিহু থকাৰ তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰ, গংগা, মেঘনা আদি নদীত পোৱা এই বিশেষ প্ৰজাতিৰ শিহুৰ সংৰক্ষণৰ বাবে বিস্তৃত কাৰ্য পৰিকল্পনা যুগুতাই উলিয়াইছে। এই পৰিকল্পনাৰ অধীনত ডলফিন আৰু ইয়াৰ বসতিস্থলৰ সংৰক্ষণৰ বাবে সংশ্লিষ্ট পক্ষসমূহৰ ভূমিকা চিনাক্ত কৰা হৈছে। সাংসদ তেৰছ গোৱালাই সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ দপ্তৰৰ মন্ত্ৰী কীৰ্তিবন্ধন সিঙে ৰাজ্যসভাত এই কথা সদৰি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে 2021-2023 চনলৈ প্ৰজেক্ট ডলফিনৰ অধীনত চলোৱা এই জৰীপত ব্ৰহ্মপুত্ৰ, গংগা আৰু ব্যাস নদীক সামৰি লোৱা হয়। এই জৰীপত দেশত মুঠ 6,324টা শিহুৰ উপস্থিতি ধৰা পৰে। অসমত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সোৱণশিৰি, বেকী, তুলসী, কপিলী আৰু বৰাক নৈত চলোৱা জৰীপত 635টা ডলফিন থকাৰ তথ্য পোৱা যায়। কেন্দ্ৰীয় চৰকাৰে বন্যপ্ৰাণীৰ বসতিস্থলৰ উন্নয়ন আঁচনিৰ অধীনত ডলফিনসহ বিভিন্ন বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ৰাজ্যসমূহলৈ সাহায্য আগবঢ়াই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে এই চেগতে উল্লেখ কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সংস্কাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰিছে। আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন, চিকিৎসালয়ৰ আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগীৰ কল্যাণৰ বাবে পুনৰ বিনিয়োগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়ক সংসদীয় স্থায়ী সমিতিয়ে বাস্তৱসন্মত আৰু সমগ্ৰ দেশতে ৰূপায়ণযোগ্য আৰ্হি হিচাপে স্বীকৃতি দিছে। সমিতিখনে দেশৰ আন ৰাজ্যসমূহ, চৰকাৰী চিকিৎসালয়সমূহেও যাতে এই আৰ্হি গ্ৰহণ কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক প্ৰয়োজনীয় নীতি নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি এই স্বীকৃতিৰ বাবে সংসদীয় সমিতিৰ অধ্যক্ষ প্ৰফেচাৰ ৰামগোপাল যাদৱ আৰু সমিতিৰ অন্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ NESSCয়ে 19 জুলাইৰ পুৱা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি সদৰি কৰিছে। অবিৰত ধাৰাষাৰ বৰষুণৰ ফলত নামি অহা ঢলে অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পূৰ্বতে কেতিয়াও বানৰ কবলত নপৰা কেতবোৰ অঞ্চলত প্ৰলয়ংকৰী বানৰ সৃষ্টি কৰিছিল। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে 19 জুলাইত নাগালেণ্ডত স্বাভাৱিকতকৈ 181% অধিক বৰষুণ হৈছিল। সেইদিনা বিশেষকৈ মোকক্সাঙত স্বাভাৱিকতকৈ 493%, ৱাখাত 108% আৰু মন জিলাত স্বাভাৱিকতকৈ 45% বেছি বৰষুণ হৈছিল। ইয়াৰ উপৰি অসমৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাতো সেইদিনা প্ৰবল বৰষুণ হৈছিল। ইয়াৰ ফলত জিলা দুখনৰ ঠাই বিশেষে অভূতপূৰ্ব বানৰ সৃষ্টি হৈছিল। NESSCয়ে নাগালেণ্ডৰ মন জিলাৰ ভূমিস্খলন সন্দৰ্ভত প্ৰকাশ কৰা প্ৰাৰম্ভিক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। প্ৰচণ্ড গৰমৰ বাবে শ্ৰীভূমি জিলাৰ বিদ্যালয়ত পাঠদানৰ সময় সলনি কৰা হৈছে। কাছাৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা প্ৰাথমিক বিষয়াই জাৰি কৰা নিৰ্দেশ অনুসৰি আজিৰে পৰা জিলাখনৰ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা চাৰে সাত বজাৰ পৰা দুপৰীয়া 12 বজালৈ পাঠদান হৈছে। জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহতো পুৱা 7:30 বজাৰ পৰা 1 বজালৈ পাঠদানৰ ব্যৱস্থা কৰা হৈছে। একেদৰে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 1:15 বজালৈ পাঠদান

0: প্ৰদান হৈছে। চৰকাৰী বিদ্যালয়ৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰতো এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। একেদৰে শ্ৰীভূমি জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ, মাধ্যমিক বিদ্যালয়সমূহত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত পুৱা 12:30 বজালৈ পাঠদানৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্ধাৰিত সময়ৰ পাছত বিশেষ অনুমতি অবিহনে কোনো বিদ্যালয়তে পাঠদান কৰিব নোৱাৰিব বুলিও শ্ৰীভূমিৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাননী জাৰি কৰিছে। গুপ্তকাশী বিশ্বনাথ ঘাটৰ নদীদ্বীপ উমাতুমণিত আশ্ৰয় লৈ থকা হাতীৰ জাকেটাই নদীদ্বীপটোত বসবাস কৰি থকা লোকসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰাৰ ফলত পোৱালীসহ বনাঞ্চলৰ পৰা ওলাই আহি 60টাতকৈও অধিক বনৰীয়া হাতীয়ে উমাতুমণিত আশ্ৰয় লৈ আছে। নিশাৰ ভাগত হাতীৰ জাকটোৱে জনবসতি অঞ্চলত সোমাবলৈ চেষ্টা কৰাক লৈ স্থানীয় গাঁওবাসী শংকিত হৈ পৰিছে। গঁয়াই ফটকা ফুটাই জুই জ্বলাই হাতী খেদিবলৈ চেষ্টা কৰাৰ লগতে হাতীৰ জাকটোক কাজিৰঙালৈ খেদি পঠিয়াবলৈ বন বিভাগক আহ্বান জনাইছে। হাতীৰ জাকটোৱে ইতিমধ্যে কেইবাগৰাকীও লোকৰ চাহ বাগিচাৰ অনিষ্ট কৰাৰ লগতে মন্দিৰৰ ভোগঘৰ ভাঙি পেলোৱা বুলি সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। 19 জুলাইত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি NESSCৰ প্ৰতিবেদনত প্ৰকাশ আৰু প্ৰচণ্ড গৰমৰ বাবে শ্ৰীভূমি জিলাৰ বিদ্যালয়ৰ পাঠদানৰ সময় সলনি। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এফএম ব্ৰেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 kHz, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আৰম্ভ কৰিছোঁ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। আজি শুনাবলৈ লৈছোঁ বৰ্ডাৰ চিনেমাৰ গীত। গীতিকাৰ জাভেদ আখতাৰ, সংগীত অনু মালিকৰ।

ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমা বলৰ ভূমিকা সম্পৰ্কে জন সজাগতামূলক অনুষ্ঠান, লগতে SSB বেণ্ডৰ স্বদেশপ্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ বিশেষ অনুষ্ঠান কাইলৈ অৰ্থাৎ 15 আগষ্টৰ সন্ধিয়া GS ৰোডৰ চিটি চেণ্টাৰ মলত আৰু 16 আগষ্টৰ সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত SSBৰ উদ্যোগত।

ৰূপকুমাৰ ৰাথোৰৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি লোৱা হ'ল বৰ্ডাৰ চিনেমাৰ পৰা। হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটিৰো ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বুলনি।

0: আইডিয়ৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতা আইডিঅ'সকল, আজিৰ বুলনিত আপোনালোকক শুনাবলৈ লৈছোঁ গুৱাহাটী কাহিলীপাৰাৰ মহিলাসকলে পৰিৱেশন কৰা এখনি আলেখ্য, হে বীৰাংগনা নাৰী তোমাক সহস্ৰ প্ৰণাম। আলেখ্যখনি ৰচনা মৃণালী ভৰালীৰ আৰু পৰিচালনা ৰূপা নেওগৰ। আহকচোন শুনো আলেখ্য, হে বীৰাংগনা নাৰী তোমাক সহস্ৰ প্ৰণাম।
1: হে বীৰাংগনা নাৰী তোমাক সহস্ৰ প্ৰণাম। আজি ৰাষ্ট্ৰৰ মুখত হাঁহি উজলি উঠিল আমাৰ দেশ। পৰাধীনতাৰ শিকলি ছিঙি দুখনি আই সিক্ত নয়নে সোঁৱৰিছে শ্বহীদসকলক। তিৰংগা পতাকাৰ তলত সোঁৱৰিছোঁ সেই দেশপ্ৰেমিকক।
2: হে শ্বহীদ, তোমাক সহস্ৰ প্ৰণাম। তোমাৰ তেজত শপত ল'লোঁ, ৰাখিম জননীৰ নাম। হে শ্বহীদ, তোমাক সহস্ৰ প্ৰণাম।
1: খনিকৰে ৰচিলে আমাৰ এই জন্মভূমি, এই নীলা আকাশ, এই সেউজীয়া পথাৰ, নৈ জান জুৰি শস্য শ্যামলা এই দেশ। সুদি সুৰীয়া সৰগৰ অমিয়া মোৰ এই দেশ, নাম ভাৰতবৰ্ষ।

ইতিহাসৰ পাতত জিলিকি আছে বীৰাংগনাৰ নাম। অসম তথা ভাৰতৰ শাসন ব্যৱস্থাত ৰজাঘৰীয়া নাৰীয়ে নিজৰ দৃঢ়তা, সততা, বুদ্ধিমত্তা, সাহসিকতাৰ পৰিচয় দি আহিছে। দেশৰ সংকটকালত চৰম ৰাজনৈতিক অপৰাজয়তা দেখি সাহসেৰে টুংখঙীয়া ফৈদৰ গদাপাণি কোঁৱৰৰ পত্নী জয়মতী কোঁৱৰীৰ আত্মত্যাগেৰে যি নিদৰ্শন দেখুৱাই থৈ গ'ল, সেয়া ইতিহাসত জিলিকি আছে। স্বদেশক অন্তৰৰ পৰা ভাল পায় সতী জয়মতীয়ে নিজৰ জীৱন ত্যাগ কৰি বুৰঞ্জীত মহিয়সী নাৰীৰ স্বীকৃতি ৰাখি গ'ল। জয়মতী আইৰ আত্মত্যাগ আৰু দেশপ্ৰেমৰ কাহিনী আজি সকলোৰে হৃদয়ত আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে জয়মতীৰ স্মৃতি সজীৱ কৰিবলৈ সকলোকে দেশপ্ৰেমেৰে জগাই তুলিলে।

0: অসমৰ নাৰীসকল সকলো ক্ষেত্ৰতে আগবঢ়া। যুদ্ধলৈ যাওঁতে যুদ্ধৰ কবচ তৈয়াৰ কৰা, নিজৰ কাপোৰ নিজেই বৈ পিন্ধা, ৰণ কৌশল সকলো জানিছিল। ফ্ৰাংচিং মুং বৰগোহাঁইৰ পত্নী মুলা গাভৰুৱে মোগল সেনাপতি তুৰ্বৰ্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাটো আহোম বুৰঞ্জীত অসমীয়া নাৰীসকলৰ সাহসিকতাৰ এটি বিৰল উদাহৰণ। মুলা গাভৰুৱে নিজৰ স্বামী মোগলৰ সেনাপতি তুৰ্বৰ্কৰ লগত ৰণত পৰি মৃত্যু হোৱাৰ খবৰ পায় নিজেই নাৰী সেনাবাহিনী গঠন কৰি তৰোৱাল লৈ হাতীত উঠি যুদ্ধ কৰিছিল। মই বীৰংগনা,
1: মই বীৰংগনা, মই আইৰ সন্তান, মই বীৰংগনা, প্ৰাণে প্ৰাণে সঞ্চাৰিত হৈ আছে দেশপ্ৰেম, বীৰৰ দৰে মৃত্যুক ভয় নকৰোঁ, মই মুলা গাভৰু, মই বীৰংগনা।
0: 1942 চন ভাৰতীয় ইতিহাসত জিলিকি থকা এটা চন। মহাত্মা গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলন আৰম্ভ হৈছিল ইংৰাজৰ বিৰুদ্ধে। অসমতো সেই আন্দোলনে গতি ল'লে। অসমৰ সকলো নেতাক গ্ৰেপ্তাৰ কৰিলে। জিলাসমূহত নতুন নতুন নেতাই দায়িত্ব ল'লে। স্বেচ্ছাবাহিনী গঠন কৰা হ'ল। জাতি ধৰ্ম নিৰ্বিশেষে সমগ্ৰ দেশত এটা বৃহৎ আন্দোলন। হাজাৰ হাজাৰ মানুহ ওলাই আহিছিল। কনকলতা বৰুৱাই মৃত্যুবাহিনীত যোগদান কৰে। এই আন্দোলনৰ মূল মন্ত্ৰ সোঁৱৰি ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ ল'বলৈ ওলাই আহিছিল কনকলতা।
2: ব্ৰিটিছ ভাৰত ত্যাগ কৰা, ব্ৰিটিছ ভাৰত ত্যাগ কৰা, ব্ৰিটিছ ভাৰত ত্যাগ কৰা।
0: 17 বছৰীয়া গাভৰু কনকলতাই মৃত্যুবাহিনীত যোগ দি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত নিজৰ নামৰ লগতে অসমী আইনাম সোণোৱালী আখৰেৰে লিখি থৈ গ'ল। দেশৰ কাৰণে প্ৰাণ আহুতি দিবলৈ ভয় কৰা নাছিল। বিশাল শোভাযাত্ৰাত নেতৃত্ব দিছিল সাহসী কনকলতাই। হাতত লৈ থকা পতাকাখন লৈ গহপুৰৰ আৰক্ষী থানালৈ আগবাঢ়ি যায়। মৃত্যুবাহিনী সদস্যসকল আগবাঢ়ি গৈ আছিল হাতত ৰাষ্ট্ৰীয় পতাকা লৈ। পুলিচৰ সতৰ্কবাণীলৈ গুৰুত্ব নিদি আগবাঢ়ি যায় শোভাযাত্ৰাটোত। কনকলতা পুলিচৰ গুলিত ঢলি পৰে। তেওঁৱেই হ'ল ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম মহিলা শ্বহীদ। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতাৰে কনকলতা।
1: কনকলতা, মই কনকলতা দেহৰ বীৰাংগনা, মই কনকলতা দেহৰ বীৰাংগনা, মই কনকলতা দেহৰ বীৰাংগনা, স্বাধীনতা দুৰ্বৰ হেঁপাহ, মই কনকলতা, মই দেহৰ বীৰাংগনা, মই কনকলতা দেহৰ বীৰাংগনা।
3: কনকলতাই জগাই তুলিলে ভাৰতীয় নাৰীক দিয়া জয় ধ্বনি, জয় আই জন্মভূমি। আন এগৰাকী মাতৃৰ বলিদান পাহৰি গৈছা নেকি? নাম ভোগেশ্বৰী ফুকননী। এইগৰাকী স্বাধীনতা সংগ্ৰামীক জনাওঁ প্ৰণাম। নগাঁও জিলাৰ ব্ৰহ্মপুৰত ঘৰ, ভাষা আন্দোলনৰ প্ৰথম মহিলা নেত্ৰী আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে তেখেতে সক্ৰিয়ভাৱে জড়িত হৈছিল। কবি মৃণালিনী ভঁৰালী কবিতা, জাগা ভাৰতীয় নাৰী, জাগা অসমীয়া নাৰী, জাতি ধৰ্ম নিৰ্বিশেষে বাজিল ঐক্যতান, প্ৰণামিছোঁ সেই শ্বহীদসকলক, সোঁৱৰিছোঁ সেই দেশপ্ৰেমিকক, জীয়া জয় ধ্বনি, জয় জন্মভূমি।

1942 চনৰ 15 আগষ্টত উজ্বলি উঠিল স্বাধীন ভাৰতৰ তিৰংগা পতাকা। কাল ধুমুহা আঁতৰিল, আকাশত উৰিল বিজয় নিশান। লক্ষ্মীনাথ বেজবৰুৱাই কলম বুলাই লিখিলে,

0: বাজক ডবা বাজক শঙ্খ বাজক মৃদংখুল অসম আকৌ উন্নতি পথত জয় আই অসমবু
1: কাল ধুমুহাই আৰু নাহিবি দুনাই শস্য শ্যামলা বাৰে ৰহণীয়া সংস্কৃতি আমাৰ লুইত পৰিয়া আমি পাহোৱাল ডেকা তেজ আছে আমাৰ
2: জ্যোতি সংগীতেৰে

শংকৰ মাধৱে দিলে আমাক আধ্যাত্মিক শিক্ষা, লগতে সমাজ গঢ়াৰ এক মন্ত্ৰ। জাতি ধৰ্ম নিৰ্বিশেষে আমি এক বৃহৎ মানৱ জাতি।

0: কৃষ্ণ
1: হে রাম শঙ্করে খন্দালে নামরে পুখুরী
0: হইছে
1: মাধবে।

1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল। এই দিনবোৰ আমি আমাৰ দেশৰ স্বাধীনতা বীৰসকলক সোঁৱৰি তেওঁলোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰোঁ। তিৰংগা পতাকাৰ তলত আমি সকলোৱে একত্ৰিত হৈ দেশৰ প্ৰতি আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা মনত পেলাওঁ।

ইমান পৰে শ্ৰোতাসকলে গুৱাহাটী কাহিলিপাৰাৰ মহিলা দলে পৰিৱেশন কৰা আলেখ্য হে বীৰাংগনা নাৰী তোমাক সহস্ৰ প্ৰণাম শুনিলে। আলেখ্যখনিৰ ৰচনা মৃণালী ভৰালীৰ, পৰিচালনা কৰিলে ৰূপা নেওগে। ইয়াত ভাগ লোৱা শিল্পীসকল আছিল ক্ৰমে পূৰৱী সন্দিকৈ বড়ো, অৰ্চনা কলিতা হাজৰিকা, শান্তি ৰাভা দাস, গীতামণি পাঞ্চি, মৃণালী ভৰালী, ৰূপা নেওগ আৰু দমন্তী উজাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল নিৰূপমা বৰুৱাৰ কণ্ঠৰ গীতেৰে। গীতিকাৰ পৰাগ কুমাৰ ভট্টাচাৰ্য আৰু বিৰিঞ্চি কুমাৰ মেধি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে জিতেন শইকীয়া আৰু সংগীতসকলে গোৱা ওজাপালি।

ওজাপালি শুনিলে জিতেন শইকীয়া আৰু সংগীসকলৰ কণ্ঠ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত। এতিয়া শুনক সৌৰভ কুমাৰ দাসৰ স্পেনিছ গীটাৰ বাদন।

বাদ্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে 1947 চনত দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা আৰু অসহনীয় বেদনাৰ সন্মুখীন হোৱা সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সাহসিকতা আৰু সেৱা পদকৰ বাবে 1057গৰাকী বিষয়া কৰ্মচাৰীৰ নাম ঘোষণা কৰা হৈছে। আৰু কেন্দ্ৰীয় তথ্য আয়োগে যোৱা 12 আগষ্ট পৰ্যন্ত 768টা গোচৰ নিষ্পত্তি কৰা বুলি স্পষ্ট কৰি দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। আজি বিভাজন বিভীষিকা স্মৃতি দিৱস। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 1947 চনত দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা

আৰু অসহনীয় বেদনাৰ সন্মুখীন হোৱা সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীশ্বাহে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত 1947 চনৰ 14 আগষ্টৰ দিনটো ইতিহাসৰ সবাতোকৈ বৰ্বৰ অধ্যায় বুলি অভিহিত কৰে। তেওঁ কয় যে এই দিনটোতে কোটি কোটি লোকে নিজৰ ঘৰ, সম্পত্তি আৰু প্ৰিয়জনক এৰি আন ঠাইলৈ যাবলৈ বাধ্য হৈছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে এই ঘটনাৰ স্মৃতি যুৱ প্ৰজন্মলৈ লৈ যোৱাৰ চেষ্টা চলাইছে যাতে দেশক বিভাজিত কৰিব খোজা শক্তিসমূহ কেতিয়াও সফল হ'ব নোৱাৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ বাৰ্তাত কয় যে এই দিনটোৱে সকলোকে দেশ বিভাজনৰ বিভীষিকাৰ কথা সোঁৱৰাই দিয়ে। তেওঁ লগতে কয় যে এই দিনটোৱে নিজৰ ঘৰ, পৰিয়াল, সম্পত্তি আৰু আপোনজনক হেৰুওৱাৰ পাছতো নিজৰ জীৱন গঢ়াৰ দৃঢ় সংকল্প লোৱা লোকসকলৰ সংগ্ৰাম, অদম্য সাহস আৰু ত্যাগক প্ৰতিফলিত কৰে। সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। বায়ুসেনাৰ MI-17 শ্ৰেণীৰ 2খন হেলিকপ্টাৰেৰে অনুষ্ঠানস্থলীত পুষ্পবৃষ্টি কৰা হ'ব। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগে লগে 21টা টোপধ্বনিৰে অভিবাদন জনোৱা হ'ব। পুষ্পবৃষ্টিৰ পাছত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিয়লি 5:10 সৈনিকসকলক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীৰ FM গোল্ড আৰু ইন্দ্ৰপ্ৰস্থ চেনেলযোগে এই ভাষণ প্ৰচাৰ কৰা হ'ব। লালকিল্লাত হ'বলগীয়া 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ 100গৰাকী হিতাধিকাৰীক আমন্ত্ৰণ জনোৱা হৈছে। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে জনোৱা মতে এই হিতাধিকাৰীসকলক তেওঁলোকৰ কামৰ স্বীকৃতিস্বৰূপে একোটাকৈ স্মাৰক প্ৰদান কৰা হ'ব। ইয়াৰ পাছত মন্ত্ৰালয়ৰ বিষয়াসকলে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। আমন্ত্ৰিত হিতাধিকাৰীসকল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত দৰ্জী, কাঠমিস্ত্ৰী, সোণাৰী, কমাৰকে ধৰি অন্যান্য 18বিধ পৰম্পৰাগত ব্যৱসায়ৰ সৈতে জড়িত। এই হিতাধিকাৰীসকলে এই আঁচনিৰ অধীনত পঞ্জীয়ন, প্ৰাথমিক দক্ষতাৰ প্ৰশিক্ষণ আৰু অন্যান্য সুবিধাসমূহ লাভ কৰিছে। বিশেষ অতিথিসকলৰ ভিতৰত বিভিন্ন পৰম্পৰাগত ব্যৱসায়ৰ সৈতে জড়িত মহিলা কাৰিকৰো আছে। স্বাধীনতা দিৱসৰ অনুষ্ঠানত PM বিশ্বকৰ্মাৰ হিতাধিকাৰীসকলৰ অংশগ্ৰহণ ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যলৈ পৰম্পৰাগত কাৰিকৰ আৰু শিল্পীসকলৰ অনবদ্য অৱদানৰ স্বীকৃতি বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সাহসিকতা আৰু সেৱা পদকৰ বাবে 1057গৰাকী বিষয়া কৰ্মচাৰীৰ নাম ঘোষণা কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সাহসিকতাৰ পদকৰ বাবে 272গৰাকী আৰক্ষী আৰু 29গৰাকী অগ্নি নিৰ্বাপক সেৱাৰ জোৱানকে ধৰি 301গৰাকী জোৱানৰ নাম সম্বলিত এখন তালিকা আজি প্ৰকাশ কৰে। উল্লেখযোগ্য যে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা, অপৰাধ প্ৰতিহতকৰণ আৰু অপৰাধীক আটক কৰাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ সাহসী ভূমিকাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এইবেলি সাহসিকতাৰ বঁটাৰ তালিকাত 197গৰাকী বামপন্থী সন্ত্ৰাসবাদ কবলিত এলেকাত, 51গৰাকী জম্মু আৰু কাশ্মীৰত, 12গৰাকী উত্তৰ পূৰ্বাঞ্চলত আৰু 41গৰাকী দেশৰ বিভিন্ন অংশত কৰ্মৰত জোৱানৰ নাম অন্তৰ্ভুক্ত হৈছে। আনহাতে মুঠ 92গৰাকী জোৱানলৈ বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে। এই তালিকাত আৰক্ষীৰ সেৱাৰ 83গৰাকী, অগ্নি নিৰ্বাপক সেৱাৰ 4গৰাকী, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাৰ 3গৰাকী আৰু সংস্কাৰমূলক সেৱাৰ 2গৰাকী জোৱানৰ নাম অন্তৰ্ভুক্ত হৈছে। এইবোৰৰ বাহিৰেও কৃতিত্বমূলক সেৱাৰ বাবে 664টা পদক আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰা হৈছে। এই তালিকাত আৰক্ষী সেৱাৰ 606গৰাকী, অগ্নি নিৰ্বাপক সেৱাৰ 28গৰাকী, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাৰ 18গৰাকী আৰু সংস্কাৰমূলক সেৱাৰ 12গৰাকী জোৱানে স্থান লাভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰ' CBI 21জন বিষয়াক বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক আৰু প্ৰশংসনীয় সেৱাৰ বাবে পদকেৰে সন্মানিত কৰা হ'ব। বিশিষ্ট সেৱাৰ বাবে 6গৰাকী বিষয়াক ৰাষ্ট্ৰপতিৰ পদক প্ৰদান কৰা হ'ব। তেওঁলোক হৈছে সহকাৰী আৰক্ষী মহাপৰিদৰ্শক শোভা দত্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক মনোজ বেনাৰ্জী, গিন্নী ৰাণা আৰু উপ আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰ সমল। ভাৰত আৰু ভিয়েটনাম প্ৰগতিশীল আৰু দূৰদৰ্শী ৰাষ্ট্ৰ বুলি ভিয়েটনামত থকা ভাৰতৰ ৰাষ্ট্ৰদূত শ্বেৰিং ডব্লিউ শ্বেৰ্পাই প্ৰকাশ কৰিছে। দেশ দুখনৰ মাজৰ সম্পৰ্কত আলোকপাত কৰি ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ভাৰত আৰু ভিয়েটনামে প্ৰত্যাহ্বানক সুযোগলৈ ৰূপান্তৰিত কৰাৰ লগতে

ইখনে সিখনৰ পৰা শিক্ষা গ্ৰহণ কৰিছে। তেওঁ কয় যে সদিচ্ছাৰ সুদৃঢ় ভেটি, উমৈহতীয়া বিশ্বাস আৰু সন্মানৰ সম্পৰ্কই এই পাৰম্পৰিক অংশীদাৰিত্বক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে নতুন দিল্লীয়ে প্ৰস্তুতি চলোৱাৰ সময়তে ভিয়েটনামৰ এখন ইংৰাজী দৈনিক কাকতত লিখা এটা প্ৰবন্ধত ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে এইদৰে উল্লেখ কৰে। ভাৰতৰ এক্ট ইষ্ট নীতি আৰু মহাসাগৰ দৰ্শনত ভিয়েটনামক এটা গুৰুত্বপূৰ্ণ স্তম্ভ বুলি উল্লেখ কৰি শ্ৰীশ্বেৰ্পাই আছিয়ান ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ কেন্দ্ৰীয় ভূমিকাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। শ্ৰীশ্বেৰ্পাই ভাৰত ভিয়েটনাম সম্পৰ্কৰ বিকাশ, উমৈহতীয়া সভ্যতাগত সম্পৰ্ক, বুদ্ধত্ব, ইতিহাস আৰু সংস্কৃতিৰ ভেটিত গঢ়ি উঠা বুলি উল্লেখ কৰে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো NCBয়ে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত পলাতক অপৰাধী বীৰেন্দ্ৰ সিং বাছুৱাক সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ পৰা ভাৰতলৈ অনাৰ পথ প্ৰশস্ত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংস্থাটোৰ শলাগ লৈছে। অপৰাধীজনক আজি নিচেই পুৱাতে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে ব্যুৰোৱে জিম্মাত লয়। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ভাৰতীয় সংস্থাসমূহৰ সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰীজনক ভাৰতলৈ অনাটো সম্ভৱপৰ হৈ উঠে। নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শূন্য সহনশীলতাৰ নীতিৰ ক্ষেত্ৰত এই সফলতাক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এটা নতুন মাইলৰ খুঁটি বুলি অভিহিত কৰে। কেন্দ্ৰীয় তথ্য আয়োগে যোৱা 12 আগষ্ট পৰ্যন্ত 768টা গোচৰ নিষ্পত্তি কৰা বুলি স্পষ্ট কৰি দিছে। সংশ্লিষ্ট একাংশ গোচৰ সন্দৰ্ভত দ্বিতীয়বাৰৰ বাবে জনোৱা আবেদন তথা অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ পোৱা এটা বাতৰিৰ বিষয়ে স্পষ্টীকৰণ দি আয়োগে এই কথা প্ৰকাশ কৰে। নিষ্পত্তি হোৱা গোচৰৰ সংখ্যাৰ বিষয়ে প্ৰকাশ পোৱা তথ্যৰ সৈতে আয়োগৰ দ্বাৰা নিষ্পত্তি হোৱা গোচৰৰ প্ৰকৃত সংখ্যাৰ মিল নাই বুলিও কেন্দ্ৰীয় তথ্য আয়োগে প্ৰকাশ কৰিছে। যোৱা 1 আগষ্টলৈকে সন্নিৱিষ্ট কৰা তথ্যৰ আধাৰত বাতৰি প্ৰকাশ পাইছিল বুলি উল্লেখ কৰি আয়োগে কয় যে ৰুজু হোৱা গোচৰ আৰু নিষ্পত্তি হোৱা গোচৰৰ শেহতীয়া তথ্য পৰৱৰ্তী সময়ত 2 আগষ্টৰ পৰা নিয়মীয়াকৈ পৰ্টেলত সন্নিৱিষ্ট কৰা হৈ আহিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে 1947 চনত দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱা আৰু অশোষণীয় বেদনাৰ সন্মুখীন হোৱা সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সাহসিকতা আৰু সেৱা পদকৰ বাবে 1057গৰাকী বিষয়া কৰ্মচাৰীৰ নাম ঘোষণা কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। এই অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া নিবেদন কৰা হৈছে প্ৰতিভা দাসৰ কণ্ঠৰ লোকগীত।

0: ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমা বলৰ ভূমিকা সম্পৰ্কে জন সজাগতামূলক অনুষ্ঠান, লগতে এছ এছ বি বেণ্ডৰ স্বদেশ প্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ বিশেষ অনুষ্ঠান কাইলৈ অৰ্থাৎ 15 আগষ্টৰ সন্ধিয়া জি এছ ৰোডৰ চিটি চেণ্টাৰ মলত আৰু 16 আগষ্টৰ সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত এছ এছ বিৰ উদ্যোগত।
1: শ্রোতাসকলে লোকগীত শুনিছে প্রতিভা দাসৰ কণ্ঠত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। দেশজুৰি কাইলৈ উদযাপিত হ'বলগীয়া 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবনীত মহন্তৰ নেতৃত্বত জিলা আৰক্ষীয়ে অসম মেঘালয় সীমান্ত অঞ্চলত নিশা যাপন কৰাৰ লগতে আজি পুৱা প্ৰায় 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চাইকেল সমদলেৰে 2খন ৰাজ্যৰ সীমামূৰীয়া নিচানগ্ৰামত উপস্থিত হয়। নিচানগ্ৰামত আৰক্ষীৰ দলটোৱে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে। অসম আৰু মেঘালয়ৰ মাজত সমন্বয়ৰ বাৰ্তাৰ প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা এই সভাত সীমামূৰীয়া অঞ্চলটোৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰা হয়। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞাই আন্ধৰা এই সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবনীত মহন্তই অঞ্চলটোৰ ৰাজ্যক শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায় বুলি আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,56,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে অঞ্চল দুটাৰ মাজৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে কেউটপাৰত থকা শ্ৰী শ্ৰী মনসা মন্দিৰো দৰ্শন কৰে। উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ NESSCয়ে 19 জুলাইৰ পুৱা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি সদৰি কৰিছে। অবিৰতভাৱে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নামি অহা ঢলে অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পূৰ্বতে কেতিয়াও বানৰ কবলত নপৰা কেতবোৰ অঞ্চলত প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিছিল। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে 19 জুলাইত নাগালেণ্ডত স্বাভাৱিকতকৈ 181% অধিক বৰষুণ হৈছিল। সেইদিনা বিশেষকৈ মুকক্সাঙত স্বাভাৱিকতকৈ 493%, ৱাখাত 108% আৰু মন জিলাত স্বাভাৱিকতকৈ 45% বেছি বৰষুণ হৈছিল। ইয়াৰ উপৰি অসমৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাতো সেইদিনা প্ৰবল বৰষুণ হৈছিল। ইয়াৰ ফলত জিলা দুখনৰ ঠাই বিশেষে অভূতপূৰ্ব বানৰ সৃষ্টি হৈছিল। NESSCয়ে নাগালেণ্ড মন জিলাৰ ভূমিস্খলন সন্দৰ্ভত প্ৰকাশ কৰা প্ৰাৰম্ভিক প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। নলবাৰী জিলা দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত আজি এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয় চৌহদত আয়োজন কৰা এই ৰক্তদান শিবিৰত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ বিত্ত, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত দিয়া ভাষণত ৰক্তদানক মানৱীয় দায়বদ্ধতা, প্ৰমূল্যবোধ আৰু মহানুভৱতাৰ অন্য নাম বুলি অভিহিত কৰি এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ সকলোকে আহ্বান জনায়। কাছাৰৰ কাটিগড়াৰ অন্তৰ্গত গুমৰাত কালাইনচৰা আৰক্ষীয়ে যোৱা নিশা সুকীয়া অভিযানত অবৈধ কয়লা আৰু সুৰাৰে সৈতে 3খন ট্ৰাক জব্দ কৰে। এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিদেশী সুৰা আৰু কয়লা জব্দ

0: কৰাৰ লগতে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ এই অভিযানত এখন ট্ৰাকত প্ৰায় 40 লাখ টকা মূল্যৰ 253 কাৰ্টন বিদেশী সুৰা জব্দ কৰা হয় বুলি আকাশবাণীৰ শিলচৰ সংবাদদাতাই জনাইছে। আনহাতে বৈধ নথি পত্ৰ অবিহনে কাইলাইনৰ পৰা কয়লা কঢ়িয়াই অনা দুখন ট্ৰাক বৰাকত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত গুমৰা আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সামাজিক সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই ব্যতিক্ৰমী চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সুধাকণ্ঠ ৰূপ চিৰযুগমীয়া গীতসমূহক ভিত্তি হিচাপে লৈ লক্ষ্যজনে লক্ষ্য পোৱা তুলিকা তুলি লোৱা না শীৰ্ষক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা 10 বজাত দীপক সংঘৰ কাৰ্যালয়ৰ প্ৰাংগণত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী সমৰ হাজৰিকা।

0: সমৰ হাজৰিকাৰ কণ্ঠৰ গীত দুটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰো ইমানতে অন্ত পৰিল।
1: মেৰে প্ৰিয় সমবাসী নমস্কাৰ। তিৰংগা আমাৰ শান, আমাৰ মান আৰু আমাৰ পহচান হয়। ইয়াৰ ভাৰত কি একতা, অখণ্ডতা, স্বাভিমান আৰু গৌৰৱ কা প্ৰতীক হয়। তিৰংগে মে আমাৰ ৰাষ্ট্ৰ কে সংকল্প আৰু উজ্জ্বল ভৱিষ্য কী ভাৱনা নিহিত হয়। ইমে আমাৰ অসংখ্য স্বতন্ত্ৰতা সেনানিয়ো কে ত্যাগ, তপস্যা, সংঘৰ্ষ আৰু বলিদান কী অমৰ গাথাই সমাহিত হয়। আমাৰ তিৰংগা হমে মা ভাৰতী কে লিয়ে সমৰ্পিত হোকৰ কাৰ্য কৰণে কী প্ৰেৰণা দেতা হয়। আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জী কে আহ্বান পর মে অসম কে সভী নাগরিকো সে আগ্রহ করতা হুঁ কি আপ হর ঘর তিরঙ্গা অভিযান মে সহভাগী বনে আর আপনে আপনে ঘরো পর তিরঙ্গা ফহরা কর রাষ্ট্র কে প্রতি আপনি শ্রদ্ধা আর প্রতিবদ্ধতা ব্যক্ত করেন। ধন্যবাদ। জয় হিন্দ।
0: এয়া আকাশবাণী গুয়াহাটির মহাবাহু। এটি হলো নেপালি অনুষ্ঠান।
2: यो आकाशवाणी गुवाहाटी केन्द्र हो। अब समाचार सुन्नुहोस् गंगा क्षेत्रीबाट। राष्ट्रपति श्रीमती द्रौपदी मुर्मूले देशको आशिष संसद स्वाधीनता दिवसको प्राक्षणमा आज राष्ट्रलाई उद्देश्य भाषण दिनुभएको छ। आकाशवाणीले बेलुकी 7 बजीदेखि राष्ट्रपतिको भाषण सोझै प्रसार गर्नुहुनेछ र दूरदर्शनको सम्पूर्ण च्यानलद्वारा यो भाषण प्रसार हुनेछ। हिन्दी र इङ्ग्रजी भाषणपछि नै दूरदर्शन र आञ्चलिक केन्द्रहरूले आफ्नो आफ्नो आञ्चलिक भाषामा राष्ट्रपतिको भाषण सम्प्रसारण गर्नेछन्। आकाशवाणीले राति 9:30 बजी राष्ट्रपतिको भाषण आञ्चलिक भाषामा प्रचार गर्नेछ। समग्र देशले भोलि आशिष संसद स्वाधीनता दिवस उद्यापन गर्नेछन्। राज्यको भिन्न ठाउँमा स्वाधीनता दिवसको प्राय जस्तो प्रस्तुति सम्पूर्ण भएको छ। महानगरको खानापाडा केन्द्र रूपमा स्वाधीनता दिवस उद्यापन गरिएको छ। मुख्यमन्त्री डाक्टर हेमन्त विश्व शर्माले खानापाडामा स्वाधीनता दिवसको झण्डा उत्तोलन गर्नुको साथसाथै आरक्षीलाई अभिवादन ग्रहण गर्नुहुनेछ। खानापाडामा हुने यो कार्यक्रममा परेड लगायतका एउटा सांस्कृतिक कार्यसूची पनि अनुष्ठित हुनेछ। गुवाहाटीको उच्च न्यायालयमा आशिष संसद स्वाधीनता दिवसको उद्यापन सम्पूर्ण भएको छ र गुवाहाटीको उच्च न्यायालयको मुख्य न्यायाधीश आशुतोष कुमारले गुवाहाटीको उच्चतम न्यायाधीशको पुरानो प्राङ्गण बिहान 8 बजी राष्ट्रिय झण्डाले उत्तोलन गर्नुहुनेछ। राज्यको प्रत्येक जिल्लाको तथा सदरमा स्वाधीनता दिवसको उद्यापन

লাকে আকাশবাণী গুৱাহাটী মহাবাহু বিৰতাৰ জৈ থাকে থানাবাং নিধি বন্তি তিমৌপি প্ৰেচিডেণ্ট চাংপি দ্ৰৌপদী মুৰ্মু ডেট ইং ডেংনেৰ কেপ কেপ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট ডি কাটালন আপ্ৰাং চি আনি কাংচাম পিনি ডেট আফান পানং চিলাম থে যাইপু আকাশবাণী পেন আনি কাংচাম পৰফাই ট্ৰক চি পেন প্ৰেচিডেণ্ট কে যাইপু নালাম থে পাকেং পেট পাচেতাক পনপু দূৰদৰ্শন কেড আন আচেনেল আজক পেন তালা চোৱালাম থে কে যাই পাছে থাং পনপু হিন্দী লাপেন ইংলিছ আলাম থে আফিজং দূৰদৰ্শন ৰিজনেল চেণ্টাৰ আতুমতা মেথাং মেথাং আলাম থে পেন প্ৰেচিডেণ্ট কে জাইপন আলাম থে আলামলাৰ পাছে তাকপনপু আকাশবাণী পেন আজু পৰফাই চিৰকেপ ৰামিনে থংকে পাহৰ প্ৰেচিডেণ্ট কে জাইপন আলামলাৰ পাছে তাকপনপু দে দাদাং পিটা পিনাপ ইংডেংনেৰ কেপ কেপ ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট ডে কাটালন আৰ্থুপনপু ষ্টেট আটকানু আলং তালাচু কাটালন আফানচি চিক চেডাং পেটাংলো ৰংচুপি খানাপাৰা আলং চি ইণ্ডিপেণ্ডেণ্ট ডে কাটালন পি পেডুপঞ্জি চিফ মিনিষ্টাৰ ডঃ হিমন্ত বিশ্ব শৰ্মা চি ডেট আলামা ইংথুৰপঞ্জি আলাম

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। সমগ্ৰ দেশত কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বিয়লি 5:10 সৈনিকসকলক উদ্দেশ্যি ভাষণ দিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাৰীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। দেশজুৰি কাইলৈ উদযাপিত হ'বলগীয়া 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ NESSCয়ে 19 জুলাইত পুৱা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে নাগালেণ্ডৰ মন জিলাত ভূমিস্খলন হোৱা বুলি সদৰি কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও বানৰ বিভীষিকা এতিয়াও সম্পূৰ্ণভাৱে আঁতৰা নাই। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। ৰাজ্যৰ নদীসমূহত প্ৰথমবাৰৰ বাবে চলোৱা বিস্তৃত জৰীপৰ মুঠ 635টা শিশু থকা তথ্য পোহৰলৈ আহিছে আৰু নেডাৰলেণ্ডছ আৰু বেলজিয়ামত কাইলৈ পুৰুষ আৰু মহিলাৰ বিশ্বকাপ হকী প্ৰতিযোগিতা আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15

আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ফাচতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ, ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ, খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী,

0: কাইলৈ স্বাধীনতা দিৱস উপলক্ষে জিলা প্ৰশাসনসমূহৰ বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী দলং মুকলি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাসন্ধ্যে আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। সমগ্ৰ দেশত কাইলৈ 80সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। খানাপাৰাত হ'বলগীয়া কুচকাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলন পূৰ্ণগতিত অব্যাহত আছে। স্বাধীনতা দিৱসৰ কুচকাৱাজত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হ'ব। এছ এফ এছ স্কুলৰ ছাত্ৰীসকলৰ বেণ্ডে পৰিৱেশন কৰিবলগীয়া বিহু এইবাৰৰ কুচকাৱাজৰ মূল আকৰ্ষণৰূপে বিবেচিত হৈছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। দেশৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি হ'বলগীয়া হৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। বজালি জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিজেপিৰ বজালি জিলা সমিতিৰ সদস্যসকলে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে। কাৰ্যসূচীৰ শুভাৰম্ভ কৰি দলৰ বজালি জিলা সমিতিৰ সভাপতি মুকুট কলিতাই দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদানক স্মৰণ কৰাৰ লগতে প্ৰতিগৰাকী নাগৰিককে নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযান সফল কৰি তুলিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ অংশ হিচাপে আজি লাহৰীঘাট সমজিলা প্ৰশাসনৰ উপস্থিতিত লাহৰীঘাট উন্নয়ন খণ্ডৰ অংগনবাড়ী কৰ্মীসকলে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই উপলক্ষে আজি নতসূৰ্য ফণী শৰ্মা ভৱনত বিভাজনৰ বিভীষিকা স্মৃতি দিৱস শীৰ্ষক প্ৰকৃতানুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰঞ্জী বিভাগৰ অধ্যাপক চন্দন শৰ্মা মুখ্য বক্তা হিচাপে উপস্থিত থাকে। তেওঁ দেশ স্বাধীন হোৱাৰ সময়ত ভাৰত বিভাজনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বিভীষিকাৰ বিষয়ত আলোকপাত কৰে। দেশজুৰি কাইলৈ উদযাপন হ'বলগীয়া 80সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত জিলা আৰক্ষীয়ে অসম মেঘালয় সীমান্ত অঞ্চলত নিশা যাপন কৰাৰ লগতে আজি পুৱা প্ৰায় 30 কিলোমিটাৰ দীৰ্ঘৰ পথ চাইকেল সমদলেৰে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া নিচান গ্ৰামত উপস্থিত হয়। নিচান গ্ৰামত আৰক্ষী দলটোৱে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতামূলক সভা অনুষ্ঠিত কৰে। অসম আৰু মেঘালয়ৰ মাজত সমন্বয়ৰ বাৰ্তাৰ প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা এই সভাত সীমামূৰীয়া অঞ্চলটোৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰা হয়। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞাই আগধৰা এই সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই অঞ্চলটোৰ ৰাইজক শান্তিপূৰ্ণভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আহ্বান জনায় বুলি আকাশবাণী গোৱালপাৰা সংবাদদাতাই জানিবলৈ দিছে। স্বাধীনতা দিৱস উপলক্ষে মানকাছৰ ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা হৈছে। বিশেষকৈ সীমান্তৰ নদী পথেৰে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে বিগত কেইবাদিনো ধৰি অহৰ্নিশে পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই এইদৰে কয়।
1: যাওঁতে আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত আমাৰ যিটো জিৰ' লাইন বৰ্ডাৰ আছে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ইণ্ডিয়া বাংলাদেশ, তাতে বি এছ এফ কণ্টিনিউ ডিউটি কৰি আছে তেওঁলোকে, আৰু এইপিনে আমি কৰি আছোঁ, কণ্টিনিউ ৰিভাৰ পেট্ৰলিং কৰি আছোঁ, আৰু কেতিয়াবা কেতিয়াবা আমি তেওঁলোকৰ লগত জইণ্ট পেট্ৰলিং কৰোঁ। বৰ্তমান চিটুৱেশ্যন নৰ্মেল আছে, ধুনীয়া, কিন্তু এটা স্বাধীনতা দিৱস উপলক্ষে আমাৰ এছ এফ চি মহোদয়ৰ নিৰ্দেশত তথা আমাৰ ছাচনাৰ অ' চি মহোদয়ৰ নিৰ্দেশত আমি কণ্টিনিউ ৰিভাৰ পেট্ৰলিং ডিউটি কৰি আছোঁ আৰু চিটুৱেশ্যন বৰ্তমান নৰ্মেল হৈছে।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,56,00,000 টকা

0: ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।
1: আজি আমি বামুণৰজান পথৰ পৰা ফৰেষ্টকুল পথক সংযোগী কৰি এখন আৰ চি চি দলং উদ্বোধন কৰিছোঁ। প্ৰায় 32 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে 2,56,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে। এই দলংখনৰ জৰিয়তে গাড়ীগাঁও, বৰিপাৰা, ভাকুণ্ডা, জেউতিপাৰা, নোৱাপাৰাকে ধৰি বহুকেইটা অঞ্চল উপকৃত হ'ব। দলংখনে ফৰেষ্টকুল পথৰ পৰা ধাৰাপুৰ অঞ্চললৈ এক উন্নত আৰু পোনপটীয়া যাতায়াতৰ সুবিধা প্ৰদান কৰিব। মই ৰাইজক অভিনন্দন জনাইছোঁ।
0: দলংখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ যোগাযোগ ব্যৱস্থাক অধিক সহজ, সুৰক্ষিত আৰু সুচল কৰি তুলিবলৈ ৰাজ্যৰ 1,000তকৈ অধিক কাঠৰ জৰাজীৰ্ণ দলং সকলো বতৰ অনুকূল হোৱাকৈ পকী দলঙলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ জৰিয়তে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিৰ সুবিধা অধিক সহজে আৰু দ্ৰুতগতিত উপলব্ধ কৰিব পৰা যাব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে কেওটপাৰাত থকা শ্ৰী শ্ৰী মা মনসা মন্দিৰো দৰ্শন কৰে। কৃষি আন্তঃগাঁথনি পুঁজিৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিষয়া কৰ্মচাৰীসকলৰ সামৰ্থ্য বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত কৃষি আন্তঃগাঁথনি পুঁজিৰ সফল ৰূপায়ণত কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিষয়া কৰ্মচাৰীসকলক যোগ্য হিতাধিকাৰী, যোগ্য প্ৰকল্প, আৰ্থিক সহায়, সুদৰ ৰেহাই, ঋণৰ নিশ্চিতকৰণ, ৰূপায়ণ প্ৰক্ৰিয়া, বেংকৰ ঋণ মূল্যায়ন প্ৰক্ৰিয়া, বাধ্যতামূলক নথিপত্ৰ আৰু অন্যান্য আঁচনিৰ সৈতে সমন্বয় আদিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ জৰিয়তে কৃষক, কৃষক উৎপাদন সংস্থা, উদ্যোগী আৰু অন্যান্য যোগ্য হিতাধিকাৰীসকলক কৃষিৰ আন্তঃগাঁথনিৰ পুঁজিৰ সুবিধাসমূহৰ বিষয়ে সঠিকভাৱে অৱগত কৰাৰ প্ৰয়াস কৰা হৈছে। এনে প্ৰশিক্ষণ কাৰ্যসূচীয়ে কৃষিখণ্ডত আন্তঃগাঁথনি উন্নয়ন আৰু বিনিয়োগৰ পৰিৱেশ শক্তিশালী কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰিব। ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। বিশেষ টাস্ক ফৰ্চে আজি এনে এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই 80 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। টাস্ক ফৰ্চৰ এটা দলে গুৱাহাটীৰ 6 মাইলৰ সচলৰ এটা ফ্লেটত অভিযান চলাই 10 কিলোগ্ৰাম হেৰইন জব্দ কৰে। ঘটনা সন্দৰ্ভত টাস্ক ফৰ্চে পঞ্জাৱৰ লুধিয়ানাৰ হৰদীপ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী সিঙে হেৰইনখিনি পঞ্জাৱলৈ নিয়াৰ পৰিকল্পনাৰে ফ্লেটটোত বাহাৰ পাতি আছিল। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে বিশেষ টাস্ক ফৰ্চে ফ্লেটটোত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰইনখিনি জব্দ কৰাৰ লগতে অভিযুক্ত হৰদীপ সিঙক গ্ৰেপ্তাৰ কৰে। নলবাৰী জিলা দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যুটীয়া উদ্যোগত আজি এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যালয় চৌহদত আয়োজন কৰা এই ৰক্তদান শিবিৰত স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ বিত্ত, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দিয়া ভাষণত ৰক্তদানক মানৱীয় দায়বদ্ধতা, প্ৰমূল্যবোধ আৰু মহানুভৱতাৰ অন্য নাম বুলি অভিহিত কৰি এই বিষয়ত সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব সকলোকে আহ্বান জনায়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। কাইলৈৰ স্বাধীনতা দিৱস উপলক্ষে জিলা প্ৰশাসনসমূহৰ বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ। আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী দলং মুকলি। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শৰ্মিষ্ঠা দাস, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, শ্বেখ আব্দুল্লা আহমেদ, হৰমোহন বৰ্মন আৰু আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই।

হেমন্ত চাবুকধৰা। সংস্কৃত শিক্ষাৰ পাঠ পাঠযোগতাই শিক্ষা দিছে ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই। পাঠগ্ৰহণত ভাগ লৈছে মানসী শৰ্মা, শ্ৰুতিমালা দেৱী আৰু ভাস্কৰজ্যোতি গোস্বামীয়ে।

0: প্ৰণাম গুৰুদেৱ।
1: তোমালোকৰ কুশল হওক। যোৱা পাঠত আমি কি আলোচনা কৰিছিলোঁ মনত আছেনে শ্ৰুতিমালা?
2: যোৱা পাঠত কৰ্মকাৰক আৰু দ্বিতীয়া বিভক্তিৰ বিষয়ে আলোচনা শেষ কৰি কৰণকাৰক কি সেই বিষয়ে অকণমান কৈছিলে গুৰুদেৱ।
1: তোমাৰ ঠিকেই মনত আছে। ভাস্কৰে কোৱাচোন, কৰণকাৰক কাক বোলে?
3: ক্ৰিয়া নিষ্পত্তি বা কাৰ্যসাধনত যিয়ে প্ৰধানভাৱে সহায় কৰে তাক কৰণকাৰক বুলি কোৱা হয়।
1: কৰণকাৰকৰ লক্ষণ তুমি যথাযথভাৱেই দিব পাৰিছা। এতিয়া মানুহীয়ে কৰণকাৰকত কি বিভক্তি হয় কোৱা, আৰু এটা উদাহৰণ দিয়া।
2: কৰণকাৰকত তৃতীয়া বিভক্তি হয় গুৰুদেৱ। ইয়াৰ উদাহৰণ যেনে লেখনীয়া লিখতি, এই বাক্যত লেখনীয়া, এই পদত তৃতীয়া বিভক্তি হৈছে।
1: তোমালোকে ইতিমধ্যে হৈ যোৱা পাঠৰ বিষয়ে বস্তুখিনি বুজিব পাৰিছা বুলি মোৰ ধাৰণা হৈছে। এতিয়া তৃতীয়া বিভক্তি ক'ত ক'ত হয় তাকেই কওঁ। কৰ্মবাচ্য আৰু ভাববাচ্যৰ কৰ্তাত তৃতীয়া বিভক্তি হয়। এই কৰ্তাক অনুক্ত কৰ্তা বোলে। কৰ্তৃ কৰণীয় তৃতীয়া, পাণিনিৰ এই সূত্ৰত এই কথা কোৱা হৈছে, বালকেন চন্দ্ৰহ দৃশ্যতে। এইটো কৰ্মবাচ্যৰ বাক্য। এই বাক্যত থকা বালকেন এই পদত তৃতীয়া হৈছে, ইয়াক অনুক্ত কৰ্তা বোলে। এতিয়া ভাস্কৰে ভাববাচ্যৰ এটা উদাহৰণ দিয়া।
3: শিশু না ৰুজ্যতে,
1: এই বাক্যটিত কৰ্ম নাই, ই ভাববাচ্যৰ যথাৰ্থ উদাহৰণ। ইয়াত থকা শিশু এইটো কৰ্তা, সেয়েহে ইয়াত তৃতীয় বিভক্তি হৈছে, আৰু সেয়ে আমি শিশুনা এই পদটো পাইছোঁ। এইদৰে তৃতীয় বিভক্তি হোৱাৰ থল বহুতো আছে। অপবৰ্গে তৃতীয়া, এই সূত্ৰটোত পাণিনিয়ে কৈছে অপবৰ্গ বুজালে তৃতীয় বিভক্তিৰ প্ৰয়োগ হয়। অপবৰ্গ মানে ক্ৰিয়া সমাপ্তি আৰু ফলপ্ৰাপ্তিক বুজায়। অৰ্ধবাচক আৰু কালবাচক শব্দৰ পাছত তৃতীয় বিভক্তি হয়। যেনে মাছেন ব্যাকৰণম অধীতে, এমাহ ধৰি ব্যাকৰণ পঢ়িছে। মাছেন এইটো তৃতীয় বিভক্তিত ব্যৱহাৰ হোৱা পদ, ই কালবাচক। এই বাক্যই ক্ৰিয়াসমাপ্তি আৰু ফলপ্ৰাপ্তি বুজাইছে। মাছেন এই পদটোৰ ঠাইত মাছম দ্বিতীয় বিভক্তি ব্যৱহাৰ কৰিলে অৰ্থটো কি হ'ব মানুহী?
2: তেতিয়াহে ফলপ্ৰাপ্তি নুবুজাব, আৰু তেতিয়া ব্যক্তি অৰ্থ দ্বিতীয়াহে হ'ব।
1: তুমি ঠিকেই মনত ৰাখিছা। শ্ৰুতিমালাই অৰ্ধবাচক বা পথবাচক অৰ্থত হোৱা তৃতীয় বিভক্তিৰ এটা উদাহৰণ দিয়া।
2: ক্ৰচেন কাব্যম অধীতম,
1: তোমাৰ উদাহৰণটো শুদ্ধ হৈছে। এইদৰে হেতু অৰ্থত হেতুবোধক পদত তৃতীয় বিভক্তি হয়। এই বিষয়ে কোৱা পাণিনিৰ সূত্ৰটো হৈছে হেতু। ইয়াৰ উদাহৰণ যেনে অধ্যয়নেন বসতি, ইয়াৰ অৰ্থ অধ্যয়নৰ কাৰণে থাকিছে বা বাস কৰিছে। সেয়েহে অধ্যয়নেন এই পদত তৃতীয় বিভক্তিৰ প্ৰয়োগ দেখা যায়। সেইদৰে দুঃখেন ৰোদিতি, পুণ্যেন দৃষ্ট হৰিহি ইত্যাদি।
3: ইয়াৰ উপৰিও তৃতীয় বিভক্তি আৰু কি অৰ্থত হয় গুৰুদেৱ?
1: পাণিনিৰ ব্যাকৰণত সহযুক্তে অপ্ৰধানে বুলি এটা সূত্ৰ আছে। এই সূত্ৰ অনুসৰি সহাৰ্থ যেনে সহ, সাৰ্ধম, চাকম আৰু সমম শব্দকেইটাৰ যোগত তৃতীয় বিভক্তিৰ ব্যৱহাৰ হয়। আটাইকেইটাৰ অৰ্থ সৈতে বা লগত, যেনে পুত্ৰেন সহাগত পিতা, ইয়াৰ অৰ্থ পুতেকৰ সৈতে বাপেক আহিছে। সেয়েহে পুত্ৰেন এই শব্দত তৃতীয় বিভক্তি হ'ল। সূত্ৰটোত থকা অপ্ৰধানে

0: মানে অপ্ৰধানটোত তৃতীয়া হোৱা কথাটোকে কৈছে। ইতিমধ্যে দিয়া উদাহৰণটোত পিতা প্ৰধান আৰু পুত্ৰ অপ্ৰধান বা গৌণ, সেয়েহে পুত্ৰ শব্দত তৃতীয়া হৈ পুত্ৰেণ এই ৰূপটো হৈছে।
1: তৃতীয়া বিভক্তি ক'ত ক'ত হয় সেই বিষয়ে পাণিনিৰ আন আকৌ সূত্ৰ আছে নেকি গুৰুদেৱ?
0: আছে। ইত্থম ভূত লক্ষণে নামৰ অন্য এটা সূত্ৰত পাণিনিয়ে কৈছে যে যি লক্ষণ বা চিহ্নৰ দ্বাৰা ব্যক্তি বা বস্তু চিনিব পৰা যায় সেই লক্ষণ বুজোৱা শব্দত তৃতীয়া বিভক্তি হয়। যেনে যতাভি স্থাপসহ, অৰ্থ যতাৰ দ্বাৰা তপস্বীক জনা যায়, সেয়েহে যতা শব্দ তৃতীয়া বিভক্তি হৈ যতাভি হৈছে। সেইদৰে য়েনাংগ বিকাৰহ এই সূত্ৰটো কোৱা হৈছে যে যি অংগ বিকৃত হ'লে গোটেই শৰীৰৰ বিকাৰ হয় তাত তৃতীয়া বিভক্তি হয়, অৰ্থাৎ অংগবাচক শব্দটোতহে তৃতীয়া বিভক্তি হয়। উদাহৰণ দিলে ভালদৰে বুজি পাবা। অক্সনা কানহ চকু কণা, পাদেন খঞ্জহ এখন ভৰি খোৰা, এই বাক্য দুটাত ক্ৰমে অক্সনা আৰু পাদেন পদ দুটা তৃতীয়া বিভক্তিত ব্যৱহৃত হৈছে। তোমালোকক মই বাৰ্তিক সূত্ৰ কৈছিলোঁ, নিশ্চয় মনত আছে। প্ৰকৃতাদিভ্য উপসংখ্যানম বুলি এটা বাৰ্তিক আছে। এই বাৰ্তিক অনুসৰি স্থান বিশেষত প্ৰকৃতি, আকৃতি, জাতি আদি শব্দৰ পাছত তৃতীয়া বিভক্তিৰ প্ৰয়োগ হয়। যেনে প্ৰকৃতা মধুৰং গবাং পয়স, স্বাভাৱিকতে গৰুৰ গাখীৰ মধুৰ বা মিঠা। স্বভাৱেন সৰলহ, স্বভাৱত সৰল। জাত্যা ব্ৰাহ্মণহ, জাতিত ব্ৰাহ্মণ, এই বাক্যকেইটাত থকা প্ৰকৃতা, স্বভাৱেন আৰু জাত্যা এই পদ তিনিটা তৃতীয়া বিভক্তিত ব্যৱহৃত হৈছে। বুজি পাইছা নহয়?
2: পাইছোঁ গুৰুদেৱ।
0: কৰণ কাৰক আৰু তৃতীয়া বিভক্তিৰ বিষয়ে এইখিনিয়েই ক'লোঁ। এতিয়া মই তোমালোকক সম্প্ৰদান কাৰক আৰু চতুৰ্থী বিভক্তিৰ বিষয়ে ক'ব খুজিছোঁ। দান ক্ৰিয়াৰ কৰ্মৰ দ্বাৰা কৰ্তাই যাক সন্তুষ্ট কৰে সিয়ে সম্প্ৰদান আৰু তাত চতুৰ্থী বিভক্তি হয়। চতুৰ্থী সম্প্ৰদানে এই সূত্ৰত পাণিনিয়ে এইটো ব্যক্ত কৰিছে।
1: উদাহৰণ দি বুজাই দিবনে গুৰুদেৱ?
0: বিপ্ৰায় গাং দদাতি, দুখীয়াজনক গাই গৰু দিছে। এই বাক্যত দদাতি বা দান ক্ৰিয়া কৰ্ম হ'ল গাই গৰু। এই কৰ্মৰ দ্বাৰা কৰ্তাই দুখীয়াজনক অৰ্থাৎ বিপ্ৰক সন্তুষ্ট কৰিছে বাবে বিপ্ৰায় এই পদৰ বিভক্তি হ'ল চতুৰ্থী।
1: পাণিনি ব্যাকৰণত সম্প্ৰদানৰ লক্ষণ থকা সূত্ৰ আছে নেকি গুৰুদেৱ?
0: কৰ্মণাজম অভিপ্ৰতি সম্প্ৰদানম, এই সূত্ৰত সম্প্ৰদান কাৰকৰ লক্ষণ দিয়া হৈছে। ভাস্কৰে বাৰু সম্প্ৰদানত চতুৰ্থী হোৱা এটা উদাহৰণ দিয়া।
3: স ভিক্ষৱে ভিক্ষাং দদাতি, এই বাক্যত ভিক্ষৱে এই পদত চতুৰ্থী বিভক্তি হৈছে।
0: মানুহীয়ে বাক্যটোৰ অৰ্থটো কৈ ভিক্ষৱে শব্দটোৰ উৎপত্তি কৰিব পাৰিবানে?
1: পাৰিম গুৰুদেৱ। বাক্যটোৰ অৰ্থ হ'ল তেওঁ ভিক্ষুজনক ভিক্ষা দিছে। ভিক্ষু শব্দৰ চতুৰ্থী একবচনত ভিক্ষৱে হয়।
0: তুমি সঠিক উত্তৰ দিব পাৰিছা।
1: আন বিষয়তো সম্প্ৰদান হয় নেকি গুৰুদেৱ? যদি হয় আমাক উদাহৰণসহ বুজাই দিলে ভাল হয়।
0: হয়, যাৰ সন্তোষৰ বাবে কোনো ক্ৰিয়া বা কাৰ্য সম্পন্ন হয় সিও সম্প্ৰদান কাৰক হয়। যেনে শিশৱে ক্ৰিয় নকম আনয়তি, শিশুটোৰ বাবে পুতলা আনিছে। এই বাক্যত শিশৱে এই পদ চতুৰ্থী বিভক্তিত ব্যৱহৃত হৈছে, কাৰণ ই সম্প্ৰদান আৰু শিশুৰ সন্তোষৰ বাবে পুতলাটো অনা হৈছে। এই বিষয়ে বৰৰুচিৰ ক্ৰিয়াজম অভিপ্ৰতি চৌপি সম্প্ৰদানম এই বাৰ্তিকটোত কোৱা আছে। ভাস্কৰে বাৰু এই বিষয়ৰ আন এটা উদাহৰণ দিব পাৰিবানে?
3: শিশু গুৰৱে দক্ষিণা মাহৰতি, ছাত্ৰজনে গুৰুৰ কাৰণে দক্ষিণা সংগ্ৰহ কৰিছে। এই বাক্যত গুৰুৱে এই পদৰ বিভক্তি চতুৰ্থী, কাৰণ গুৰুক দক্ষিণা সম্প্ৰদান কৰা হৈছে।
0: সুন্দৰ হৈছে। সম্প্ৰদান শব্দটো সম্যক প্ৰদীয়তে যস্মৈ সম্প্ৰদানম এনেদৰে উৎপত্তি কৰি গঠিত হৈছে। নিজৰ স্বত্ব ত্যাগ কৰি আনৰ স্বত্বৰ উৎপত্তিৰ বাবে ত্যাগ কৰাই হ'ল সম্প্ৰদান। এই সম্প্ৰদানত চতুৰ্থী বিভক্তি হয় বুলি ইতিমধ্যে তোমালোকক কোৱা হ'ল। এতিয়া অন্য কি কি অৰ্থত বা বিষয়ত চতুৰ্থী বিভক্তিৰ ব্যৱহাৰ হয় সেই বিষয়ে কওঁ শুনা। ৰুচ্যৰ থানাম প্ৰিয় মাৰনাহা, এইটো পাণিনিৰ সূত্ৰ। ইয়াত কোৱা হৈছে যে ৰুচি

সংস্কৃত শিক্ষাৰ পাঠ শুনিলে, পাঠ যুগুতাই শিক্ষা দিলে ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই। পাঠগ্ৰহণত ভাগ ল'লে মানসী শৰ্মা, শ্ৰুতিমালা দেৱী আৰু ভাস্কৰজ্যোতি গোস্বামীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। আজি সন্ধিয়া 7 বজাত অশীতিতম স্বাধীনতা দিৱসৰ প্ৰাক্সন্ধ্যা দেশৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব আৰু এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰা হ'ব আজি নিশা 9:30 বজাত।

বিয়লি 5:45 বিদ্যার্থী অনুষ্ঠানত দশম শ্রেণীর সমাজ বিজ্ঞান বিষয়ৰ পাঠ বঙ্গ বিভাজন আৰু স্বদেশী আন্দোলনৰ দ্বিতীয় খণ্ড পাঠ যুগতে আনিব পৰশজ্যোতি হাজৰিকাই। আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত টার্কি চৰাই পালন এই বিষয়ক এটি আলোচনাত অংশ ল'ব ডক্টৰ ওয়াহিদুর রহমান আৰু ডক্টৰ সুভাষ শর্মায়ে। আঠ ধৰিব মেলোডি পাটগিৰিয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 বাহাৰুল ইছলাম আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ। 8:02 ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ত্ৰয়োদশ খণ্ড পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত অনুৰাগ সিঙৰ কথিকা টুৰিজিম এণ্ড ইক'লজিকেল বেলেন্স। 8:30 কেইটিমান অসমীয়া আধুনিক শ্ৰব্য সফুৰাৰ গীত। 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত আৰু 10:00 ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এক বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: এতিয়া শুনক, আমাৰ মহাবাহু শাখাযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ এক চমু পৰিস্থিতি। কাইলৈ পুৱা 7 বজাত দেশৰ 80তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা পতাকা উত্তোলন কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। মাননীয় প্ৰধানমন্ত্ৰীৰ এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰা হ'ব কাইলৈ নিশা 9:30 বজাত। কাইলৈ পুৱা 9 বজাত 80তম স্বাধীনতা দিৱস উপলক্ষে অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসমবাসীক উদ্দেশ্যি দিয়া ভাষণ আৰু এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। কাইলৈ সন্ধিয়া 7:45 বজাত খানাপাৰা ফিল্ডত উদযাপন কৰা 80 সংখ্যক স্বাধীনতা দিৱসৰ এক প্ৰতিবেদন প্ৰচাৰ কৰা হ'ব প্ৰযোজনা সীমান্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসৰ। কাইলৈ পুৱা 6:50 বজাত বাতৰি পুৱাৰ আঞ্চলিক বাতৰি প্ৰচাৰ কৰা হ'ব কাইলৈ পুৱা 9:15 বজাত নিশা 8:02 বজাত দৃষ্টিপাত। কাইলৈ সন্ধিয়া 6:10 বজাত কৃষক বাণী উদ্যান শস্য ক্ষেত্ৰৰ সাম্প্ৰতিক অগ্ৰগতি এই বিষয়ে আলোচ কৰিব ডক্টৰ হিমাদ্ৰী শেখৰ দত্ত আৰু ডক্টৰ সুকন্যা গগৈয়ে। আন ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা এই অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ বিয়লি 4:30 বজাত বড়ো অনুষ্ঠানত গংগাধৰ ৰামচিয়াৰীৰ কথিকা স্বাধীনতা দিৱসৰ তাৎপৰ্য। সেয়াই আছিল আমাৰ আজি আৰু কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিস্থিতি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: বিদ্যাৰ্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ বংগ বিভাজন আৰু স্বদেশী আন্দোলন আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগ

0: আদায় আগবঢ়াইছে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰশজ্যোতি হাজৰিকাই। আমি ইতিমধ্যে এই পাঠৰ প্ৰথম খণ্ড আলোচনা কৰিছোঁ। আজি শুনা এই পাঠৰ দ্বিতীয় খণ্ড।
1: ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আৰু পুনৰবাৰ আমি আজি এই আকাশবাণীৰ মজিয়াত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডটিৰ প্ৰথম অধ্যায়টো আলোচনা কৰিবৰ বাবে উপস্থিত হৈছোঁহি। ইয়াৰ আগতে আমি বংগভংগ আৰু স্বদেশী আন্দোলন এই পাঠটোৰ প্ৰথম অংশখিনি আমি আলোচনা কৰিছিলোঁ, তোমালোকৰ নিশ্চয় মনত আছে। এতিয়া আমি এই স্বদেশী আন্দোলনৰ ফলাফলৰ পৰা আজি আমাৰ পাঠদান আৰম্ভ কৰিম। ইতিমধ্যে আমি আলোচনা কৰিছোঁ, তোমালোকৰ নিশ্চয় মনত আছে যে স্বদেশী আন্দোলন কিয় হৈছিল, বংগভংগৰ পৰা কিদৰে ই স্বদেশী আন্দোলনৰ ৰূপ পাইছিল আৰু কেনেধৰণে ই বংগবাসী আৰু ক্ৰমান্বয়ে পিছলৈ ভাৰতৰ অধিকাংশ ঠাইত বিয়পি পৰি এক সৰ্বভাৰতীয় পৰ্যায়ৰ আন্দোলনৰ ৰূপ লৈছিল, সেই বিষয়ে ইতিমধ্যে আমি আলোচনা কৰি আহিছোঁ। আজি আমি স্বদেশী আন্দোলনৰ ফলাফলৰ ওপৰত আলোকপাত কৰিম। স্বদেশী আন্দোলনৰ ফলাফলৰ ওপৰত যদি আমি চাওঁ, তেতিয়াহ'লে আমি প্ৰথমে ক'ব লাগিব যে এই স্বদেশী আন্দোলনে যিটো জাতীয় সাহিত্যৰ ওপৰত এক প্ৰভূত বৰঙণি আগবঢ়াইছিল। কাৰণ স্বদেশানুভূতিৰ জোৱাৰে সাহিত্য সৃষ্টিত বিশেষ অৰিহণা যোগায় আৰু স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদ পত্ৰ, আলোচনী, গ্ৰন্থ আৰু গীত, নাটক, প্ৰবন্ধ ইত্যাদি। সেই সময়ত সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ সম্পাদিত বেংগলী, কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী ইত্যাদি বিভিন্ন কি আছিল আলোচনী বা বাতৰি কাকতৰ জৰিয়তে তাত জাতীয়তাবাদী যিসকল লেখক আছিল সেই লেখকসমূহে বংগবাসীক বংগভংগৰ বিৰুদ্ধে ওলাই আহিবৰ বাবে অনুপ্ৰেৰণা যোগাইছিল। তাৰোপৰি পলাচীৰ পায়চিত্ৰ, সিৰাজুদ্দৌলা, মীৰ কাছিম আদি বহুতো নাটক ৰচনা কৰি সেই সময়ৰ যিসকল প্ৰখ্যাত নাট্যকাৰ আছিল বা লিখক আছিল তেওঁলোকে কি কৰিছিল, এনেকুৱা ধৰণৰ নাটকৰ জৰিয়তে মানুহৰ অন্তৰত স্বদেশ প্ৰেমৰ মনোভাৱ জাগ্ৰত কৰিছিল। একেদৰে কি কৰিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে, সেই সময়ত 23টা গীত ৰচনা কৰি ভাৰতীয় সংস্কৃতিৰ এক ডাঙৰ সম্পদ সৃষ্টি কৰিছিল। তোমালোকে জানা যে আমাৰ সোণাৰ বাংলা, আমি তোমাকে ভালোবাসি আদি এনেকুৱা ধৰণৰ গীত তেওঁ ৰচনা কৰি সেই সময়ত ভাৰতীয় বিশেষকৈ বংগবাসী লোকসকলক উদ্বুদ্ধ কৰিছিল আৰু পিছলৈ এই গীতটি স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। গতিকে এনেধৰণেৰে জাতীয় সাহিত্যৰ সৃষ্টিত এই স্বদেশী আন্দোলনেৰে প্ৰভূত অৰিহণা আগবঢ়াইছিল। আনকি সেই সময়ত বহুতো কালজয়ী নাটক, কালজয়ী গীত বা অন্যান্য প্ৰবন্ধ পাতি আদিয়ে ভাৰতীয় সাহিত্য জগতখনক চহকী কৰি তুলিছিল। ইয়াৰ পিছত স্বদেশী আন্দোলনে জাতীয় শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট বৰঙণি আগবঢ়াইছিল। কাৰণ আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ যে সেই সময়ত অৰ্থাৎ বংগভংগৰ সময়ত ছাত্ৰসকলে চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰি কি কৰিছিল, আন্দোলনত যোগদান কৰিছিল। কিন্তু এই স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল, সেই কথা মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই। কিন্তু বংগদেশৰ প্ৰচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল আৰু সেইকাৰণে কি কৰিছিল, সেই সময়ত বংগ প্ৰদেশ চৰকাৰৰ মুখ্য সচিব R.W. কাৰ্লাইলে এখন জাননী জাৰি কৰি ছাত্ৰসকলক আন্দোলনত ভাগ নল'বলৈ সকীয়াই দিছিল। কিন্তু ছাত্ৰসকলে তেওঁৰ এই জাননীলৈ কেৰেপ নকৰি অৰ্থাৎ ভয় নকৰি কি কৰিছিল, আন্দোলনত জঁপিয়াই পৰিছিল। আৰু সেই সময়ত কি হৈছিল, বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰসুল আদি এই নেতাসকলে কি কৰিছিল, ছাত্ৰসকলক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰি জাতীয় শিক্ষা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আৰু সেইকাৰণে কি হৈছিল, সেই সময়ত স্বদেশী আন্দোলনৰ সময়খিনিত বংগদেশ বা কাষৰীয়া ঠাইবিলাকত য'ত বংগভংগ আন্দোলনৰ প্ৰভাৱ পৰিছিল বা স্বদেশী আন্দোলনৰ প্ৰভাৱ পৰিছিল, তাত সৰ্বমুঠ 62খন মাধ্যমিক আৰু প্ৰায় 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল। আটাইতকৈ উল্লেখনীয় কথা

হ'ল যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ কোৱাৰ লগতে জাতীয় শিক্ষাৰ বাবে তেওঁ কি কৰিছিল, বংগ জাতীয় বিদ্যালয় স্থাপন কৰিছিল। গতিকে আমি দেখা পালোঁ যে এই স্বদেশী আন্দোলনৰ ফলস্বৰূপেই এই জাতীয় শিক্ষাই এক নতুন দিশত অগ্ৰগতি লাভ কৰিছিল। ইয়াৰ পিছত যদি আমি চাওঁ যে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা বা এই স্বদেশী আন্দোলনে মহিলাসকলৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিছিল বা মহিলাসকলক কেনেধৰণে আগুৱাই নিছিল, এই স্বদেশী আন্দোলনত আমি যিহেতু আলোচনা কৰিছোঁৱেই, ছাত্ৰ পুৰুষ মহিলা সকলোৱে কি কৰিছিল, এই আন্দোলনত জঁপিয়াই পৰিছিল। গতিকে এই স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত আছিল এগৰাকী সৰলা দেৱী চৌধুৰী বা আমি নাম ল'ব পাৰোঁ ভগিনী নিবেদিতা। গতিকে এই নাৰীসকলে কি কৰিছিল, তেওঁলোকৰ উৎকৃষ্ট কৰ্মৰাজিৰ জৰিয়তে ভাৰতীয় লোকসকলক বিশেষকৈ বংগবাসীক উদ্বুদ্ধ কৰিছিল, তেওঁলোক ওলাই আহিছিল, তেওঁলোকে যুৱক যুৱতীসকলক লাঠি খেল কুস্তিৰ প্ৰশিক্ষণ দিছিল, আনকি কি কৰিছিল যে মই কৈছোঁ ভগিনী নিবেদিতা এইগৰাকী মহিলাই কি কৰিছিল, সেই সময়ত ইয়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি আদিৰ কি কৰিছিল, সমিতিৰ জৰিয়তে নাৰী সমাজক সজাগ কৰিছিল আৰু তেওঁলোকক স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। এই বংগভংগ বা স্বদেশী আন্দোলনত নাৰীসকলৰ যি অংশগ্ৰহণ তাৰ প্ৰতি বা তেওঁলোকৰ যিটো সাহসিকতা, সেই সম্পৰ্কে লণ্ডনৰ ডেইলী টেলিগ্ৰাফ কাকতখনত কি লিখিছিল যে বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক। গতিকে তোমালোকে অনুমান কৰিব পাৰিছাই যে নাৰী শক্তিয়ে কেনেধৰণেৰে এই আন্দোলনত অংশ লৈছিল আৰু নাৰী শক্তি কিদৰে এই আন্দোলনৰ প্ৰভাৱত জাগ্ৰত হৈ পৰিছিল। ইয়াৰ পিছত এই স্বদেশী আন্দোলনে স্বদেশী শিল্প উদ্যোগৰ ক্ষেত্ৰতো এক পৰিৱৰ্তন আনিছিল, কাৰণ এই স্বদেশী আন্দোলনৰ ফলস্বৰূপে কি হৈছিল যে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল আৰু সেয়েহে সেই সময়ত কি হৈছিল, বহুতো স্বদেশী শিল্প উদ্যোগ গঢ় লৈ উঠিছিল। তাৰ ভিতৰত আমি ক'ব পাৰোঁ বংগলক্ষ্মী কটন মিল বা বেংগল কেমিকেলছ ইত্যাদি কিছুমান জাতীয় শিল্প উদ্যোগ গঢ় লৈ উঠিছিল আৰু তেওঁলোকে অৰ্থাৎ স্বদেশী আন্দোলনৰ যিসকল আন্দোলনকাৰী আছিল বা ভাৰতীয়সকল, তেওঁলোকে বিদেশী বস্তু বৰ্জন কৰি স্বদেশী শিল্প উদ্যোগত উৎপন্ন হোৱা বস্তু ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত আধুনিক শিল্প উদ্যোগৰ এক বুনিয়াদ গঢ় লৈ উঠিছিল। গতিকে আমি দেখা পাইছোঁ যে এই স্বদেশী আন্দোলনে স্বদেশী শিল্প উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াইছিল। এই স্বদেশী আন্দোলনৰ আন এটা ফলাফল হ'ল বা অৱদান হ'ল যে এই আন্দোলনৰ ফলতেই মুছলিম লীগ নামৰ এটা ৰাজনৈতিক সংগঠনৰ অৰ্থাৎ মুছলমানসকলক লৈ গঠন কৰা এটা সংগঠনৰ জন্ম হৈছিল আৰু ইয়াক এই মুছলিম লীগ গঠনৰ ক্ষেত্ৰত বিশেষ নেতৃত্ব বহন কৰিছিল নবাব ছালিম উল্লাই। আৰু এই মুছলিম লীগৰ যি ৰাজনৈতিক অনুষ্ঠান মুছলিম লীগ, এই মুছলিম লীগৰ লক্ষ্য আৰু উদ্দেশ্য আছিল যে ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা, ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা আৰু মুছলমান ৰাইজৰ মনৰ পৰা ভয় সন্ত্ৰাস বিদ্বেষ আদিৰ ভাৱৰ অন্ত পেলাই তেওঁলোকৰ মাজত একতা গঢ়ি তোলা। গতিকে তোমালোকে গম পাইছা যে 1906 চনত ঢাকাৰ নবাব ছালিমুল্লাৰ আহ্বানত বা তেওঁৰ নেতৃত্বত এই মুছলিম লীগ গঠন হৈছিল আৰু জাতীয় কংগ্ৰেছৰ, তোমালোকে জানা যে 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল, গতিকে জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী অনুষ্ঠান হিচাপে মুছলিম লীগে ভাৰতীয় মুছলমান জনগণক প্ৰতিনিধিত্ব কৰিব পৰা এটা সক্ৰিয় অনুষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছিল, যিটো আছিল স্বদেশী আন্দোলনৰ এটা ফলাফল। ইয়াৰ উপৰি আমি যদি চাওঁ যে স্বদেশী আন্দোলনত জাতীয় কংগ্ৰেছৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। তেওঁলোকে কি কৰিছিল যে এই স্বদেশী আন্দোলনত জাতীয় কংগ্ৰেছ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, অশ্বিনী কুমাৰ দত্ত আদি কেইবাজনো জাতীয় কংগ্ৰেছৰ ব্যক্তিয়ে কি কৰিছিল, তেওঁলোকৰ অসাধাৰণ বুদ্ধিমত্তাৰ জৰিয়তে তেওঁলোকে এই বংগ বিভাজনৰ বিৰুদ্ধে এক জনমত গঠন কৰি এই স্বদেশী আন্দোলনক তীব্ৰতৰ কৰি

তুলিছিল। গতিকে আমি দেখা পাইছোঁ যে বংগ বিভাজনৰ ফলত সমগ্ৰ ভাৰতত অৰ্থাৎ বংগ প্ৰদেশক কেন্দ্ৰ কৰি ভাৰতৰ বিভিন্ন ঠাইত এক প্ৰবল আলোড়নৰ সৃষ্টি হৈছিল আৰু অৱশেষত এই স্বদেশী আন্দোলনৰ হেঁচাত ইংৰাজে তেওঁলোকৰ বংগভংগ কাৰ্যসূচী উঠাই ল'বলৈ বাধ্য হৈছিল আৰু শেষত 1911 চনত ইংৰাজ চৰকাৰে এই বংগ একত্ৰীকৰণ কৰিবলৈ বাধ্য হয়। গতিকে কেতিয়াবা প্ৰশ্ন হয় যে ইংৰাজ চৰকাৰে কেতিয়া বংগভংগ আঁচনি উঠাই ল'বলৈ বাধ্য হৈছিল, তেতিয়া আমি লিখিব লাগিব 1911 চনত, অৰ্থাৎ এই স্বদেশী আন্দোলনত তেওঁলোকে হেওমানি বংগভংগ কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হৈছিল। কিন্তু ইংৰাজ চৰকাৰে এই আন্দোলনৰ সময়ছোৱাত, যিটো আমি স্বদেশী আন্দোলনৰ কথা আলোচনা কৰিলোঁ, এই আন্দোলনৰ সময়ছোৱাত তেওঁলোক কিন্তু মনে মনে থকা নাছিল। তেওঁলোকে এই আন্দোলন মষিমূৰ কৰিবৰ বাবে বা ধ্বংস কৰিবৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল। তেওঁলোক

0: যিসকল অগ্ৰণী ব্যক্তি আছিল তেওঁলোকক কি কৰিছিল, উপাধি প্ৰদান কৰিছিল। অৰ্থাৎ ইংৰাজ চৰকাৰৰ ফালৰ পৰা কিছুমান সন্মানজনক উপাধি প্ৰদান কৰিব বিচাৰিছিল, পদক প্ৰদান কৰিব বিচাৰিছিল, উচ্চ পদ প্ৰদান কৰিব বিচাৰিছিল, যাতে তেওঁলোকে ইংৰাজৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি এই আন্দোলনৰ পৰা আঁতৰি আহে। তাৰোপৰি তেওঁলোকে কি কৰিছিল, কিছুসংখ্যক কংগ্ৰেছৰ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ বা ব্ৰিটিছ সংসদত সদস্য পদ আদি লোভনীয় পদবী তেওঁলোকক উপহাৰ দিব বিচাৰিছিল বা আগবঢ়াব বিচাৰিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল এটাই, যে এই আন্দোলনৰ নেতাসকলক যদি তেওঁলোকে আঁতৰাই আনিব পাৰে বা বিভিন্ন লোভনীয় প্ৰস্তাৱৰ জৰিয়তে তেওঁলোকক যদি আন্দোলনৰ পৰা কাষৰীয়া কৰিব পাৰে, তেতিয়াহ'লে এই আন্দোলন তেওঁলোকে বন্ধ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ বংগভংগ যি পৰিকল্পনা সেয়া সফল হ'ব। কিন্তু বাস্তৱত এই নেতাসকলে বা স্বদেশী আন্দোলনৰ অগ্ৰণী ব্যক্তিসকলে ব্ৰিটিছৰ এই লোভনীয় প্ৰস্তাৱ ত্যাগ কৰিছিল আৰু জাতীয় স্বাৰ্থৰ হকে সদা জাগ্ৰত হৈ ইংৰাজৰ বংগভংগ আঁচনিৰ বিৰোধিতা কৰিছিল আৰু শেষত 1911 চনত ইংৰাজে এই বংগভংগ আঁচনি উঠাই ল'বৰ কাৰণে বাধ্য হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি আজি বংগভংগ আৰু স্বদেশী আন্দোলন পাঠটোৰ বিষয়ে ইমানখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু সময় ইতিমধ্যে আমাৰ হৈ আহিছে, গতিকে আমি তোমালোকলৈ পুনৰ ধন্যবাদ জনাই আজিৰ পাঠটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
1: দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস খণ্ডৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন পাঠটি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়ালে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰশজ্যোতি হাজৰিকাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। আজিৰ প্ৰধান বাতৰিসমূহত আছে 80সংখ্যক স্বাধীনতা দিৱসৰ সন্ধিয়া 7 বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। 80সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা। আৰু অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধ অভিযানত গুৱাহাটীৰ খানাপাৰাত 80 কোটি টকাৰ মূল্যৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেলযোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতে দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। সমগ্ৰ দেশত কাইলৈ 80সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। খানাপাৰাত হ'বলগীয়া

0: কাবাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলন পূৰ্ণগতিত অব্যাহত আছে। স্বাধীনতা দিৱসৰ কুচকাৱাজত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হ'ব। এছ এফ এছ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ বেণ্ডে পৰিৱেশন কৰিবলগীয়া বিহু এইবাৰৰ কুচকাৱাজৰ মূল আকৰ্ষণৰূপে বিবেচিত হৈছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। দেশৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি হ'বলগীয়া হৰ ঘৰ ত্ৰিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। বজালী জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিজেপিৰ বজালী জিলা সমিতিৰ সদস্যসকলে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে। কাৰ্যসূচীৰ শুভাৰম্ভ কৰি দলৰ বজালী জিলা সমিতিৰ সভাপতি মুকুট কলিতাই দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদানক স্মৰণ কৰাৰ লগতে প্ৰতিগৰাকী নাগৰিককে নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযান সফল কৰি তুলিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ অংশ হিচাপে আজি লাহৰীঘাট সমজিলা প্ৰশাসনৰ উপস্থিতিত লাহৰীঘাট উন্নয়নখণ্ডৰ অংগনৱাড়ী কৰ্মীসকলে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ লগত সংগতি ৰাখি প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই উপলক্ষে আজি নটসূৰ্য ফণী শৰ্মা ভৱনত বিভাজন বিভীষিকা স্মৃতি দিৱস শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক চন্দন শৰ্মা মুখ্য বক্তা হিচাপে উপস্থিত থাকে। তেওঁ দেশ স্বাধীন হোৱাৰ সময়ত ভাৰত বিভাজনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বিভীষিকাৰ বিষয়ত আলোকপাত কৰে। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। গৃহ বিভাগে প্ৰকাশ কৰা এখন জাননীত ৰাজ্যৰ কেইবাগৰাকীও প্ৰশাসনিক তথা আৰক্ষী বিষয়া, অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান আৰু কাৰাগাৰৰ কৰ্মচাৰীক এই গুৰুত্বপূৰ্ণ পদকসমূহ প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰে মুঠ 33 গৰাকী বিষয়া কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ সংকটকালীন বিশেষ সেৱা পদক আৰু 37 গৰাকী উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,56,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।
1: আজি আমি বামুণৰ যান পথৰ পৰা ফৰেষ্টকুল পথক সংযোগী কৰি এখন RCC দলং উদ্বোধন কৰিছো। প্ৰায় 32 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে 2,56,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে। এই দলংখনৰ জৰিয়তে গাড়ীগাঁও, বৰিপাৰা, ভাকুণ্ডা, জেউতিপাৰা, নোৱাপাৰাকে ধৰি বহুকেইটা অঞ্চল উপকৃত হ'ব। দলংখনে ফৰেষ্টকুল পথৰ পৰা ধাৰাপুৰ অঞ্চললৈ এক উন্নত আৰু পোনপটীয়া যাতায়াতৰ সুবিধা প্ৰদান কৰিব। মই ৰাইজক অভিনন্দন জনাইছো।
0: দলংখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ যোগাযোগ ব্যৱস্থাক অধিক সহজ, সুৰক্ষিত আৰু সুচল কৰি তুলিবলৈ ৰাজ্যৰ 1,000তকৈ অধিক কাঠৰ জৰাজীৰ্ণ দলং সকলো বতৰ অনুকূল হোৱাকৈ পকী দলঙলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ জৰিয়তে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সেৱা আৰু কল্যাণমূলক আঁচনিৰ সুবিধা অধিক সহজে আৰু দ্ৰুতগতিত উপলব্ধ কৰিব পৰা যাব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণতে কেওটপাৰাত থকা শ্ৰী শ্ৰী মা মনসা মন্দিৰো দৰ্শন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। বিশেষ টাস্ক ফৰ্চে আজি এনে এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই 80 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। টাস্ক ফৰ্চৰ এটা দলে গুৱাহাটী 6 মাইলৰ সচলৰ এটা ফ্লেটত অভিযান চলাই 10 কিলোগ্ৰাম হেৰইন জব্দ কৰে। ঘটনা সন্দৰ্ভত টাস্ক ফৰ্চে পঞ্জাৱৰ লুধিয়ানাৰ হৰদেৱ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী সিঙে হেৰইনখিনি পঞ্জাৱলৈ নিয়াৰ পৰিকল্পনাৰে ফ্লেটটোত বাহাৰ পাতি আছিল। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে বিশেষ টাস্ক ফৰ্চ

0: যে ফ্লেটটোত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰইনখিনি জব্দ কৰাৰ লগতে অভিযুক্ত হৰদীপ সিঙক গ্ৰেপ্তাৰ কৰে। বানপানীত ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাত যাতে জটি নপৰে তাৰ বাবে চৰকাৰে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে। বানপানীত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলৰ শিক্ষা বিভাগে পুনৰ পাঠ্যপুথি বিতৰণৰ কাম আৰম্ভ কৰিছে। ইয়াৰ অংশস্বৰূপে আজিৰ যোৰহাটৰ টিয়ক বিধানসভা সমষ্টিৰ উত্তৰ পশ্চিম শিক্ষা খণ্ডৰ অন্তৰ্গত 24খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিধায়ক বিকাশ কলিতাই পাঠ্যপুথি বিতৰণ কৰে। উল্লেখযোগ্য যে শেহতীয়া প্ৰলয়ংকাৰী বানত বহুতো ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথি সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছিল, যাৰ ফলস্বৰূপে শিক্ষাৰ্থীসকলৰ পঢ়া শুনাত ব্যাঘাত জন্মিছিল। কৃষি আন্তঃগাঁথনি পুঁজিৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিষয়া কৰ্মচাৰীসকলৰ সামৰ্থ বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত কৃষি আন্তঃগাঁথনি পুঁজিৰ সফল ৰূপায়ণত কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বিষয়া কৰ্মচাৰীসকলৰ যোগ্য হিতাধিকাৰী, যোগ্য প্ৰকল্প, আৰ্থিক সহায়, সুদৰ ৰেহাই, ঋণৰ নিশ্চিতকৰণ, ৰূপায়ণ প্ৰক্ৰিয়া, বেংকৰ ঋণ মূল্যায়ন প্ৰক্ৰিয়া, বাধ্যতামূলক নথিপত্ৰ আৰু অন্যান্য আঁচনিৰ সৈতে সমন্বয় আদিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ জৰিয়তে কৃষক, কৃষক উৎপাদন সংস্থা, উদ্যোগী আৰু অন্যান্য যোগ্য হিতাধিকাৰীসকলক কৃষিৰ আন্তঃগাঁথনি পুঁজি সুবিধাসমূহ বিষয়ে সঠিকভাৱে অৱগত কৰাৰ প্ৰয়াস কৰা হৈছে। এনে প্ৰশিক্ষণ কাৰ্যসূচীয়ে কৃষিখণ্ডত আন্তঃগাঁথনি উন্নয়ন আৰু বিনিয়োগৰ পৰিৱেশ শক্তিশালী কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰিব। জনস্বাস্থ্য সেৱা ব্যৱস্থাৰ বাবে গোলাঘাট জিলাৰ 4টা আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা মানদণ্ডৰ প্ৰমাণপত্ৰ লাভ কৰিছে। বকলাই, ৰতনপুৰ, ৰঙামাটি আৰু ভকতীয়া আয়ুষ্মান আৰোগ্য মন্দিৰে জিলাখনৰ উচ্চমানৰ কৃষিক ৰোগীকেন্দ্ৰিক প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদানৰ দায়বদ্ধতাৰ বাবে এই স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতিয়ে আৰোগ্য মন্দিৰত কৰ্মৰত স্বাস্থ্যসেৱা দলসমূহৰ প্ৰচেষ্টাৰ লগতে জিলা স্বাস্থ্য সমিতি, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম আৰু ৰাষ্ট্ৰীয় সেৱা সম্পদ কেন্দ্ৰৰ দ্বাৰা প্ৰদান কৰা নিৰন্তৰ নিৰ্দেশনা আৰু সহায়কে প্ৰতিফলিত কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 80সংখ্যক স্বাধীনতা দিৱসৰ সন্ধিয়া 7 বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাষণ। ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ। খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। 80সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা। আৰু অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গুৱাহাটীৰ খানাপাৰাত 80 কোটি টকা মূল্যৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
2: কৃষি জগত অনুষ্ঠানলৈ মই মেলোদী পাটগিৰিয়ে শ্ৰোতাক আদৰিছোঁ। আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে ব্যৱসায়িক ভিত্তিত টাৰ্কি চৰাইৰ প্ৰতিপালন। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰকল্প বিষয়া ডাক্তৰ সুভাষ শৰ্মা।
3: নমস্কাৰ।
2: আৰু অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহকাৰী ৰোগ অনুসন্ধানকাৰী বিষয়া ডাক্তৰ ৱাহিদুৰ ৰহমান।
4: নমস্কাৰ।
2: আপোনালোক দুয়োকে আজি আমাৰ কৃষি জগত অনুষ্ঠানলৈ আদৰিছোঁ। আমাৰ আলোচনাৰ বিষয়ে আজি গম পাইছে। মই প্ৰথমে ডাক্তৰ ৱাহিদুৰ ৰহমান ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, টাৰ্কি চৰাই পুহিবলৈ কেনেকুৱা জাত বাছনি কৰা উচিত বাৰু, আৰু ইয়াৰ প্ৰজনন আৰু পোৱালি উৎপাদনৰ পদ্ধতিটো কেনেকুৱা হ'ব লাগিব, অলপ বিতংকৈ জনাওক।
4: ধন্যবাদ, আপুনি এটা ভাল প্ৰশ্ন সুধিছে। আমি ব্যৱসায়িক ভিত্তিত যদি টাৰ্কি চৰাই পালন কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি প্ৰথমতে জাত নিৰ্বাচন কৰাটো প্ৰধান কাম। সেইধৰণে আমি ভাৰতৰ জলবায়ুত খাপ খোৱাকৈ যিখিনি টাৰ্কি চৰাইৰ জাত লাগে সেই জাতখিনিৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। তাৰ ভিতৰত 3টা জাত আমি প্ৰধানতঃ টাৰ্কি চৰাই পালকসকলে পুহিবলৈ আমি পৰামৰ্শ দিওঁ। তাৰ ভিতৰত এটা উন্নত জাতটো হ'ল ব্ৰড ব্ৰেষ্টেড হোৱাইট। এইটো এটা ডাঙৰ জাতৰ চৰাই,

0: আৰু দ্বিতীয় চৰাইটো হ'ল ব্ৰড ব্ৰেষ্টেড ব্ৰঞ্জ আৰু এটা বেলছ ফিলি স্মল হোৱাইট, এইটো সৰু জাতৰ। ব্ৰড ব্ৰেষ্টেড হোৱাইটটো এটা বগা জাতৰ চৰাই, সেইটোৰ মাংসজাত ডাঙৰ চৰাই, তাৰ ওজন বেছি হয়। আৰু ভাৰতত সাধাৰণতে ব্ৰড ব্ৰেষ্টেড হোৱাইট আৰু বেলছ ফিলি স্মল হোৱাইট জাতৰ চৰাইখিনি, টাৰ্কি চৰাইখিনি পুহিবলৈ ভাল, ইয়াৰ জলবায়ুৰ লগত খাপ খায় আৰু পালকসকলে সেইকেইটা চৰাই পুহিলে লাভৱান হোৱা দেখা যায়। তেওঁলোকে ব্যৱসায়িক ভিত্তিটো পুহিব পাৰে বা তেওঁলোকে বেকয়াৰ ছিষ্টেমতো পুহিব পাৰে। আমি দেখিছোঁ এটা ডাঙৰ জাতৰ আৰু এটা সৰু জাতৰ। আমি সৰু জাতৰ যিটো বেলছ ভিলি স্মল হোৱাইট বুলি কয়, সেইটো জাতৰ টাৰ্কি চৰাই পুহিবলৈ আমাৰ পালকসকলে বেছিকৈ বাছি লয়, কাৰণ তাৰ মাৰ্কেট ভেলিটো ভাল, তাৰ ওজনটো কম হয় আৰু বজাৰত বেচিবলৈ সহজ হয়। আৰু এই জাতৰ যিটো টাৰ্কি চৰাই আছে, সেই টাৰ্কি জাতটো আমি দেখিছোঁ ই কণী উৎপাদনো কৰে, যিটো বেলছ ভিলি স্মল হোৱাইট। কিন্তু কণী আমি কণীৰ কাৰণে ব্যৱহাৰ নকৰোঁ, মাংসৰ কাৰণে ব্যৱহাৰ কৰোঁ। আৰু ইহঁতৰ প্ৰজনন পদ্ধতিটো আমি জানিব লাগে। প্ৰজনন পদ্ধতি আমি প্ৰাকৃতিকভাৱে কৰোঁ, নতুবা কৃত্ৰিমভাৱেও আমি কৰিব পাৰোঁ। কিন্তু প্ৰজনন পদ্ধতিত আমি দেখিছোঁ মতা টাৰ্কি চৰাই সাধাৰণতে টম বুলি কোৱা হয়, সেই টমটোৱে নিজৰ ঢেকুৱাখন দুখন মেলি দিব, যেতিয়া তেতিয়া গম পাব যে এটা বিশেষ শব্দ কৰে, আৰু ডেকাখন মেলি পেলাই বিশেষ শব্দ কৰিলে তেতিয়াহ'লে প্ৰাকৃতিক প্ৰজননৰ সময়ৰ কাৰণে তেওঁলোকে আহ্বান জনায়। তেতিয়া মাইকী টাৰ্কি চৰাইটো, তাত মাইকী টাৰ্কি চৰাইটোক হেম বুলি কওঁ, হেমটোক সি আকৰ্ষণ কৰে। এইধৰণে আমি যদি টাৰ্কি চৰাই পালন কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি এটা ৰেচিঅ'ত পুহিব লাগে। এটা মধ্যমীয়া টম চৰাই, পাঁচজনী মাইকী টাৰ্কি চৰাই, এইটো ৰেচিঅ'ত পুহিব লাগে। আমি যদি এটা মতা চৰাই ৰাখোঁ যাক আমি টম বুলি কওঁ, আৰু এইটো আচলতে আমাৰ সৰু জাতৰ কাৰণে ভাল বা মধ্যমীয়া জাতৰ কাৰণে ভাল, আৰু ডাঙৰ জাতৰ কাৰণে এটা টম চৰাই আৰু তিনিটা মাইকী টাৰ্কি চৰাই পুহিব লাগে। তেতিয়া প্ৰজনন ক্ষমতাটো থাকে, আৰু সেই প্ৰজনন ক্ষমতাটো থাকিলে কি হয়, সিহঁতৰ যিটো কণী উৎপাদন হয়, সেই কণী উৎপাদনৰ পৰা আমি তাহাঁতৰ পোৱালি জন্ম দিব পাৰা। গতিকে আমি দেখিছোঁ প্ৰাকৃতিক পদ্ধতিত আমি তাহাঁতক প্ৰজনন কৰাই পেলাই টাৰ্কি চৰাই পালন কৰিব পাৰোঁ, নতুবা কৃত্ৰিমভাৱেও পাৰোঁ। আমি সিহঁতে কৃত্ৰিমভাৱে আমি কেনেকৈ পাৰোঁ, যিখিনি কণী পাৰে সেইখিনি আমি হেচাৰিত বা ইনকিউবেশ্যনত আমি ৰাখি পেলাই সিহঁতৰ 28 দিনৰ ভিতৰত তাত পোৱালি জন্ম দি দিয়ে। আমি তেনেকৈ টাৰ্কি চৰাইখিনি আমি পোৱালিখিনি পাব পাৰোঁ। এই চৰাইবিলাক পাবলৈ হ'লে আমি সাধাৰণতে আমাৰ অসমত বিশেষকৈ পাবলৈ অলপ টান, বিশেষকৈ আমি বেংগালোৰত, আমি চেণ্ট্ৰেল পোলট্ৰি ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন বুলি এটা অৰ্গেনাইজেশ্যন আছে, তাৰ পৰা আমি চিধা চিধি পোৱালি আমি আনিব পাৰোঁ। তাৰোপৰি আমাৰ কিছুমান ৰাষ্ট্ৰ আছে বা কিছুমান ৰাজ্য আছে আমাৰ ভাৰতবৰ্ষৰ, তামিলনাডু, কেৰেলা বা মহাৰাষ্ট্ৰটো বা পশ্চিমবংগটো, তেনেকৈ যোগাযোগ কৰিলে এই পোৱালিটো পালনৰ কাৰণে আমি আনিব পাৰোঁ। আৰু এই ক্ষেত্ৰত আগতেই কৈছোঁ যে মতা টাৰ্কি চৰাইটোক টম বুলি কোৱা হয়, মাইকীটোক হেম বুলি কোৱা হয়, আৰু যিটো গ্ৰয়াৰ যিটো পোৱালি, সেই পোৱালিটোক পল্ট বুলি কোৱা হয়, তাক যুৱ, অসমীয়াত যুৱ বুলি কয়। এইকেইটা আমি সাধাৰণভাৱে আমি তেনেকুৱা ধৰণে টাৰ্কি চৰাই আমি বাছনি কৰিবলৈ পুহিব লাগে ব্যৱসায়িক ভিত্তিত।
1: আপুনি এতিয়া টাৰ্কি চৰাইৰ তিনিটা জাতৰ কথা ক'লে,
0: হয়,
1: তাৰে ভিতৰত কেৱল এটা জাতৰ টাৰ্কি চৰাইৰহে কণী পৰাৰ ক্ষমতাটো থাকে।
0: হয় হয়,
2: মই অকণমান সংযোগ কৰিব খুজিছোঁ। তেখেতে ব্ৰড ব্ৰেষ্টেড হোৱাইট আৰু বেলছ ফিলি স্মল হোৱাইট এই দুটা ব্ৰীডৰ কথা কৈছে, দুয়োটাই বগা বৰণৰ। বেলছ ফিলি স্মল হোৱাইটটো এইকাৰণে প্ৰিফাৰ কৰা হয়, ইহঁতৰ উমনি দিয়া সেইটো খুব বেছি, তাৰমানে উমনি দিব পাৰে। আৰু তেখেতে যে প্ৰজননৰ কথা কৈছে, এইটো হৈছে যদি এটা মতাৰ লগত পাঁচজনী মাইকী থাকে, সেনেকুৱা পৰিৱেশৰ যিখিনি মাইকী মুৰ্গী হ'ব, তাৰ পৰা যিটো কণী হ'ব, সেই কণীটো উমনি দি ফেলেহে পোৱালি হ'ব, তাৰমানে মতাৰ লগত থাকিব লাগিব। সেই কথাটো তেখেতে কৈছে, প্ৰজননটো সেইকাৰণে দৰকাৰ তাৰমানে ইয়াতে। আৰু এই যিটো স্মল ভিলি বুলি ক'লে, বেল ভিলি স্মল হোৱাইট যিটো সি ক'লে, ইহঁত মানে উমনি দিয়াত, প্ৰাকৃতিকভাৱে যিটো উমনি দিয়ে, উমনি দিয়াৰ কাৰণে পাকৈত তাৰমানে ইহঁতে। আৰু ইহঁতে বেলছ ভিলি স্মল এটা টাৰ্কি চৰাই 10-15টা কণী উমনি দিব পাৰে, তাৰে 60-70% পোৱালি হয়, তাৰমানে 15টা যদি দিয়ে 10-11টা তাৰ পৰা পোৱালি ওলাব, বা 10টা যদি কণী দিয়ে তেনেহ'লে 7টা পোৱালি ওলাব। সেই কণীবিলাকে আমি আকৌ কৃত্ৰিমভাৱে ইনকিউবেটৰ দি ফেলেও আমি 28 দিন তাত ৰাখি ফেলে কণী তাৰ পৰা উৎপাদন কৰিব পাৰোঁ। আৰু সাধাৰণতে টাৰ্কি চৰাই কণীৰ কাৰণে কৰা নহয়, 80-100টা কণী মানুহে হেৰি কৰে, এজনী এজনী টাৰ্কি চৰাই। গতিকে আমি কণীৰ কথাটো ইয়াত আলোচনা নকৰোঁ, মাংসৰ কাৰণেহে বিশেষকৈ ইউজ কৰা

0: তাৰ কি চৰে?
1: ডাক্টৰ সুভাষ শৰ্মা, আপোনাকে আকৌ সুধিব বিচাৰিছোঁ। এতিয়া আমি টাৰ্কিচৰাই জাতৰ বিষয়ে জানিলোঁ, প্ৰজননৰ বিষয়ে জানিলোঁ। আপুনি ক'ব নেকি যে টাৰ্কিচৰাই পুহিবলৈ ঠাইখিনি আৰু ঘৰটো কেনেকুৱা হোৱা উচিত বাৰু?
0: টাৰ্কিচৰাই পুহিবলৈ ওখ, পানী জমা নোহোৱা ঠাই হ'ব লাগে। এই চৰাইবোৰ যিহেতু আকাৰত ডাঙৰ, 3-5 কেজি কমেও ওজন হয়, গতিকে ইহঁতক কেজত বা বাকচত ৰখা সম্ভৱ নহয়। ইয়াৰ উপৰি এই চৰাইবোৰ ভয়া দূৰ, খুব নাৰ্ভাছ ফিল কৰে তাৰমানে, গতিকে কেজ পদ্ধতি উপযুক্ত নহয়। দুই ধৰণৰ পদ্ধতি অৱলম্বন কৰা হয়। এটা হৈছে ডিপ লিটাৰ পদ্ধতি, তাৰমানে আবদ্ধভাৱে ৰখা হয়, মানে ঘৰৰ ভিতৰতে ৰখা হয় 24 ঘণ্টা, সেই এটা পদ্ধতি। আৰু এটা ফ্ৰী ৰেঞ্জ পদ্ধতি বুলি কয়, মানে ৰাতি থকাৰ কাৰণে ঘৰত ঘৰ এটা থাকে আৰু দিনটো সিহঁতে বাহিৰতে চৰি থাকিব। বাহিৰত চৰি থাকিব মানে সেই বাহিৰখিনি তাৰ কটা দি পেলাই
1: আবদ্ধ কৰি
0: ৰখা হ'ব। চ' সম্পূৰ্ণকৈ ঘৰৰ ভিতৰতে 24 ঘণ্টাই ৰখা হয়। প্ৰাপ্তবয়স্ক টাৰ্কিৰ বাবে টম এটাৰ কাৰণে বা হেম এটাৰ কাৰণে 1 বৰ্গমিটাৰ ঠাই লাগিব এটাৰ কাৰণে। সেই হিচাপত ঘৰটো দক্ষিণমুখাকৈ বনোৱা হয় যাতে গৰমৰ দিনত গৰমৰ প্ৰকোপটো কম হয় আৰু আনহাতে ঠাণ্ডাৰ দিনত ঠাণ্ডাৰ প্ৰকোপটো কম হয়। এটাৰ কাৰণে 1 বৰ্গমিটাৰ, তাৰমানে বহলে বুটলে 1 মিটাৰ, সেই হিচাপত আমি কিমান 100 পুহিম 200 পুহিম সেই হিচাপত ঘৰটো ডাঙৰ হ'ব। ঘৰটোৰ ভিতৰত বতাহ চলাচল কৰিব পৰা হ'ব লাগে, ওখ ঠাইত অৱস্থিত হ'ব লাগে যাতে বানপানী হ'লেও ভেটিত পানী গৈ নাপায়। ভেটিটো পকাৰে তৈয়াৰী হ'ব লাগে আৰু পানীৰ সেমেকে ভাৱ অকণো থাকিব নালাগে যাতে পিছলৈ বেমাৰৰ বীজাণু সৃষ্টি হ'ব নোৱাৰে। পোৱালি ৰখা যিখন বেড, সেই বেডখন বনাবলৈ পকী মজিয়াৰ ওপৰত ভালকৈ শুকাই লোৱা তুঁহগুৰি বা কাঠৰ গুৰি ব্যৱহাৰ কৰা হয়। ঘৰটোৰ বহল 9 মিটাৰ আৰু ওখটো 3-3.5 মিটাৰ পৰ্যন্ত হ'ব পাৰে। ভেণ্টিলেশ্যন ব্যৱস্থা পৰ্যাপ্ত হ'ব লাগে যাতে বতাহ চলাচল কৰিব পাৰে। ঘৰৰ ভিতৰত কোনো কাৰণত বৰষুণৰ পানী পৰিব নোৱাৰিব, অতিপাত সূৰ্যৰ তাপ পাব নোৱাৰিব। তাৰ বাবে গছ গছনি ৰুব লাগিব আৰু বনৰা জীৱ জন্তুৰ প্ৰকোপ নাইকিয়া কৰিব লাগিব। এতিয়া দ্বিতীয় পদ্ধতি এটা আছে, ফ্ৰী ৰেঞ্জ পদ্ধতি, মুকলিকৈ ৰখা পদ্ধতি। এনেকুৱা পদ্ধতিত এটা ঘৰ থাকে আৰু 1 একৰমান মাটি চাৰিওফালে ওখ তাঁৰৰ বেৰ দি লোৱা হয়। ঠাইখিনি এনেকুৱা, মানে আগত যিটো আবদ্ধ পদ্ধতিত আছিল তাতকৈ অলপ কম হ'লেও হয়, 3-4 স্কুৱেৰ ফিট লাগে এটাৰ কাৰণে, তাত 1 বৰ্গমিটাৰ আছিল, গতিকে তাত অলপ বেছি আছিল আবদ্ধ পদ্ধতিত। মুকলিকৈ ৰখাবিলাকত ইহঁতে ৰাতিৰ কাৰণে, ৰাতি আহি পেলাই মানে থাকিব, দিনটো সিহঁতে বাহিৰত থাকিব। তো এনেকৈ 250-250 টাৰ্কিচৰাই 1 একৰ মাটিত ৰাখিব পাৰি। আৰু এনেকুৱা পদ্ধতিত যদি মুকলি ঠাই 1 একৰত 4টামান কৰি ল'ব পৰা যায় তেতিয়াহ'লে বেছি সুবিধা হয়। কাৰণ কিয়, ইহঁতে বাহিৰত চৰে, মানে বাহিৰত যিবিলাক কেঁচু, কুমতি, শামুক, উই পোক, এই ধৰণৰ বস্তুবিলাক খায়। গতিকে 4টামান যদি 1 একৰৰ প্লট কৰি ল'ব পৰা যায়, ধৰক 1 সপ্তাহত 1টা প্লটত আমি ৰাখিলোঁ, নেক্সট সপ্তাহটোৰ কাৰণে বেলেগ 1টা প্লট ৰাখিলোঁ, এই খোৱা বস্তুখিনি প্ৰথমটো শেষ হৈ গ'ল, হ'লে নেক্সটটোত আমি হেৰি কৰিলোঁ, তাৰপিছত আকৌ নেক্সটটোত কৰিলোঁ, কৰি এমাহৰ মূৰে মূৰে আমি ৰ'টেট কৰি থাকিব পাৰিম। তেতিয়া বস্তুবিলাক আকৌ জেনেৰেট হ'ব, ধৰক কেঁচু লাগে সিহঁতক বা উই পোক লাগে, শামুক লাগে, এই জাতীয় বস্তুবিলাক খায় সিহঁতে। গতিকে তাত গোবৰ থোবৰ দি থ'লোঁ, যি যি বস্তু দিলে এইবিলাক হয়, সেনেকৈ ৰাখিলোঁ। তো 4টামান প্লট থাকিলে আমি ধৰক 250-250 টাৰ্কিচৰাই পুহিব পাৰোঁ ৰ'টেট কৰি পেলাই। তেতিয়া হয় কি, মুকলিকৈ ৰখা পদ্ধতি এটাই লাভ হয় কি, ইয়াৰ 50% দানাৰ খৰচটো কমাই দিব পাৰোঁ আমি। দানাৰ খৰচটো কমাৰ লগে লগে লাভৰ পৰিমাণটো বাঢ়ি যাব, সেইটো তাৰ লগত জড়িত হৈ থাকে, সেই এটা সুবিধা। কিন্তু মুকলিকৈ ৰখাৰ এটা সেই আছে, ইয়াতে অকণমান বেমাৰৰ সেইটো বেছি হোৱা যায়,
1: বেমাৰৰ বীজাণু সোনকালে আহিব পাৰে,
0: সেইটো সেইটোৰ কাৰণে সতৰ্ক হ'ব লাগে। বাকী আবদ্ধ পদ্ধতিটো যিটো ক'লোঁ ডিপ লিটাৰ, সেইটোত বেমাৰৰ সন্দেহটো অলপ কম থাকে। ইহঁতক বাহিৰততো দিনটো চৰিব দিয়া হয়, ৰাতি আহি পেলাই থকাৰ কাৰণে ঘৰটো খালি ৰখা হয়। ডিপ লিটাৰ আবদ্ধ পদ্ধতিত যিবিলাক চৰাই ডেভেলপ হয় সিহঁত হুষ্ট পুষ্ট হয়, গ্ৰ'থটো বেছি ভাল হয়। তাৰোপৰি ইহঁতক 3 মাহৰ পিছত, 3 মাহ বয়সৰ পিছত পাচলিৰ বাকলি বা ঘাঁহ, যেনে লুচান ঘাঁহ এবিধ আছে, সেইটো টুকুৰা টুকুৰ কৰি সৰু সৰু কৰি শুকাই পেলাই দিব পৰা যায়।
1: এতিয়া মন

0: কৰিবলগীয়া কথা এইটোৱেই যে টাৰ্কী চৰাই থকা ঠাইখিনি গছ গছনিৰে পূৰ্ণ হ'ব লাগিব, নহয় জানো? আৰু বাহিৰা জীৱ জন্তু যাতে আৰু আহিব নোৱাৰে সেইটো মন কৰিব লাগিব। আৰু আপুনি ক'লে যে কেঁচু কুমতি আদি খায় টাৰ্কী চৰাই, তাৰ লগতে টাৰ্কী চৰাইৰ খাদ্য কেনেকুৱা ধৰণৰ হোৱা উচিত?
1: এইটো ভাল কোৱেশ্যন কৰিছে আপুনি। টাৰ্কী চৰাইৰ খাদ্য খুব উন্নত জাতৰ হ'ব লাগে। মুৰ্গী চৰাই যিখিনি যেনেকুৱা খাদ্য আমি দিওঁ তাতকৈ উন্নত হ'ব লাগিব, উন্নত মানদণ্ডৰ। কাৰণ কিয়, টাৰ্কী চৰাইৰ মাংসত আটাইতকৈ বেছি প্ৰটিন থাকে বাকী মাংসৰ তুলনাত। গতিকে মাংসটোত প্ৰটিন বেছি হ'ব লাগিলে তাৰ খাদ্যটোতো প্ৰটিন থাকিব লাগিব। টাৰ্কী চৰাই প্ৰাপ্তবয়স্ক হ'বলৈ যিমানখিনি খাদ্য খায় তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে চৰাইৰ দামো নিৰ্ভৰ হ'ব। গতিকে দানাটোৰ যেতিয়া দাম বেছি হ'ব বা সেই হ'ব, চৰাইৰ দামটো বেছি হ'ব। কিন্তু কথাটো হৈছে কি, টাৰ্কী চৰাইৰ মাংসত আটাইতকৈ বেছি প্ৰটিন থাকে, 24.4%। আৰু এই প্ৰটিনটোৰ কোৱালিটি বহুত ভাল, বহুত ভাল। এইকাৰণে ইয়াত এমাইনো এচিড যিখিনি থাকিব লাগে, 20টা এমাইনো এচিড, তাৰে আমাৰ 11টা নন এচেঞ্চিয়েল আমাৰ শৰীৰে তৈয়াৰ কৰিব পাৰে আৰু বাকী 9টা তৈয়াৰ কৰিব নোৱাৰে। চ' বাকীখিনি গোটেই টাৰ্কী মাংসৰ পৰা আমি পাব পাৰোঁ তাৰমানে। গতিকে যদি টাৰ্কী মাংসৰযোৰ ভাল হ'ব লাগে, গোটেই খাদ্যটো ভাল হ'ব লাগিব। 0-8 সপ্তাহলৈ ষ্টাৰ্টাৰ বুলি এটা দানা দিয়া হয়। সেই দানাটোৰ প্ৰটিন পাৰ্চেণ্টেজ 20-30% হ'ব লাগিব। সেইটো ষ্টাৰ্টাৰ বুলি কোৱা হয়, ষ্টাৰ্টাৰ দানা। আৰু 8 সপ্তাহৰ পৰা 20 সপ্তাহলৈ গুৰুৱাৰ বুলি এটা ফিড দিয়া হয়, দানা দিয়া হয়। সেইটোৰ প্ৰটিন পাৰ্চেণ্টেজটো অলপ কম হ'লেও হয়, 20-24% হ'ব লাগিব। আৰু তাৰপিছত আফটাৰ 20 উইক, আমি 20 উইকটোৰ পিছতো কিছুমান টাৰ্কী চৰাই ৰাখিব পাৰোঁ। কাৰণ কিয়, আমি যদি পেৰেণ্টছটোক আমি ৰাখিব খোজোঁ, যেতিয়া এতিয়া মই ক'লোঁ যে কণী আমি সেই কৰিব পাৰোঁ, যদি আমি কণীৰ কাৰণে পেৰেণ্টছটোক ৰাখোঁ তৈয়াৰ কৰা, সেই কণীৰ পৰা আকৌ আমি পোৱালি যোগাম, তেতিয়া সিহঁতৰ দানাটো পিছলৈকে তাৰমানে 20 সপ্তাহৰ পিছৰ যিখিনি, এইটো মেইনটেনেঞ্চ ফিড দিলে হয়। আৰু তাৰ 14% কম, 15-20%, সেইটো দানাটো কম, দামটো কম হ'ব। সাধাৰণতে ষ্টাৰ্টাৰৰ দামটো বেছি হ'ব, কাৰণ তাৰ 14% বেছি সৰু পোৱালি। যিহেতু টাৰ্কী চৰাইৰ দানাত প্ৰটিন বা খনিজ লৱণ আৰু এমাইনো এচিডৰ পৰিণাম মুৰ্গীৰ দানাতকৈ বেছি সংযুক্ত কৰিব লাগে, গতিকে তুলনাভাৱে টাৰ্কীৰ দানাৰ দামটো অলপ বেছি হয়। সেয়েহে চৰাইৰ দামটো মুৰ্গীৰ চৰাইতকৈ বেছি হ'ব। কিন্তু শৰীৰৰ বাবে আমি যদি এটা ভাল বস্তু খাব লাগে, তেতিয়াহ'লেতো অকণমান বেছি দাম দিবই লাগিব।
0: এতিয়া দানা দিয়াৰ ক্ষেত্ৰত ব্যৱধান কিমান হ'ব লাগে, দিনটোত কেইবাৰ দিব লাগে বা কিমান ব্যৱধানৰ মূৰে মূৰে দিব লাগে?
1: অঁ, সেইটো এটা দৰকাৰী কথা। টাৰ্কী চৰাইৰ দানাটো গৰমৰ দিনত বিশেষকৈ ৰাতিপুৱাৰ ভাগত আৰু গধূলিৰ ভাগত দিব লাগে, কাৰণ দিনৰ ভাগত বেছি গৰমত সিহঁতে দানা নাখায়।
0: এবাৰ টাৰ্কী চৰাই চিকিৎসাৰ কথালৈ আহোঁ। ডাক্টৰ ৱাহিদুৰ ৰহমানক সুধিব বিচাৰিছোঁ, বেমাৰ আজাৰ আৰু ইয়াৰ প্ৰতিকাৰ বা চিকিৎসা সম্পৰ্কে অকণমান কওক টাৰ্কী চৰাইৰ।
2: হয়, আমি সদায় এটা কথা লক্ষ্য ৰাখিব লাগে, আমি প্ৰতিকাৰৰ ব্যৱস্থাটো আগে ল'ব লাগে। আমি যদি লাভজনকভাৱে বা আমি এটা ব্যৱসায় ভিত্তিত আমি যদি টাৰ্কী পালন কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি তাৰ বিভিন্ন বেমাৰৰ বিষয়ে জানিব লাগে আৰু তাৰ প্ৰতিকাৰৰ ব্যৱস্থাটো জানিব লাগে, তেতিয়া আৰ্থিকভাৱে সদায় পালকজন লাভৱান হ'ব। ইয়াৰ ভিতৰত বিভিন্ন বেমাৰ আছে, বেক্টেৰিয়াজনিত বেমাৰ আছে, ভাইৰাছজনিত বেমাৰ আছে আৰু প্ৰটজোৱাজনিত বেমাৰ আছে। এইখিনিৰ ভিতৰত আমি সাধাৰণতে টাৰ্কী চৰাইত বেক্টেৰিয়াজনিত বেমাৰ কেইটামান হৈছে, এৰিজেনেচিছ বেমাৰ বুলি এটা আছে, এই বেমাৰটো হ'লে সি চকুৰে নেদেখা হৈ যায়। এই বেমাৰটো নহ'বৰ কাৰণে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা ল'ব লাগে, আমি তাক ভালকৈ খাদ্য পাতি দিব লাগে, ফিড ছাপ্লিমেণ্টটো ভাল হ'ব লাগে, খাদ্যটো ভাল হ'ব লাগে আৰু ভিটামিন মিনাৰেল মিক্সাৰ এইবিলাক ভালদৰে খুৱাব লাগে আৰু এটা এণ্টিবায়'টিক প্ৰবায়'টিক্স আমি ইউজ কৰিব লাগে। দ্বিতীয় কথা, যিখিনি আক্ৰান্ত হয়, আক্ৰান্ত হোৱা টাৰ্কী চৰাইবিলাক সকলোখিনি আঁতৰাই দিব লাগে আৰু ষ্টক দি পেলাই আকৌ পুনৰাই আকৌ নতুন ষ্টক আনি আমি পুহিব লাগে। এইটো এটা বেক্টেৰিয়াজনিত বেমাৰ, এটা বেক্টেৰিয়াৰ দ্বাৰা ছালমনেলা এৰিজোনা বুলি এটা বেক্টেৰিয়া আছে, সেই বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয়। বেক্টেৰিয়াজনিত ৰোগ আৰু আছে যাক ক্ৰনিক ৰেচপিৰেটৰী বেমাৰ বুলি কয়, ক্ৰনিক ৰেচপিৰেটৰী ডিজিজ। এইটো এটা মাৰাত্মক বেমাৰ, শ্বাস প্ৰশ্বাসজনিত বেমাৰ, এটা বেক্টেৰিয়াৰ দ্বাৰা হয় যিটো মাইক্ৰোপ্লাজমা গেলিছেপ্টিকাম বুলি কয়। সেই বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ পেলাই টাৰ্কী চৰাইবিলাকৰ উশাহ নিশাহত কষ্ট হয়, নাকেৰে বিজলীয় পদাৰ্থ ওলায় আৰু খুব কাহে, অত্যন্ত কাহে। গতিকে এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হ'লে তেওঁলোকৰ ওজন কমি যায়। বেমাৰৰ দ্বাৰা আক্ৰান্ত হ'লে খুব সাধাৰণতে এই বেমাৰটো হোৱা ঠাইৰ পৰা টাৰ্কী চৰাইটো নানা

0: গতিকে সেই বেক্টেৰিয়াটোৰ পৰা আক্ৰান্ত হৈ তাৰ কৃপামখন আমাৰ লোকচান ভৰিব লাগিব হয়। গতিকে এইকাৰণে তেওঁলোকে এই বেমাৰৰ পৰা হাত সাৰিবলৈ সময়মতে এণ্টিবায়'টিক ইউজ কৰিব লাগে। যেনেকৈ আমাৰ চিফালেক্সিন জাতীয় ঔষধ আছে, অক্সিডেটাচাইক্লিন ৱাটাৰ চলিউবল জাতীয় ঔষধ আছে, তেনেকুৱা ধৰণৰ ঔষধ খুৱাব পাৰে। আৰু এটা বেমাৰ আছে ফাউল কলেৰা বুলি কয়। ফাউল কলেৰা বেমাৰ হ'লে পেষ্টুৰেলা মাল্টিচিডা বেমাৰ, এইটো এটা বেক্টেৰিয়া। এই বেক্টেৰিয়াৰ দ্বাৰা হয় কি হয়, সিহঁতৰ মূৰৰ বৰণটো পাৰ্পল কালাৰ হৈ যায়। প্ৰথমতে সেউজীয়া পায়খানা কৰিব, তাৰপিছত ক্ৰমান্বয়ে হালধীয়া হৈ পেলাই চৰাইবিলাক সঘনাই মৃত্যুমুখত পৰে। ইয়াৰো প্ৰতিকাৰৰ ব্যৱস্থা আছে, সময়মতে আমি এণ্টিবায়'টিক বা প্ৰ'বায়'টিক্স আমি খুৱাব লাগে। ইয়াৰ ফাউল কলেৰাৰ প্ৰতিষেধক ব্যৱস্থাও আছে। যিবিলাক অঞ্চলত এনেকুৱা ফাউল কলেৰা দ্বাৰা আক্ৰান্ত হয়, সেই আক্ৰান্ত হোৱা ঠাইবিলাকত 8-10 সপ্তাহৰ ভিতৰত ফাউল কলেৰা ভেকচিনটো দিব লাগে। সেইটো মানে যেতিয়া সুস্থ অৱস্থাত থাকে হেৰিখিনি, তাৰ্কি পোৱালিখিনি, 8-10 সপ্তাহৰ ভিতৰত তাহাঁতক প্ৰতিষেধক ব্যৱস্থাটো ফাউল কলেৰা ভেকচিনটো মাৰি দিব লাগে। আৰু এটা বেমাৰ আছে ফাউল পক্স বুলি কয়, ইমান এটা ভাইৰাছজনিত বেমাৰ। ফাউল পক্স বেমাৰটো ইয়াক আক্ৰান্ত হ'লে চকু মুখ নাকত কিছুমান পক্সৰ নিচিনা হয়, গতিকে চকুটো কিবা নেদেখা হৈ যায়। এই ধৰণৰ বেমাৰটো হ'লে সাধাৰণতে খুব লোকচান ভৰিব লগা হয়। সঘনাই নমৰে, কিন্তু লাহে লাহে 2-4টাকৈ মৰি থাকে। গতিকে ইয়াৰ ফাউল পক্স ভেকচিনটো আমি মোটামুটি 4-5 সপ্তাহৰ ভিতৰত দি দিব লাগে। আৰু এটা বেমাৰ আছে কক্সিডিঅ'চিছ বুলি, এইটো এটা প্ৰটোজোৱাজড়িত বেমাৰ। এইটো তেজ পায়খানা হয়, গতিকে কক্সিডিঅ'চিছ এটা মাৰাত্মক বেমাৰ। ইকনমিকেলি লষ্ট হয়, সিহঁতৰ ওজন কমি যায়, তেজ পায়খানা হ'ব। গতিকে সেইটো প্ৰতিকাৰ পাবৰ কাৰণে আমি সিহঁতক কক্সিডিঅ'ষ্টেট জাতীয় ঔষধ আছে, তেনেকুৱা ধৰণৰ কক্সিডিঅ'ষ্টেট জাতীয় ঔষধবিলাক আমি খুৱাই দিব লাগে। তাৰপিছত আৰু এটা মাৰাত্মক বেমাৰ আছে যিটো নেকি কুকুৰাৰো হয়, ৰাণীখেত বা নিউকেচেল ডিজিজ বুলি এটা ভাইৰাছজনিত বেমাৰ। এই ভাইৰাছজনিত বেমাৰটোৱে 100% মৃত্যুমুখত পৰে ইয়াৰ দ্বাৰা আক্ৰান্ত হ'লে। গতিকে সেই ৰাণীখেত বেমাৰটোৰ পৰা হাত সাৰিবৰ কাৰণে ৰাণীখেত বেমাৰৰ প্ৰতিষেধক ব্যৱস্থা আছে। সেইকাৰণে আমি পোৱালি জন্মৰ পৰা 7 দিনৰ ভিতৰতে আমি প্ৰথম পালি প্ৰতিষেধক ব্যৱস্থাটো কৰিব লাগে, চকুত বা নাকত দিব লাগে, আৰু সেইটো F1 ষ্ট্ৰেইন বুলি কয়। গতিকে সেই ভেকচিনটো দিলে আমাৰ চকুত প্ৰথম সপ্তাহত দিলে তাৰপিছতে আকৌ 6 সপ্তাহত ৰাণীখেত বেমাৰৰ আৰু এটা ভেকচিন আছে যাক R2B বুলি কয়, FDRD R2B R2B ভেকচিনটো আমি 6 সপ্তাহত পাখি তলত দিব লাগে। তাৰপিছত আমি পাৰিলে আৰু এনাদাৰ 25 উইকছত আৰু এটা দিব লাগে ভেকচিনটো। বছৰে বছৰে ভেকচিনটো দি থাকিলে ভাল, আৰু যিমান পোৱালি হ'ব পোৱালিবিলাকক এইধৰণে জন্মৰ পৰা 7 দিনৰ ভিতৰত, তাৰপিছত 6 সপ্তাহত ছালৰ তলত, আৰু 25 সপ্তাহত আৰু ভেকচিনটো দিব লাগে। আৰু এটা বেমাৰ আছে ব্লু কম বুলি কয়। ব্লু কম বেমাৰটোৰ দ্বাৰা আক্ৰান্ত হ'লে এটা ভাইৰাছজনিত বেমাৰ। ই কি হয়, দানা নাখায়, শুকাই খিনাই যায়, দুৰ্বল হয়, তাৰপিছত মানে আৰ্থিকভাৱে লোকচান হয় ফাৰ্মখনত। গতিকে ফাৰ্মাৰ্ছখিনি এইটো কথা লক্ষ্য ৰাখিব লাগে যাতে এই ধৰণৰ বেমাৰ নহ'বৰ কাৰণে তাৰ প্ৰতিষেধক ব্যৱস্থা আছে। আৰু কি হয়, ইহঁতৰ বেমাৰটো হ'লে ফেনযুক্ত জুলীয়া পায়খানা হয়, মূৰ আৰু ছালৰ বৰণ গাঢ় হ'বলৈ ধৰে, ব্লু টাইপৰ হৈ যায় গোটেই ছালখন মূৰখন। আপুনি পাখিৰ তলত দেখিলে দেখিব গোটেই যেন গাঢ় ৰঙৰ দিছে, ব্লু নিচিনা হৈছে। সেইকাৰণে সেইটো ব্লু কম ডিজিজ বুলি কয়। আৰু তাৰ কমটো যিটো কম বুলি কওঁ আমাৰ, সেইটো মানে তাত ব্লু কালাৰ হৈ যায়। আৰু এটা বেমাৰ আছে সিহঁতৰ অত্যাধিক লোকচান ভৰা বেমাৰ, ছালমোনেলচিছ। ছালমোনেলা পলোৰাম বুলি কয়, যাক হোৱাইট বেচিলেৰি ডায়েৰিয়া বুলি কয়। পায়খানাটো বগা হয়, এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়।
1: এই বেমাৰটো যুৱ তাৰ্কিবিলাকৰ হয়, এইটো আমি পোৰ্টছ বুলি কয়। যুৱবিলাক এই বেমাৰটোৰ দ্বাৰা আক্ৰান্ত হয়, ছালমোনেলচিছ, যিটো নেকি ছালমোনেলা পলোৰাম বীজাণুৰ দ্বাৰা হয়।
0: এই ছালমোনেলচিছ বেমাৰটোৰ হ'লে ইহঁতৰো আৰ্থিকভাৱে লোকচান হয়, মৃত্যুমুখত পৰে। আপোনাৰ 100% নমৰিলেও লাহে লাহে মৰি থাকে। আৰু ফাউল টাইফয়েড বুলি এটা বেমাৰ আছে, ফাউল টাইফয়েড বেমাৰ আছে, সেইটো ছালমোনেলা গেলিনেৰাম বেক্টেৰিয়াৰ দ্বাৰা হয়। গতিকে ছালমোনেলা গেলিনেৰামৰ দ্বাৰা হয়। গতিকে ইয়াৰ উপৰিও কিছুমান বেমাৰ আছে, হিমৰেজিক এণ্টাৰাইটিছ, ইনফেচিয়াক্স, চাইনোচাইটিছ, বিভিন্ন বেমাৰ আছে। এইবিলাক বেমাৰৰ কাৰণে প্ৰতিকাৰ আৰু প্ৰতিষেধকৰ ব্যৱস্থা আছে। ওচৰৰ পশু চিকিৎসকৰ লগত বা পশু চিকিৎসা বিষয়াৰ লগত যোগাযোগ কৰিলে কি ধৰণৰ ঔষধ খুৱাব লাগে, কি কৰিব লাগে, এই ধৰণে তেওঁলোকে ইয়াৰ প্ৰতিকাৰৰ প্ৰতিষেধক ব্যৱস্থা ল'ব, তেতিয়া সেই ফাৰ্মখন আৰ্থিকভাৱে লাভৱান হ'ব।
2: এবাৰ মই ডাক্তৰ সুভাষ শৰ্মাক সুধিব বিচাৰিছোঁ, কোনো লোকে যদি টাৰ্কি চৰাই প্ৰতিপালনৰ ক্ষেত্ৰত আগবাঢ়ি আহে, ফাৰ্ম নিৰ্মাণ কৰিব বিচাৰে, প্ৰথমেই কি কৰিব লাগিব?
1: প্ৰথমেতো

0: তেখেতে ঠাইটো চিলেকশ্যন কৰিব লাগিব, ওখ ঠাই এখন চিলেকশ্যন কৰিব
1: লাগিব। কমেও কিমান মাটি লাগিব?
0: দুটা পদ্ধতি আছে,
1: মুকলিকৈ ৰখা,
0: মুকলিকৈ ৰখা আৰু আবদ্ধভাৱে ৰখা। তো আবদ্ধকৈ ৰখা পদ্ধতি যদি ৰাখে তেতিয়াহ'লে বেছি মাটি নালাগে, ঘৰটো বনা যিখিনি মাটি দৰকাৰ হ'ব, কিমান চৰাই ৰাখিব সেই হিচাপত ঘৰটো ৰখাৰ হ'ব, মাটিৰ পৰিমাণটো কম লাগিব তাত। আৰু মুকলিকৈ যিটো ৰখা হয় খালি ৰাতি শোৱাৰ মানে থকাৰ কাৰণে ঘৰটো থাকে, সেইটোত মাটিৰ পৰিমাণ বেছি লাগিব, কিন্তু খৰচৰ পৰিমাণটো কম হ'ব সেইটোত। কিন্তু মুকলিকৈ ৰাখিলে দানাৰ খৰচটো কমি যাব, 50% দানাৰ খৰচটো কমি যাব, গতিকে লাভৰ পৰিমাণটো বেছি হ'ব। সেইটো ফাৰ্মাৰজনৰ ওপৰত হ'ব কেনেকুৱা ৰাখিব, কেনেকুৱা ৰাখিব পুহিব খুজিছে তেখেতে।
1: টাৰ্কি চৰাইৰ মাংস শৰীৰৰ বাবে কিমান উপকাৰী আৰু তাত কি গুণাগুণ থাকে অলপ জনাই দিয়ক আপুনি।
0: টাৰ্কি চৰাইৰ মাংস আমাৰ শৰীৰৰ বাবে খুবেই উপযোগী, কাৰণ ইয়াত বাকীবিলাক মাংস যেনেকুৱা ছাগলীৰ মাংস বা গাহৰিৰ মাংস, ব্ৰইলাৰ মাংস বা লোকেল মুৰ্গীৰ মাংস, এইবিলাকৰ তুলনাত টাৰ্কি মাংসত প্ৰটিনৰ পাৰ্চেণ্টেজটো বেছি থাকে। প্ৰতি 100 গ্ৰাম মাংসত 24.4 গ্ৰাম প্ৰটিন থাকে, আৰু এই প্ৰটিনৰ যিটো গুণাগুণ বহুত উন্নত, মুৰ্গীৰ মাংসৰ যিটো প্ৰটিন থাকে তাতকৈও বেছি উন্নত, কাৰণ ইয়াত যথেষ্ট পৰিমাণে এমাইনো এচিড থাকে, গতিকে ইয়াৰ গুণাগুণ বহুখিনি উন্নত হয়। ইয়াৰ উপৰি ইয়াত যিটো চৰ্বি থাকে এই মাংসত, চৰ্বিৰ পৰিমাণটো কম, 5.2, সেইটো এটা ভাল কথা। আৰু আমি জানো যে চৰ্বি দুই ধৰণৰ, এনে আমি ভাল চৰ্বি বা বেয়া চৰ্বি বুলি কওঁ, ইংৰাজীত যিটো চেচুৰেটেড বুলি কোৱা হয় বেয়া চৰ্বিটোক, আৰু ভাল চৰ্বিটোক আনচেচুৰেটেড বুলি কোৱা হয়। মানে বেয়া মানে এনে সেই নহয় যে চেচুৰেটেড চৰ্বি মানে সেইটো বেয়া চৰ্বি, সেইটোও আমাৰ দৰকাৰ। চেচুৰেটেড চৰ্বিটো আমাৰ যিমান শৰীৰত কোষ আছে, কোটি কোটি কোষ আছে, কোষবিলাকৰ যিটো চেল ৱাল সেইটো চেচুৰেটেড চৰ্বিৰ দ্বাৰাই তৈয়াৰী, গতিকে সেইটো বেয়া বুলি কোৱা হৈছে। মানে হাৰ্টৰ কাৰণে বেয়া হয় অত্যাধিক থাকিলে, কিন্তু সেইটোৰো দৰকাৰ আছে। কিন্তু ইয়াত টাৰ্কি মাংসত যিটো চৰ্বি থাকে সেইটো আনচেচুৰেটেড, সেইটো ভাল চৰ্বিটোৱে থাকে। আৰু ইয়াত আনচেচুৰেটেড ফেটি এচিড থাকে আৰু এচেঞ্চিয়েল ফেটি এচিড থাকে, এইবিলাক খুবেই ভাল আৰু আমাৰ শৰীৰৰ কাৰণে কোনো অপকাৰী নহয়। অকণমান পৰিমাণত কলেষ্ট্ৰল থাকে, কিন্তু সেইখিনি কলেষ্ট্ৰল আমাৰ শৰীৰক দৰকাৰে, গতিকে ই অপকাৰ নকৰে আৰু তেজত জমা নহয়। তেজত যেতিয়া জমা নহয় গতিকে সি অপকাৰ কৰাৰ কথা নাথাকে। ইয়াৰ উপৰি টাৰ্কিৰ মাংসত 3 ধৰণৰ ভিটামিন থাকে, ভিটামিন 3, যাক নেকি নিয়াচিন বা নিয়াচিনেমাইড বুলি কোৱা হয়, ভিটামিন B6, তাক পাইৰিডক্সিন বুলি কোৱা হয়, ভিটামিন B12, চাইনোকোবালমিন বুলিও কোৱা হয়। ইয়াৰ উপৰি যথেষ্ট পৰিমাণৰ খনিজ লৱণ থাকে, তাৰ ভিতৰত পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, আইৰণ, ছেলেনিয়াম, জিংক, ছডিয়াম, ফছফৰাছ ইত্যাদি। আপুনি জানি চাগে যে পটেছিয়াম আৰু ছডিয়ামৰ এটা নিৰ্দিষ্ট অনুপাত আছে, 5:1, সেই অনুপাতত যদি আমাৰ শৰীৰত থাকে ই আমাৰ শৰীৰৰ প্ৰেছাৰ, যিটো হাই প্ৰেছাৰ বা ল' প্ৰেছাৰ, এইটো মেইনটেইন কৰাত সহজ হয়। আৰু কেলছিয়াম আৰু ফছফৰাছ লগতে ভিটামিন D, এই 3টা বস্তু এটা অনুপাতত থাকিলে আমাৰ শৰীৰৰ হাড় আৰু দাঁত তৈয়াৰ কৰাত সহজ হয়। মেগনেছিয়ামটো আমাৰ হাৰ্ট হেলদি লৱণ বুলি কোৱা হয়, হাৰ্টৰ কাৰণে খুবেই দৰকাৰ, আৰু টোপনি অহাৰ ক্ষেত্ৰতো মেগনেছিয়ামৰ দৰকাৰ। আইৰণ আৰু ফলিক এচিড লগ হৈ পেলাই তেজৰ কণিকা সৃষ্টি হোৱাত সহায় কৰে, গতিকে আইৰণ থাকে। ছেলেনিয়ামটো আমাৰ শৰীৰৰ প্ৰতিৰক্ষা কামত ব্যৱহাৰ হয়। আকৌ থাইৰয়ডৰ যিটো দুটা হৰ্মন T3 T4, সেইটোৰ গঠনৰ ক্ষেত্ৰতো ছেলেনিয়ামৰ প্ৰভাৱ আছে। মাইকী মানুহৰ প্ৰজনন বা এনেকুৱা ধৰণৰ ক্ষেত্ৰতো ছেলেনিয়ামৰ যথেষ্ট প্ৰভাৱ আছে। তাৰোপৰি জিংকৰ অভাৱ হ'লে আমি খোৱা বস্তুৰ কোনো গন নাপাওঁ, সোৱাদ নাপাওঁ, ই প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। চুলি পাতল হৈ জিংকৰ ডেফিচিয়েঞ্চিৰ কাৰণে ভোক নলগা, কথা কোৱাৰ ভংগী সলনি হোৱা ইত্যাদিও জিংকৰ ডেফিচিয়েঞ্চিৰ কাৰণে হয়। ই কোষ বিভাজন আৰু কোষ বৃদ্ধিৰ ক্ষেত্ৰতো কাম কৰে, গতিকে সৰু ল'ৰা ছোৱালীৰ বৃদ্ধিৰ কাৰণে জিংকৰ খুবেই দৰকাৰ। জিংক ডেফিচিয়েঞ্চি থাকিলে সেই ল'ৰা ছোৱালীৰ গ্ৰ'থ নহয়। গতিকে আপুনি নিজেই গম পাইছে যে টাৰ্কি মাংস কিমান উন্নত জাতৰ, উন্নত মানদণ্ডৰ হ'ব পাৰিব। গতিকে আজিকালি মানুহ ইণ্টাৰনেট বা ChatGPT এইবিলাক পঢ়ি পেলাই গোটেই কথা গম পায়, আৰু মানুহে ভাল বস্তু লোৱাৰ কাৰণে পইচাৰ কথা চিন্তা নকৰে, নিজৰ দেহাটোৰ

0: বাহৰুল ইছলাম আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: ঘৰৰ খৰচৰ পইচা দিয়কচোন হেৰি।
2: এয়া ৰেচনৰ 15,000 টকা, পাচলিৰ 2,000 টকা
1: আৰু লাইট বিলৰ
2: এতিয়া 0 টকা কেনেকৈ দিওঁ বাৰু?
1: পাহৰিয়েই গৈছিলোঁ, এতিয়া ছ'লাৰ পেনেল লগালে ন, গতিকে যি 4,000 টকা বাছিল সেইখিনিৰে শ্বপিং কৰা যাওক।
2: পাক্কা PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্য ঘৰ .gov.in।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কিছু সময় পাছতে ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ, ৰাজ্যৰ প্ৰতিখন জিলাতে কাইলৈ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ, খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী, মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা, শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বানত ক্ষতি হোৱা সাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বিশেষ উদ্যোগ আৰু অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গুৱাহাটীৰ খানাপাৰাত 80 কোটি টকা মূল্যৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ। নমস্কাৰ, বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা আজি ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। আকাশবাণীয়ে সন্ধিয়া 7 বজাৰ পৰা ৰাষ্ট্ৰপতিৰ ভাষণ পোনপটীয়াকৈ প্ৰচাৰ কৰিব। দূৰদৰ্শনৰ সকলো চেনেল যোগেও এই ভাষণ সম্প্ৰচাৰ কৰা হ'ব। হিন্দী আৰু ইংৰাজী ভাষণৰ ঠিক পাছতেই দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহে নিজ নিজ আঞ্চলিক ভাষাত ৰাষ্ট্ৰপতিৰ ভাষণ সম্প্ৰচাৰ কৰিব। আকাশবাণীয়ে নিশা 9:30 বজাত ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হোৱা অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। সমগ্ৰ দেশত কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। ৰাজ্যৰ ভিন্ন প্ৰান্ততো স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত

0: বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। খানাপাৰাত হ'বলগীয়া কুচকাৱাজ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ অনুশীলন পূৰ্ণগতিত অব্যাহত আছে। স্বাধীনতা দিৱসৰ কুচকাৱাজত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু সংযোজন কৰা হ'ব। এছ এফ এছ স্কুলৰ ছাত্ৰীসকলৰ বেণ্ডে পৰিৱেশন কৰিবলগীয়া বিহু এইবাৰ কুচকাৱাজৰ মূল আকৰ্ষণৰূপে বিবেচিত হৈছে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। দেশৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰা খেলপথাৰলৈ আজি বিয়লি উলিওৱা হাৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো অংশগ্ৰহণ কৰে। দেশৰ স্বাধীনতা, অখণ্ডতা, ঐক্য আৰু সাৰ্বভৌমত্বৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি উলিওৱা এই গৌৰৱময় যাত্ৰা সন্দৰ্ভত সভাপতি দিলীপ শইকীয়াই এইদৰে কয়।
1: মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বান মৰ্মে 2022 চনৰ পৰা হৰ ঘৰ তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ হৈ আছে আৰু এইবাৰ 2026তো সমগ্ৰ দেশত এই হৰ ঘৰ তিৰংগা অভিযানত দলে বলে সকলে নামি পৰিছে আৰু আমি আজি গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আমি তিৰংগা যাত্ৰা আয়োজন কৰিলোঁ। দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বক যাতে কোনো ৰঙা চকু আগন্তুক দিনত দেখুৱাব নোৱাৰে, ভাৰত যেন আৰু ভৱিষ্যতৰ দিনত খণ্ডিত নহয়, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, গতিকে এই একাত্মতা বাৰ্তাটো জনজনলৈ আগবঢ়াই লৈ যাবৰ বাবে আমি এই তিৰংগা যাত্ৰা আয়োজন কৰিলোঁ।
0: বজালী জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিজেপিৰ বজালী জিলা সমিতিৰ সদস্যসকলে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে। কাৰ্যসূচীৰ শুভাৰম্ভ কৰি দলৰ বজালী জিলা সমিতিৰ সভাপতি মুকুট কলিতাই দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু বলিদানক স্মৰণ কৰাৰ লগতে প্ৰতিগৰাকী নাগৰিককে নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযান সফল কৰি তুলিবলৈ আহ্বান জনায়। কাৰ্যসূচীৰ অংশ হিচাপে আজি লাহৰীঘাট সমজিলা প্ৰশাসনৰ উপস্থিতিত লাহৰীঘাট উন্নয়ন খণ্ডৰ অংগনবাড়ী কৰ্মীসকলে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। গোৱালপাৰা জিলা প্ৰশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি প্ৰতিদিনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই উপলক্ষে আজি নটসূৰ্য ফণী শৰ্মা ভৱনত বিভাজন বিভীষিকা স্মৃতি দিৱস শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক চন্দন শৰ্মা মুখ্য বক্তা হিচাপে উপস্থিত থাকে। তেওঁ দেশ স্বাধীন হোৱাৰ সময়ত ভাৰত বিভাজনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষৰ বিভীষিকাৰ বিষয়ত আলোকপাত কৰে। 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। গৃহ বিভাগে প্ৰকাশ কৰা এখন জাননীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যৰ কেইবাগৰাকীও প্ৰশাসনিক তথা আৰক্ষী বিষয়া, অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান আৰু কাৰাগাৰৰ কৰ্মচাৰীক এই গুৰুত্বপূৰ্ণ পদকসমূহ প্ৰদান কৰাৰ কথা ঘোষণা কৰে। ইয়াৰে মুঠ 33 গৰাকী বিষয়া কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ সংকটকালীন বিশেষ সেৱা পদক আৰু 37 গৰাকীক উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ শান্তি শৃংখলা ৰক্ষা, সংকটময় পৰিস্থিতিত সাহসিকতাপূৰ্ণ সেৱা আৰু উৎকৃষ্ট কৰ্মৰ স্বীকৃতিস্বৰূপে প্ৰতি বছৰে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই পদকসমূহ প্ৰদান কৰা হয়। সংকটজনক পৰিস্থিতিত অসাধাৰণ সাহসিকতা আৰু প্ৰশংসনীয় সেৱা আগবঢ়োৱাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী, আই পি এছ বিষয়া অংকুৰ জৈন, পদ্মনাভ বৰুৱাকে ধৰি 33 গৰাকী বিষয়া কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা বঁটা আগবঢ়োৱা হৈছে। একেদৰে দীৰ্ঘদিনীয়া উৎকৃষ্ট সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ স্বীকৃতিস্বৰূপে আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, এ পি এছ বিষয়া পবীন্দ্ৰ কুমাৰ নাথ, দেৱাশীষ শৰ্মাকে ধৰি মুঠ 37 গৰাকী বিষয়া তথা জোৱানক মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক প্ৰদান কৰা হ'ব। দেশজুৰি কাইলৈ উদযাপিত হ'বলগীয়া 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত গোৱালপাৰা জিলা আৰক্ষীয়ে বিশেষ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত জিলা আৰক্ষীয়ে অসম মেঘালয় সীমান্ত অঞ্চলত নিশা যাপন কৰাৰ লগতে আজি পুৱা প্ৰায় 30 কিলোমিটাৰ দৈৰ্ঘৰ পথ চাইকেল সমদলেৰে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া নিচানগ্ৰামত উপস্থিত হয়। নিচানগ্ৰামত আৰক্ষীৰ দলটোৱে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰাৰ লগতে এখন সজাগতামূলক সভাও অনুষ্ঠিত কৰে। স্বাধীনতা দিবস উপলক্ষে মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলা হৈছে। বিশেষকৈ সীমান্তৰ নদী পথেৰে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে বিগত কেইবাদিন ধৰি অহৰ্নিশে পহৰাৰ ব্যৱস্থা কৰিছে।

0: এই সন্দৰ্ভত হুকছৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত ৰয়ে এইদৰে কয়।
1: সাধাৰণতে আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত আমাৰ যিটো জিৰ' লাইন বৰ্ডাৰ আছে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ইণ্ডিয়া বাংলাদেশ, তাতে BSF কণ্টিনিউ ডিউটি কৰি আছে তেওঁলোকে, আৰু এইপিনে আমি কৰি আছোঁ, কণ্টিনিউ ৰিভাৰ পেট্ৰলিং কৰি আছোঁ, আৰু কেতিয়াবা আমি তেওঁলোকৰ লগত জইণ্ট পেট্ৰলিং কৰোঁ। বৰ্তমান চিটুৱেশ্যন নৰ্মেল আছে, ধুনীয়া, কিন্তু এটা স্বাধীনতা দিৱস উপলক্ষে আমাৰ SSP মহোদয়ৰ নিৰ্দেশত তথা আমাৰ চাচনাৰ OC মহোদয়ৰ নিৰ্দেশত আমি কণ্টিনিউ ৰিভাৰ পেট্ৰলিং ডিউটি কৰি আছোঁ আৰু চিটুৱেশ্যন বৰ্তমান নৰ্মেল হৈছে।
0: স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰস্তুতিৰ অংশ হিচাপে সৈনিক কল্যাণ সঞ্চালকালয় আৰু 19খন জিলাৰ সৈনিক কাৰ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি বিভিন্ন দেশপ্ৰেমমূলক তথা জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ অংশস্বৰূপে হাৰ ঘৰ তিৰংগা, চাইকেল আৰু মটৰচাইকেল সমদল, গছপুলি ৰোপণ, সজাগতা সভা, সাংস্কৃতিক অনুষ্ঠান, দেশপ্ৰেমমূলক গান তথা প্ৰবন্ধ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। স্বাধীনতা দিৱসৰ তাৎপৰ্য জনসাধাৰণক অৱগত কৰা আৰু শান্তি, একতা তথা দায়িত্বশীল নাগৰিকৰ মূল্যবোধ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাই এই প্ৰাক স্বাধীনতা দিৱস উদযাপনৰ মূল লক্ষ্য। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বনত ক্ষতি হোৱা হাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে উদ্যোগ গ্ৰহণ কৰিছে। সেই অনুসৰি বানে ক্ষতি কৰা হাঁচিপতীয়া পুথিসমূহ পুনৰ উদ্ধাৰ কৰি বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেইসমূহ সংৰক্ষণৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। সেয়েহে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ অনুষ্ঠান প্ৰতিষ্ঠান অথবা ব্যক্তি বিশেষৰ হাতত থকা যিসমূহ হাঁচিপতীয়া পুথিৰ ক্ষতি সাধন হৈছে সেই পুথিসমূহ কলাক্ষেত্ৰ সমাজে সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কলাক্ষেত্ৰ সমাজে বিশেষজ্ঞৰ জৰিয়তে প্ৰয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থাৰ মাধ্যমেৰে সংৰক্ষণৰ দিহা কৰিব আৰু সংশ্লিষ্ট পক্ষই বিচাৰিলে পুথিসমূহ ঘূৰাই দিব বুলি প্ৰকাশ কৰিছে। ইপিনে পুনৰ উদ্ধাৰ কৰা পুথিসমূহ সংশ্লিষ্ট পক্ষই কলাক্ষেত্ৰলৈ আগবঢ়াব বিচাৰিলে তেনে পুথিসমূহ কলাক্ষেত্ৰ সমাজে কায়িকভাৱে সংৰক্ষণৰ দায়িত্ব বহন কৰিব। এই বিষয়ত সংশ্লিষ্ট পক্ষই সচিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, পাঞ্জাবাৰী, গুৱাহাটীৰ ঠিকনা যোগাযোগ কৰাৰ লগতে 9401801333 আৰু 8011050897 নম্বৰলৈ ফোন কৰিব পাৰিব। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সামাজিক সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই ব্যতিক্ৰমী চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সুধাকণ্ঠৰ চিৰযুগমীয়া গীতসমূহ ভিত্তি হিচাপে লৈ লক্ষ্যজনে লক্ষ্য পোৱা তুলিকা তুলি লোৱানা শীৰ্ষক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু স্নাতক শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে তিনিটা শাখাত আয়োজন কৰা এই প্ৰতিযোগিতা কাইলৈ পুৱা 10 বজাত দীপক সংঘৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জনাইছে। ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। বিশেষ টাস্ক ফৰ্চে আজি এনে এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই 80 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। টাস্ক ফৰ্চৰ এটা দলে গুৱাহাটীৰ ছয়মাইল চচলত থকা এটা ফ্লেটত অভিযান চলাই 10 কিলোগ্ৰাম হেৰইন জব্দ কৰে। ঘটনা সন্দৰ্ভত টাস্ক ফৰ্চে পাঞ্জাৱৰ লুধিয়ানাৰ হৰদীপ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী সিঙে হেৰইনখিনি পাঞ্জাৱলৈ নিয়াৰ পৰিকল্পনাৰে ফ্লেটটোত বাহাৰ পাতি আছিল। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে বিশেষ টাস্ক ফৰ্চে ফ্লেটটোত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰইনখিনি জব্দ কৰাৰ লগতে অভিযুক্ত হৰদীপ সিঙক গ্ৰেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ সমীপৰ গাড়ীগাঁৱৰ পৰা পূব ধাৰাপুৰ সংযোগী এখন দলং মুকলি কৰে। 2,56,00,000 ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখনে গুৱাহাটী মহানগৰৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। দলংখন উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ যোগাযোগ ব্যৱস্থাক অধিক সহজ, সুৰক্ষিত আৰু সুচল কৰি তুলিবলৈ ৰাজ্যৰ 1,000তকৈ অধিক কাঠৰ জৰাজীৰ্ণ দলং সকলো বতৰ অনুকূল হোৱাকৈ পকী দলঙলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ জৰিয়তে যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সেৱা, কল্যাণমূলক আঁচনিৰ সুবিধা অধিক সহজে আৰু দ্ৰুতগতিত উপলব্ধ কৰিব পৰা যাব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। কাৰ্যসূচীৰ পাছতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰুৱাপাৰাৰ 2 নম্বৰ উপপথত এটা কালভাৰ্ট মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকী এই ভ্ৰমণতে কেওটপাৰত থকা শ্ৰী শ্ৰী মা মনসা মন্দিৰো দৰ্শন কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কিছু সময় পাছতে ৰাষ্ট্ৰক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ভাষণ, ৰাজ্যৰ প্ৰতিখন জিলাতে স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ, খানাপাৰাত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী, ৰাজ্যৰ 69গৰাকী বিষয়া কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকসমূহ ঘোষণা, শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বানত

ক্ষতি হোৱা সাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বিশেষ উদ্যোগ আৰু গুৱাহাটীৰ খানাপাৰাত 80 কোটি টকা মূল্যৰ মাদক দ্ৰব্যসহ এজনক গ্ৰেপ্তাৰ। এতিয়া বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:50 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতেই 80তম স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে 8 বজাত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশবাসীলৈ 80 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে। দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তামিলনাডু ভ্ৰমণ কৰিব আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি স্কটলেণ্ডত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত পদক লাভ কৰা সামৰিক বাহিনীৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ পৰা এই উদযাপনৰ গুৰি ধৰিব। বায়ুসেনাৰ MI-17 শ্ৰেণীৰ 2খন হেলিকপ্টাৰেৰে অনুষ্ঠানস্থলীত পুষ্পবৃষ্টি কৰা হ'ব। ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগে লগে 21টা টোপধ্বনিৰে অভিবাদন জনোৱা হ'ব। পুষ্পবৃষ্টিৰ পাছত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশবাসীলৈ 80 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে। তেওঁ কয় যে প্ৰত্যেক ভাৰতীয়ই নিজৰ স্বপ্ন বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰা আৰু দেশক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰাৰ ভাৱনাৰে কাৰ্য সম্পাদন কৰাতে দেশৰ স্বাধীনতা লাভৰ সাৰ্থকতা প্ৰতিফলিত হ'ব। তেওঁ নিষ্ঠাবান শিক্ষক আৰু শিক্ষাৰ্থী, বিকাশৰ বাবে তৎপৰ বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসা সেৱাত ব্ৰতী চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, পৰিশ্ৰমী শ্ৰমিক আৰু অন্য অন্তদাতা কৃষক, এই সকলো শ্ৰেণীৰ লোকে নিজা প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকৰ লগতে খেলুৱৈ, শিল্পী, বুদ্ধিজীৱী, স্বেচ্ছাসেৱী সংগঠন, জনপ্ৰতিনিধি, ন্যায় ব্যৱস্থাৰ সৈতে জড়িত ন্যায়কৰ্মী, নিষ্ঠাবান অসামৰিক সেৱাৰ লোকসকল দেশৰ অৰ্থব্যৱস্থালৈ বৰঙণি আগবঢ়োৱা বিনিয়োগকাৰীসকল, স্বচ্ছতা অভিযানৰ অগ্ৰণী কৰ্মীসকলকে সামৰি দেশৰ বিভিন্ন বৰ্গৰ লোকসকলে সামূহিক প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তদুপৰি অন্য ক্ষেত্ৰত জড়িত সক্ৰিয় দেশবাসী আৰু সংবিধানৰ মতে কৰ্তব্য পালন কৰা প্ৰতিজন নাগৰিকে ৰাষ্ট্ৰ গঠনৰ গুৰুত্বপূৰ্ণ অংশীদাৰ বুলিও তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সেনাৰ জোৱানসকল আৰু আৰক্ষী বাহিনীৰ লোকসকলে তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ বাবে বিশেষভাৱে প্ৰশংসা কৰে। 2047 বৰ্ষলৈকে বিকাশৰ সংকল্পলৈ আগবঢ়াৰ পথত ৱয়ং ৰাষ্ট্ৰীয় জাগ্ৰিয়াম বেদবাক্যই আমাক সদায় প্ৰেৰণা দিয়ে বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বৰ্তমান দেশত চলি থকা ৰাষ্ট্ৰীয় অভিযানসমূহ জনসাধাৰণৰ অংশগ্ৰহণেৰে গতিশীল কৰিবলৈ চেষ্টা কৰা হৈছে বুলিও উল্লেখ কৰে।
2: মেৰে প্যাৰে দেশবাসী নমস্কাৰ। স্বতন্ত্ৰতা দিৱস কি পূৰ্ব সন্ধ্যা পৰ আপ সভিক মে ইচ ৰাষ্ট্ৰীয় পৰ্ব কি হাৰ্দিক বাধাই দেতি হওঁ। আপচে কুছ ঘণ্টা বাদ हमारे देश की स्वाधीनता के 80वें वर्ष का शुभारंभ होगा। देश विदेश में रहने वाले सभी भारतीय ये पर्व उल्लास के साथ मनाते हैं। हमारा तिरंगा

0: हमारे स्वाधीनता का प्रतीक है, इसे हम पूरी शान से फहराते हैं। 15 अगस्त 1947 के दिन भारत माता पराधीनता की बेड़ियों से मुक्त हुई। सभी देशवासी स्वतंत्र भारत की नियति के निर्माता बने। हम भारत के लोग अपने सपनों को साकार करने के अवसरों का उपयोग कर सके और भारत को सर्वश्रेष्ठ राष्ट्र बनाने की भावना से कार्य करें, इसी में स्वतंत्रता की सार्थकता है।
1: কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সাহসিকতা আৰু সেৱা পদকৰ বাবে 1057গৰাকী বিষয়া কৰ্মচাৰীৰ নাম ঘোষণা কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সাহসিকতা পদকৰ বাবে 272গৰাকী আৰক্ষী আৰু 29গৰাকী অগ্নি নিৰ্বাপক সেনাৰ জোৱানকে ধৰি 301গৰাকী জোৱানৰ নাম সম্বলিত এখন তালিকা আজি প্ৰকাশ কৰে। উল্লেখযোগ্য যে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা, অপৰাধ প্ৰতিহতকৰণ আৰু অপৰাধীক আটক কৰাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ সাহসী ভূমিকাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এইবেলি সাহসিকতা বঁটাৰ তালিকাত 197গৰাকী বামপন্থী সন্ত্ৰাসবাদ কবলিত এলেকাত, 51গৰাকী জম্মু আৰু কাশ্মীৰত, 12গৰাকী উত্তৰ পূৰ্বাঞ্চলত আৰু 41গৰাকী দেশৰ আন বিভিন্ন অংশত কৰ্মৰত জোৱানৰ নাম অন্তৰ্ভুক্ত হৈছে। আনহাতে মুঠ 92গৰাকী জোৱানলৈ বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদকৰ আগবঢ়োৱা হৈছে। এই তালিকাত আৰক্ষী সেৱাৰ 83গৰাকী, অগ্নি নিৰ্বাপক সেৱাৰ 4গৰাকী, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাৰ 3গৰাকী আৰু সংস্কাৰমূলক সেৱাৰ 2গৰাকী জোৱানৰ নাম অন্তৰ্ভুক্ত হৈছে। এইবোৰৰ বাহিৰেও কৃতিত্বমূলক সেৱাৰ বাবে 664টা পদক আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰা হৈছে। এই তালিকাত আৰক্ষী সেৱাৰ 606গৰাকী, অগ্নি নিৰ্বাপক সেৱাৰ 28গৰাকী, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাৰ 18গৰাকী আৰু সংস্কাৰমূলক সেৱাৰ 12গৰাকী জোৱানে স্থান লাভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তামিলনাডু ভ্ৰমণ কৰিব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে চেন্নাই, চেংগালপট্টু, তিৰুভাৰুৰ আৰু থাঞ্জাভুৰত শৈক্ষিক আৰু সাহিত্যানুষ্ঠানত অংশগ্ৰহণ কৰিব। দেওবাৰে চেংগালপট্টুৰ এছ আৰ এম ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকনলজিৰ 22সংখ্যক সমাৱৰ্তন অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব। চেন্নাইত নাগালেণ্ড, মণিপুৰ আৰু পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যপাল লাল গণেশৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত ইক'জ অৱ নেশ্যনেলিষ্ট মাইণ্ড শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব। সোমবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে থিৰুভাৰুত অৱস্থিত তামিলনাডু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 1ম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পৰৱৰ্তী সময়ত তেওঁ থাঞ্জাপুৰৰ ষষ্ঠ ডিমড বিশ্ববিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই ৰাজ্যৰ নাগৰিকসকলক, বিশেষকৈ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বিভাজনৰ সময়ৰ বেদনাদায়ক বুৰঞ্জীৰ স্মৃতি ৰোমন্থন কৰি দেশৰ জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি হৰ ঘৰ তিৰংগা অভিযান আৰু বিভাজন বিভীষিকাৰ স্মৃতি দিৱসৰ অংশ হিচাপে আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত উপস্থিত থাকি কয় যে প্ৰধানমন্ত্ী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শমতে 2022 চনত আৰম্ভ হোৱা হৰ ঘৰ তিৰংগা অভিযানে বৰ্তমান সময়ত গণ আন্দোলনৰ ৰূপ লৈছে আৰু সমগ্ৰ দেশতে দেশপ্ৰেমমূলক মনোভাৱৰ শক্তিশালী দৌৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাজনৰ সময়ৰ বেদনাদায়ক স্মৃতি ৰোমন্থন কৰে আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত হৰ ঘৰ তিৰংগা অভিযানৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি স্কটলেণ্ডত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত পদক লাভ কৰা সামৰিক বাহিনীৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সামৰিক বাহিনীৰ ব্যক্তিসকলৰ শাৰীৰিক আৰু মানসিক চাপক অতিক্ৰম কৰি প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ় বিশ্বাসৰ মানসিকতা প্ৰশংসাৰ যোগ্য। মল্লযুঁজত 6টা সোণৰ পদকৰ 4টা সোণৰ পদকেই মহিলা মল্লযুঁজাৰুসকলে লাভ কৰাৰ বিষয়ত মন্ত্ৰীজনে উৎফুল্লিত হৈ কয় যে এই মহিলা খেলুৱৈসকলে নিজৰ প্ৰদৰ্শনেৰে সাহসিকতাৰ পৰিচয় দিয়াৰ লগতে দেশৰ আন মহিলা খেলুৱৈসকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত প্ৰেৰণা যোগাব। এই অনুপ্ৰেৰণাই মহিলাসকলক দেশৰ বাবে সাহসেৰে সামৰিক সেৱা আগবঢ়োৱাত উৎসাহ যোগাব বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে সমাগত এছিয়ান গেমছ আৰু অলিম্পিক খেলত অংশগ্ৰহণ কৰিবলৈ বিচৰা খেলুৱৈসকলকো শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে কমনৱেলথ গেমছত ভাৰতে লাভ কৰা 39টা মেডেলৰ ভিতৰত ভাৰতীয় নৌসেনা বাহিনীক সামৰি এই খেলুৱৈসকলে 18টা পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডু আৰু মন্ত্ৰী পি নাৰায়ণৰ বিৰুদ্ধে উত্থাপিত অমৰাৱতী উন্নয়নৰ বাবে আবণ্টিত ভূমি একত্ৰীকৰণ আঁচনি বিষয়ত হোৱা অনিয়মৰ গোচৰত উচ্চতম ন্যায়ালয়ে কোনো

0: ধৰণৰ হস্তক্ষেপ নকৰে বুলি ঘোষণা কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে এই কথা স্পষ্ট কৰি দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে এই গোচৰৰ অপৰাধমূলক কাৰ্যবিধি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী এজনৰ অনুৰোধত আৰম্ভ কৰা বুলি পৰ্যবেক্ষণ কৰি কোনো কৃষকে এই ক্ষেত্ৰত অভিযোগ লৈ অহা নাই বুলি উল্লেখ কৰে। বিচাৰপীঠে আদালতত ৰাজনৈতিক বিষয়ত বাক বিতণ্ডা কৰিব নালাগে বুলি মন্তব্য কৰি 15 জুলাইৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই আবেদনখন নিষ্পত্তি কৰে। পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত মৌলিক অধিকাৰৰ সংৰক্ষণ, বিভিন্ন ঠাইত সংঘটিত হোৱা হত্যাকাণ্ডসমূহৰ দায়িত্ব গ্ৰহণ তথা নাগৰিক স্বাধীনতাৰ ওপৰত থকা প্ৰতিবন্ধকতা আঁতৰ কৰা ইত্যাদি বিষয়বোৰ সামৰি বিক্ষোভ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে এই অঞ্চলত পাকিস্তানী সংগঠনৰ দ্বাৰা হোৱা প্ৰায় 100 জন লোকৰ হত্যাৰ ঘটনা পোহৰলৈ আহিছে। প্ৰতিবাদকাৰীসকলে মৌলিক অধিকাৰৰ সুৰক্ষা তথা পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ বিভিন্ন ঠাইৰ নাগৰিকসকলে সন্মুখীন হোৱা বহু সমস্যা উত্থাপন কৰি কালি সুধানতি অঞ্চলত এই বিক্ষোভ প্ৰদৰ্শন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ ৰাষ্ট্ৰই কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে স্বাধীনতা দিৱসৰ প্ৰাক সন্ধ্যা দেশবাসীলৈ 80 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ভাষণ প্ৰদান কৰে। দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ উপ ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে তামিলনাডু ভ্ৰমণ কৰিব আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি স্কটলেণ্ডত অনুষ্ঠিত হৈ যোৱা কমনৱেলথ গেমছত পদক লাভ কৰা সামৰিক বাহিনীৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল

0: এবাৰ কি হ'ল? স্বৰ্গৰ ৰজা ইন্দ্ৰৰ উৰাৱতটোৰ কিবা এটা বিকাৰ হ'ল বুজিছেনে? একেবাৰে আপোনাক সেই চাৰি ঠেং জোকাৰি উৰাৱতে নাচে।
1: ঐ নাচে নাচ, ঐ নাচোন নেভাঙে।
0: এবাৰ যদি ঠেং নচুৱাই এবাৰ মূৰটো জোকায়। দেৱৰাজটো অবাক আপোনাৰ, আৰু বোলে মোৰ উৰাৱতটো কি হ'ল আকৌ?
1: তাৰপাছত এই মেল চপাই সকলোকে গোটাই লৈ ভাগে ভাগে সোধপোছ কৰিলে,
0: ভাগে ভাগে আলচ কৰিলে। কেনেহে বোলে
1: উবকি মেনকা নাচোন চাই চাই ঐৰাৱতৰ গাটো নাচোন লম্বিছে। কেনেহে বোলে
0: দেৱতা হ'ল কি হ'ল?
1: হে, দেৱতাৰ মাজতো পেট কপুটি আছে নহয়, কিবা থুমুৰি মাৰিছে কোনোবাই। তাৰপাছতহে আৰু যেনিবা বুঢ়া দেৱতা বৃহস্পতিয়ে চকু দুটা মুঠি ধ্যান কৰি আঙুলি মূৰত কিবা লিখি লিখি ক'লে, ঐৰাৱতৰে বিকাৰ মৰ্তৰ চুঙা বাদুলিৰ বাহিৰে আন কেৱে গুচাব নোৱাৰে।
0: চুঙা বাদুলিকনো এতিয়া স্বৰ্গলৈ আনে কোনে?
1: এইবোৰ গুণা কথা মেলুৱৈসকলৰ মাজত চলি থাকোঁতে জোপোকা মাৰি বহি থকা ফেঁচাই উৰুলি এজোকা দি ইন্দ্ৰৰ ফালে চাই বোলে, দেৱৰাজ, আপুনি চিন্তা কৰিব নেলাগে নহয়,
2: মই এটা গিয়ালে আনিব পাৰিম।
1: এইবুলি কৈয়ে চুঙ মাৰি ফেঁচা উৰি আহি ও মটৰ চুঙা বাদুলি বহা পালেহি। তাকে দেখি চুঙা চুইত সি বোলে, আও আৰু আমি দুটা নিশা ফুৰা জীৱ, কোনো কাহানী মোক মাত এষাৰি নিদিয়া, আজিনো কিহৰ গজত আহিলা?

0: চাই বোলে, কথাটো হওঁতে সঁচা আদেও? পাছে বোপা চুঙা, বৰ বিপদত পঢ়িয়ে আহিলোঁ, তুমি ৰক্ষা কৰিলেহে কোৱা আও। এইবুলি ফেঁচাই সোপাকে বখানি অ দুয়ো স্বৰ্গৰ ফালে উৰা মাৰিলে। স্বৰ্গ গৈহে চুঙা বিপদত পৰিল। ইমান চাফা চিকুণ ঠাই, এইবোৰ ক'তো বহিবলৈ ঠাই এখন বিচাৰি নাপায়হে নাপায়। উৰিহে আছে, উৰিহে আছে, যিনিয়ে চাই তিনিয়ে আপোনাৰ গোটেইখন সোণৰ গছ, ৰূপৰ পাত, গছৰ গুটি আৰু হীৰা মুকুতা। ইফালে পোহৰ হৈ অহাত চকুত টোপনি যাল, সিহঁত উপায় নাপায়, একেবাৰে আপোনাক চোৰ মাৰি গৈ ঐৰাৱতক কাণতে সোমাল। ঐৰাৱতেও ওচৰ খাই জিকা মাৰি দিলে নহয়, চুঙাও কৰফাল খাই পৰো যেন হৈ আকৌ উৰা মাৰি ঘূৰি পাকত আহি সেইখন কাণত সোমাল। এইবাৰো ঐৰাৱতে আপোনাক মূৰটো জোকাৰি জোকাৰি তাৰ কাণৰ ভিতৰৰ পৰা উলিয়াই পঠিয়ালে। যে চুঙা বাদুলিও ঐৰাৱতক কাণত সোমাইছিল, সেই ঐৰাৱতক কাণত যে মকৰাই জাল বান্ধিছিল, সেই জাল ফাটি তাত লাগি ধপধপাই থকা পোক পখিলাবোৰে মুক্তি পাই উৰা মাৰিলে। এই ঐৰাৱতো ভাল হ'ল। তাতে দেৱৰাজ খুচি হৈ চুঙালৈ বুলি চকুঠীয়া দোনেৰে কেইদোনমান সোণ, কেইদোনমান ৰূপ মাননী হিচাপে আগবঢ়ালে। পাছে দৰিদ্ৰ কপাল, ইমানবোৰ ধন তাৰ ভাগত নাই। আৰু কত পুইনৰ বলত জীৱৰ সৰগৰ মুখ দেখে সি নিধকে সোঁসৰি এটালৈ যাবলৈ পায়ো লিহিৰি বনতে হাতী হেৰুৱালে। সি বোলে কি ঠাই সেইবোৰহে, ক'তো শান্তিত বহিব নোৱাৰি, ইমান চাফা, দেখিয়েই বটিয়াওঁ বটিয়াওঁ লাগে। যি বা হাতীৰ কাণৰ ফুপতে লুকাওঁ বুলি ভাবিলোঁ, আৰু তাতো তাৰ মূৰ জোকাৰণিত ওলাই আহিবলগীয়া হ'ল নেও। সেইটো কাৰণতে সি চোঁ মাৰি কানিমুনি সন্ধিয়া মৰ্তলৈ নামি আহিল। কোন ৰূপ সোপাকে হেনো এতিয়াও স্বৰ্গৰ চুক এটাতে দম খাই পৰি আছে, আনোতা নাই। দেখিছেনে ঈশ্বৰ দৰিদ্ৰৰ কপাল? পাছে কওকচোন ঈশ্বৰ, এই চুঙা বাদুলি বহালেনো কি মন খুই আহিবলগীয়া হ'ল।
1: মাউতৰ কথা অন্ত পৰাৰ লগে লগেই বৰমেধিয়ে থুৰতে তেওঁ অহাৰ উদ্দেশ্যৰ কথা ক'লে।
2: মাউত বোপা, অহা বৃহস্পতিবাৰে তোমাৰ হাতীজনী লাগে।
0: এই হাতীগৰাকীক গুহা পাণ এজুৰি আৰু শিকি বইনা দিয়া নিয়ম, নিলগাই সেই মাউতৰ পাওনা দুৱনা ধৰা বন্ধা নিয়ম। পাছে কিহৰ গছত বা হাতী বিচাৰে?
2: মাউত বোপা, স্বয়ং সত্ৰাধিকাৰ মহাপ্ৰভুৱে তোমাৰ হাতীজনীৰ পিঠিত উঠি বৃহস্পতিবাৰে মৰিয়াহোলা মুৰুলীয়া গাঁৱলৈ গৈ ভকত বৈষ্ণৱ সবক দৰ্শন দিব বিচাৰিছে। হাতীৰ গৃহস্থক কথাটো কোৱা হ'ল, এতিয়া তোমাৰ ওপৰতে ভৰসা।
0: কৃষ্ণ কৃষ্ণ, ও স্বয়ং প্ৰভু ঈশ্বৰে মোৰ মাইচনা হাতীৰ পিঠিত বহি যাব, এয়া কম কথা নে? তেনেহ'লে প্ৰভুৱে আমাৰ মাইচনাৰ কথা গম পায়, তেৰা অন্ত জানি ৰাম ৰাম ৰাম, ও এখন মোক কপাল আৰু, ও আমাৰ মাইচনা হাতী, ও হাতী নহয় ঈশ্বৰ, ও সেইজনী সাক্ষাৎ ও দেৱী গোসানীও, চব বুজি পায় তাই নহয়, চব জানে। তাতে তাই চাহিনী, চাৰেং হৈ থাকোঁতে তাইক ধৰি অনা নহয়, ধৰি আনি খামৰিত থৈ এপষেক নৌহওঁতেই তাই আহোনত বহি কুম্ভস্থলত হাত ফুৰাই ফুৰাই যে গালো, অহ পৰ্বততে আছিলি মাই লতা পাত খাই।

0: বুলি তেতিয়াই তাই তলকা মাৰি গানটো শুনি ও সুৰডাল লৰাই লৰাই দুনাই গাবলৈ কয়। এই পাছে দাই দুখলে নধৰিব দেওঁ, আমাৰ এই পৰসাতখন আকৌ ধৰিব পহল নহয়। দেউতাও বোলো ঈশ্বৰো বোলো বোলো এইকণ গোন্ধে।
1: বৰমেধিয়ে মানুহটোৰ বাংফঙীয়া কথাৰ একো তত ধৰিব পৰা নাই। ক'ত দেৱৰাজ ইন্দ্ৰ, ক'ত চুঙাবাদুলি, ক'ত হাতী নিচুকোৱা গীত। গেলাই মাওঁতে লাহে লাহে হাতৰ কাষলৈ কানিৰ সঁজুলিখিনি চপাই আনি প্ৰসাদকণ খোৱাৰ দিহা কৰিলে। বৰমেধিয়ে থৰ লাগি মানুহটোৰ ক্ৰিয়াকাণ্ড চাই থাকিল। গেলায়ে তলমূৰ কৰি থাকিয়ে পুনৰ কথা আৰম্ভ কৰিলে।
0: এইকণ গোন্ধে বুজিছে, এবাৰ মেলা চিকা হ'লে যাওঁতে মোক বৰ হাগুনিয়ে পালে, খাই বৈ নিশা ধৰাত শুইছোঁহে আৰু। আমাৰ মাউত ফান্দি মিলাই মানুহ ছটা, আমাৰতো ধোৱাজনীবা দেই এই ঢেলাই বিচনা কৰি শুইছোঁ। তেনেতে প্ৰভু ঈশ্বৰ ধৰিলে নহয় মোক হাগনি বেমাৰে, ৰ একেবাৰে কানিয়ে কাপোৰে গৈছে, ৰক্ষা নাই, গোন্ধত গোটেইখন অৎকাৰ, উঠিবও নোৱাৰোঁ বহিবও নোৱাৰোঁ। উফ কি অৱস্থা, লগৰ এই মুখা উঠি লহৰ মাৰিলে, ঢেৰ সাও সপনি দিলে, বোলে তোৰ পিছফালে বাঁহ নাই আৰু হাতী ধৰিবলৈ হয়ো হয়, গৈয়ে আছে, নাই এটাও নাই, গোটেইবোৰ মোক তাতে এৰি পলাহে পটং মাৰিলে। মই বোলো আজি আৰু 12 বাজিল, ইয়াতে পপীয়া জীৱ বাজ হ'ব আৰু। অ তেনেতে যেনিবা খবৰ পাই সিটো ধৰাৰ পৰা আবিদুৰ নাজিৰাৰ ল'ৰা, এ বৰ ভাল ফান্দিহে সি লৰি আহিল। আহিয়ে বোলে কেকা তোমাৰ কি হৈছে? মই বোলো আবিদুৰ একো নুসুধিবি, মই মহিলো। সি বোলে কেকা মন পেলাই নিদিবা, বুকু খামি ডাঠ কৰা আৰু মই দেৱাই অকণ দিওঁ খোৱা, আল্লাৰ ফজলত ফজিৰলে গা টঙাব পাৰিবা। মই বোলো আবিদুৰ হেৰৌ তই গৰিয়াটোৰ হাতেৰে মই কেনেকৈ খাওঁ, পৰাচিত হ'ব লাগিব, পা পৰাচিত হ'বলৈ মোৰ হাতত ধনবিধ নাই দেওঁ। সিও একা চেকা নেৰে বোলে কেকা পাছৰ কথা পাছ, দেৱাই একেবাৰে বেহেস্তৰ, পৰমানি আগেয়ে খোৱা, এ দেহা ভাল হওক, কথাতে কয় নহয় বোলে আসমানৰ কুতুব তৰা আদমৰ জাত, সজাত মইনা সোমাই আছে ঘনাই লগাই মাত। কেকা এ সজাত সোমাই থকা মইনাটি অনেক যুগুতি অনেক আছিলা, ই এবাৰ দেও মাৰি ওলাই গ'লে সজা সেইভাগেই পৰি থাকিব, মইনাটি ধৰি ৰখাহে ইনচানিয়তৰ কাম, খোৱা হেলা নকৰিবা। হয়ো হয়ো যে এইকণ প্ৰসাদ ধৰিলোঁ, এই পেটৰ সেইভাগ সেইপিনে শুকাই আৰু তৰতৰীয়া মাৰিলে, পষেকত 2 কি 3 বাৰমানহে বাঢ়ি ফুৰিবলৈ যাওঁ, পাছে বদগুণো নোহোৱা নহয় আকৌ দেই। এবাৰ কি হ'ল, তেওঁ বেলি ফাগুণত খুন্দাই লাখুটিৰ পুতেক শিৱৰামৰ বিয়া, আমাৰ মাই চানা পিঠিত দৰা বহিছে, লগত থকি ধৰা ল'ৰাটিও আছে, বিয়া ঘৰ পাওঁ পাওঁ হৈছোঁহে, টিপা মাৰিও বায়ুকণ ধৰি ৰাখিব নোৱাৰিলোঁ, দুৰ্গন্ধ বাজ হৈ গৈছে। দৰাই বোলে ককাইটি তুমি যি পাত কাঁ ফাই এৰিছা এনেকুৱা আৰু এপাত এৰিলে মোৰ জীৱ উৰি যাব, সিফালে ৰভাৰ তলতে কইনাজনী ফুলতে বাৰী হ'বগৈ। মই বোলো শিৱৰাম সহিলে সম্পদে সহি সামৰি আহি থাকা, নাকৰ ৰুমাল টানকৈ ধৰা, সখী ল'ৰাটিকো কোৱা বিচনীয়ে বা দি আহক,

0: হাতে হাতে পৰমান পাঁচদিনা যৌতুকত ৰুদ্ধে সম্পত্তি পালে। তাতে মই শিৱৰামক ক'লো বোলো দেখিলা নহয় আৰু সহিলে কেনেকে সম্পদ পায়, মোহৰ গাড়ীৰে দুগাড়ী পালায় নহয়।
1: গাৰ চেলেংখনৰ ৰাগটো টানি লৈ বৰমেধিয়ে এনেয়ে নাকত সোপা দিলে। মাউতে এতিয়াও হাঁ না একো কোৱা নাই, সহিলেই সম্পদ পায় কি কয় মাউতে? তেনেকি গেলাই মাউতৰ এই বেলবেলনি সহিব লাগিব, কানিয়া গেলাইৰ এই কীৰ্তন কি শ্ৰৱণ কৰিব লাগিব, অন্যথা কি তেওঁৰ উদ্দেশ্য সফল নহ'ব? আকৌ এবাৰ দীঘলা বৰাৰ ওচৰলৈ যাব লাগিবনে? নাই, নোৱাৰি, দীঘলা বৰাৰ ঘৰলৈ কোনোপধ্যে আৰু যাব নোৱাৰি, তাতকৈ গেলাইৰ এই অকথ্য অত্যাচাৰ সহি যোৱাটোৱেই যুগুত হ'ব।
0: কেতিয়ালৈ বুলিলে প্ৰভু ঈশ্বৰে?
2: অহা বৃহস্পতিবাৰে পুৱাৰ ভাগতে সত্ৰৰ বাটচৰাতে মহাপ্ৰভুৱে হাতীৰ পিঠিত বহাৰ মানস কৰিছে।
0: তেনে ঈশ্বৰ, এই বিহানে বিহানে তাত গৈ মাইচানাক বইত কৰাব লাগিব।
1: চকু দুটি মুদি কিছু সময় কিবা চিন্তা কৰিলে গেলায়ে, তাৰপাছত বিৰবিৰাবলৈ ধৰিলে।
0: সোৱা মোৰ মাইচানা, দেৱী গোসানী সেইজনী চব গম পাই গৈছে, তাই গোসাই প্ৰভু তাইৰ পিঠিত বহিব, আৰু ভাগ্যৱতী তাই, চব জানে তাই, এই সৰব জানো এইজনী তাইৰ পিঠিত বহিব, সেয়াও মোৰ মাইচানাই জানি গৈছেও, তাইৰ পিঠিত এও নতুন গদলা পাই দিম, এ গোসাই প্ৰভু তাতে বহিব, এই নতুন ঠাংৰাংডালো পিন্ধাম তাই শৰীৰত, ডিঙিত নতুন দুলজি।
1: নিচাই ধৰিছিল মানুহটোক, সি আগৰে পৰাই কানি খাই আছিল, সেয়েহে পাছৰ তাৰ কথাবোৰ সৰু হৈ আহিছিল। বৰমেধিয়ে সঁহাৰি পাই আকৌ ভালৰি বোলালে।
2: বপা বৰমাউত, কথা দিলা যেতিয়া আমি এতিয়া প্ৰস্থান কৰোঁ, বৃহস্পতিবাৰে পুৱাতে সত্ৰৰ ধুৰাপাতত হাতী ৰখাবাগৈ, তোমাৰ ওপৰতে ভৰসা।
1: দুয়ো হাত জোৰ কৰি সেৱা কৰাৰ ভংগীত গেলাই মাউতে বৰমেধিৰ ভৰিৰ ফালে হাত দুখন থৈ বিৰবিৰাবলৈ ধৰিলে।
0: সোৱা স্বয়ং অধিকাৰ প্ৰভুৰৈ মোলৈ বাট চাই আছে, চাৰি হাতত শংখ চক্ৰ গদা পদ্ম, হবতাইশ্বৰ অন্তৰ্যামী গোসাঁই চব গম পাই গৈছে, ও আমাৰ মাইচানাও সৰব জানো গম পাই গৈছে তাই।

দিশ ধৱলীবৰণ নামঘৰৰ ডবাত কূপ পৰিছে, দুম দুদুম দুম দুমাদুম দুদুম দুদুম শুনা গৈছে শংখধ্বনি আৰু মৃদংগৰ বোল, আকাশ জ্যোতিষ্মান, চৌদিশৰ বৃক্ষলতিকা মুকুলিত পত্ৰপল্লৱেৰে সুশোভিত, বিচিত্ৰ বৰ্ণশোভাৰে সজ্জিত পুষ্পৰাজিয়ে পূবৰ পৰ্বতমালাৰ পৰা সততে বৈ থকা কুৰুৱা বতাহত আপোন সৌৰভ বিয়পাই দিছে। কুৰুৱা প্ৰবহমান এই ঠাই গেলাইৰ মাইচেনা হাতী সত্ৰৰ বাটচৰাৰ কাষত বৈত পৰিছে। সত্ৰাধিকাৰ মহাপ্ৰভুৱে লাহে লাহে বগাই হাতীৰ পিঠিত পাৰি দিয়া নতুন গদলাত বহিছে। কেঠাত বহি থাংৰাংডাল খামুচি ধৰিছে বৰমেধিয়ে। হাতীজনীৰ গাৰ পৰা খাৰুৱা গোন্ধ এটা বাহিৰ হৈছে। দুজনকৈ মাননীয় আৰোহীক মাইচেনাৰ পিঠিত বহুৱাবলৈ পাই গেলাইৰ মনলৈ গৰ্বৰ ভাৱ আহিছে। তাৰ গাত খাকী পোছাক, ডিঙিৰ দোল এডালত হস্তিচালনাৰ অমোঘ অস্ত্ৰ লাংচিং ওলমাই লৈছে।

আহোনত বহি দলচিত ভৰি সুমুৱাই লৈ গেলাই বয়ত পৰি থকা হাতীজনীক উঠিবলৈ আদেশ দিছে। তাৰপাছত আকৌ নিৰ্দেশ, ঘুম আগেত। হাতী আগবাঢ়িছে। ধনশিৰি নৈৰ পাৰে পাৰে হাতী আগবাঢ়িছে। পুৱাৰ ৰজাক টানকৈ ওলাইছে জেঠমহীয়া ৰোদ। এজাক ৰিপ ৰিপ বতাহো বৈ গৈছে। এখন বিশাল সেউজীয়া চাদৰৰ দৰে দেখা গৈছে নৈকানৰ লহপহকৈ বাঢ়ি অহা আহুধানৰ পথাৰবোৰ। পূবৰ ৰ'দ পৰি দূৰণিৰ বাহনীবোৰত সেন্দুৰীয়া আৰু ধোঁৱা বৰণে ছাঁ পোহৰৰ নক্সা কাটিছে। বিশাল মসৃণ সেউজীয়াৰ মাজত হাতীজনীক আৰু ধোঁৱা বৰণীয়া দেখা গৈছে। দূৰত পানীৰ ঘাটলৈ অহা তিৰোতাবোৰে হাতীৰ পিঠিত বহি যোৱা আৰোহীসকলক ৰৈ ৰৈ চাইছে। মাজে মাজে কাষৰ ঘাঁহ বন বিৰিণা সুৰেৰে উভালি হাতীজনীয়ে নেজ লৰাই লৰাই আগবাঢ়িছে। সুধ বগা সাজ পিন্ধা গোসাঁই আৰু বৰমেধিৰ অৱয়ব ৰ'দ পৰি কলা হাতীৰ পিঠিত জিলিকি উঠিছে।

0: উপন্যাস পাঠ অনুষ্ঠানটি ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পানচুইৰ ধাৰাবাহিক পাঠৰ ত্ৰয়োদশ খণ্ডটি শুনিলে। বৰমেধি আৰু গেলাই মাউতৰ চৰিত্ৰত অভিনয় কৰিলে উৎপল বৰা আৰু সুদীপ্ত শৰ্মা ভৰালীয়ে। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পানচুই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

কাইলৈ পুৱা 7 বজাত দেশৰ 80তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা পতাকা উত্তোলন কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনা হ'ব। মাননীয় প্ৰধানমন্ত্ৰীৰ এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰা হ'ব কাইলৈ।

0: ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমা বলৰ ভূমিকা সম্পৰ্কে জন সজাগতামূলক অনুষ্ঠান, লগতে এছ এছ বি বেণ্ডৰ স্বদেশ প্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ বিশেষ অনুষ্ঠান কাইলৈ অৰ্থাৎ 15 আগষ্টৰ সন্ধিয়া জি এছ ৰোডৰ চিটি চেণ্টাৰ মলত আৰু 16 আগষ্টৰ সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত এছ এছ বিৰ উদ্যোগত।
1: শ্ৰোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। চিত্ৰগীত অনুষ্ঠানত শ্ৰোতাসকলক এবাৰ শুনাবলৈ লোৱা হৈছে অঞ্জলি ছবিখনৰ এটি গীত ভূপেন হাজৰিকাৰ কণ্ঠত।
2: Yeah.

অঞ্জলি ছবিত সেয়া আছিল ভূপেন হাজৰিকা আৰু নমিতা বৰঠাকুৰ। চিত্ৰগীত অনুষ্ঠানত শ্ৰোতাসকলক এবাৰ শুনাব খুজিছোঁ অঞ্জলি ছবিখনিৰ আন এটি গীত নমিতা বৰঠাকুৰৰ কণ্ঠত।

শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো অৰণ্য ছবিৰ এটি গীত আৰতী মুখাৰ্জীৰ কণ্ঠত।

চিত্ৰগীত অনুষ্ঠানটিৰ শেষত আগবঢ়াইছো অৰণ্য ছবিখনিৰ আন এটি গীত দীপেন বৰুৱাৰ কণ্ঠত, আৰু এই গীতটিৰে সামৰা হ'ব আমাৰ আজিৰ চিত্ৰগীত।

0: চিত্ৰগীত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিঞ্জিৰাণী ডেকা। কাইলৈ দেশৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্সন্ধ্যা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত কয় যে 1947 চনৰ 15 আগষ্টত দেশে পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। দেশৰ সকলো নাগৰিক, বিশেষকৈ শিক্ষাৰ্থী আৰু শিক্ষক, বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, শ্ৰমিক আৰু কৃষক সকলোৱে নিজ নিজ প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2047 বৰ্ষত ভাৰতে স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব, সেয়েহে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে দেশে লাভ কৰা বিকাশৰ জৰিয়তে প্ৰতিগৰাকী লোকে যাতে উপকৃত হ'ব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংকল্প গ্ৰহণ কৰিছে। নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শক সাৰোগত কৰি দেশ আধুনিকতা আৰু বিকাশৰ পথত অগ্ৰসৰ হ'ব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ৱয়ং ৰাষ্ট্ৰে জাগ্ৰিয়াম বেদবাক্যই আমাক ৰাষ্ট্ৰৰ বাবে সদা সতৰ্ক হৈ থকাৰ প্ৰেৰণা দি আহিছে বুলিও তেওঁ উল্লেখ কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ লগতে স্বাধীন ভাৰতৰ বাবে বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়ন তথা ৰাষ্ট্ৰনিষ্ঠাৰ উচ্চ আদৰ্শ প্ৰস্তুত কৰে। ভাৰত মাতৃৰ এইসকল মহান সন্তানক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰণিপাত জনোৱাৰ লগতে তেওঁলোকৰ আদৰ্শৰে দেশে স্বাধীনতা লাভ কৰে আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাৰ কথাও তেওঁৰ ভাষণত উল্লেখ কৰে। ইপিনে, আজিৰ দিনটো বিভাজন বিভীষিকা দিৱস হিচাপে পালন কৰাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশ বিভাজনৰ সেই সময়ত সংঘটিত হিংসাত্মক ঘটনাত নিহত আৰু স্থানান্তৰণ যন্ত্ৰণা সহিবলৈ বাধ্য হোৱা সকলোকে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। সংবিধানত উল্লেখ থকা কাৰ্যপালিকা, বিধায়িনী তথা ন্যায়পালিকাৰ কৰ্তব্য আৰু দায়িত্বৰ কথা সোঁৱৰণ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকক সমতাৰ ভিত্তিত সন্মান তথা মৰ্যাদাসহ ন্যায় দিব পাৰিব লাগিব। শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা জ্যোতিকা ফুলে, সাবিত্ৰীবাই ফুলে আদি মহান লোকসকলৰ অৱদানক শ্ৰদ্ধাৰে উল্লেখ কৰে। শেহতীয়া কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ উল্লেখনীয় সফলতাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মহিলাসকলক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে চৰকাৰৰ প্ৰয়াসৰ কথাও উল্লেখ কৰে। সমগ্ৰ দেশত কাইলৈ 80 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰিব। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন জিলা সদৰত মন্ত্ৰী বিধায়কসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো 80 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। দেশৰ স্বাধীনতাৰ গৌৰৱময় যাত্ৰাৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰা খেলপথাৰলৈ আজি বিয়লি উলিওৱা হাৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো অংশগ্ৰহণ কৰে। হাৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে বজালি জিলা সমিতিৰ উদ্যোগত আজি পাঠশালাত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। লাহৰীঘাটতো আজি সমজিলা প্ৰশাসনৰ উদ্যোগত লাহৰীঘাট উন্নয়ন খণ্ডৰ অংগনবাড়ী কৰ্মীসকলে ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰে। গোৱালপাৰা জিলা প্ৰশাসনে হাৰ ঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি আজি নটসূৰ্য ফণী শৰ্মা ভৱনত বিভাজন বিভীষিকা স্মৃতি দিৱস শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। ডিব্ৰুগড়, বিশ্বনাথ, তামোলপুৰ, বাক্সা জিলাতো আজি হাৰ ঘৰ তিৰংগা অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

0: অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সংঘটিত শেহতীয়া গুলীচালনাৰ ঘটনা সন্দৰ্ভত গোগামুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে আজি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে এই ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি বিহাৰ লগতে ৰাজ্যত ইনাৰলাইন পাৰ্মিট প্ৰচলন কৰিবৰ বাবে চৰকাৰক দাবী জনায়। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বন্দে মাতৰমৰ পৰা ত্ৰিৰংগালৈ স্বাধীনতাৰ উদযাপন বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব গুৱাহাটী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নাট্যকাৰ তথা নাট পৰিচালক নৰেন পাটগিৰি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়াই। আমাৰ নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 6:50 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী, এতিয়া শুনক ভাৰতৰ অশীতিতম স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ।
3: মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া আপোনালোক আটাইকে মই এই ৰাষ্ট্ৰীয় উৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু কেইঘণ্টামানৰ পাছতেই আমাৰ দেশে স্বাধীনতা লভাৰ 80 বছৰৰ শুভাৰম্ভ হ'ব। দেশ বিদেশ সকলোতে ভাৰতীয়সকলে এই উৎসৱ আনন্দ উল্লাহেৰে উদযাপন কৰে। আমাৰ তিৰংগা আমাৰ স্বাধীনতাৰ প্ৰতীক। অতি গৌৰৱেৰে আমি এই পতাকা উৰুৱাওঁ। 1947 চনৰ 15 আগষ্টত ভাৰত মাতা পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হৈছিল। সকলো ভাৰতীয় স্বাধীন ভাৰতৰ ভাগ্য নিয়ন্তাত পৰিণত হ'ল। প্ৰত্যেক ভাৰতীয়ই নিজ নিজ স্বপ্নক বাস্তৱত পৰিণত কৰাৰ সুযোগ লাভ কৰা আৰু ভাৰতক সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ভাৱনাৰে প্ৰতিটো কাৰ্য সম্পাদন কৰা, ইয়াতেই স্বাধীনতা লাভৰ সাৰ্থকতা প্ৰতিফলিত হ'ব। নিষ্ঠাবান শিক্ষাৰ্থী আৰু শিক্ষক, বিকাশৰ বাবে তৎপৰ বিজ্ঞানী আৰু অভিযন্তা, চিকিৎসা সেৱাত ব্ৰতী চিকিৎসক আৰু স্বাস্থ্যকৰ্মী, পৰিশ্ৰমী শ্ৰমিক আৰু অন্নদাতা কৃষক, আটায়ে নিজা নিজা প্ৰয়াসেৰে ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হৈ আছে। প্ৰতিভাৱান খেলুৱৈ শিল্পীসকল, দিক নিৰ্দেশক বুদ্ধিজীৱী, স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মঠ সদস্যসকল, জনসেৱাত নিমজ্জিত জনপ্ৰতিনিধি, ন্যায় ব্যৱস্থাৰ সৈতে জড়িত ন্যায়কৰ্মী, নিষ্ঠাবান অসামৰিক সেৱাৰ লোকসকল, অৰ্থব্যৱস্থালৈ বৰঙণি আগবঢ়োৱা সৰু বৰ বিনিয়োগকাৰী, নিস্বাৰ্থ সমাজসেৱী আৰু স্বচ্ছতা অভিযানৰ অগ্ৰণী কৰ্মী, আমাৰ সকলো চাফাই কৰ্মীসকলে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। অন্য ক্ষেত্ৰত জড়িত সক্ৰিয় অসংখ্য দেশবাসী তথা সংবিধান অনুসৰি মূল কৰ্তব্য পালন কৰা সকলো নাগৰিক ৰাষ্ট্ৰ গঠনৰ গুৰুত্বপূৰ্ণ অংশীদাৰ। মই হৃদয়েৰে তেওঁলোকৰ প্ৰশংসা কৰিছোঁ। আমাৰ তিনিও সেনাৰ জোৱানসকল, সকলো আৰক্ষী বাহিনীক মই তেওঁলোকৰ কৰ্তব্য নিষ্ঠাৰ বাবে বিশেষভাৱে প্ৰশংসা কৰিছোঁ। বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ মান মৰ্যাদা বঢ়োৱা প্ৰৱাসী ভাৰতীয়সকল আৰু দূতাবাসত কাৰ্যৰত ভাৰতীয়সকলক মই প্ৰশংসা কৰিছোঁ। প্ৰিয় দেশবাসী, স্বাধীনতাৰ শতাব্দী বৰ্ষ 2047লৈকে বিকশিত ভাৰত নিৰ্মাণৰ লক্ষ্যেৰে আমি অগ্ৰসৰ হৈ আছোঁ। আমাৰ সংকল্প যে বিকাশৰ লাভ যাতে নিশ্চজনলৈকে সকলোৱে পায়, নিজৰ সমৃদ্ধ ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শক সৰুগত কৰি আমি আধুনিক বিকাশৰ পথত অগ্ৰসৰ হৈছোঁ। ৱয়ং ৰাষ্ট্ৰে জাগ্ৰিয়াম, এই বেদবাক্যই আমাক প্ৰেৰণা দিয়ে যে আমি সদায়ে আমাৰ ৰাষ্ট্ৰৰ বাবে সজাগ থাকিব লাগে। আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পৃথক বিচাৰধাৰাৰ পাছতো লক্ষ্য একেই আছিল, ভাৰতৰ স্বাধীনতা। স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম প্ৰত্যেকৰে ওঠত বিৰিঙিছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত অসংখ্য দেশবাসী স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিল।

বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰে সামাজিক উন্নয়ন তথা ৰাষ্ট্ৰনিষ্ঠাৰ উচ্চ আদৰ্শ প্ৰস্তুত কৰিলে। ভাৰত মাতৃৰ সেই সকলো মহান সন্তানক মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছো, যিসকলৰ আদৰ্শেৰে আমাৰ দেশ স্বাধীন হ'ল আৰু প্ৰগতিৰ দিশত আগবাঢ়িল। আজি 14 আগষ্টৰ দিনটো আমি বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰোঁ। আজি আমি সেই লক্ষ লক্ষ দেশবাসীক সোঁৱৰোঁ, যিসকল বিভাজনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত নিহত হ'ল অথবা স্থানান্তৰৰ যন্ত্ৰণা সহিবলৈ বাধ্য হৈছিল। সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত লাখ লাখজন শৰণাৰ্থী হ'বলগীয়া হ'ল, বিভাজনৰ বিভীষিকা সহিবলগীয়া হ'ল। ইমানৰ পাছতো তেওঁলোকে নিজা পৰিচয় ত্যাগ কৰা নাছিল। যেতিয়া আমাৰ দেশ স্বাধীন হ'ল, সেই সময়ত দেশ বিভাজনৰ গভীৰ পৰিণামৰ লগতে 550তকৈও অধিক ৰাজকীয় ৰাজ্যক নৱস্বাধীন ভাৰতৰ সৈতে চামিল কৰা কাৰ্যও অসাধাৰণ প্ৰত্যাহ্বান আছিল। চৰ্দাৰ পেটেলে ৰাজতন্ত্ৰৰ ব্যৱস্থাৰ বিলোপ ঘটাই আমাক স্বাধীন প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত কৰিলে। এখন কৃতজ্ঞ ৰাষ্ট্ৰৰ হৈ আধুনিক ভাৰতৰ একতাৰ শিল্পী লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ পবিত্ৰ স্মৃতিত মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। প্ৰিয় দেশবাসী, ভাৰতীয়ৰ দ্বাৰা প্ৰণীত আমাৰ সংবিধান নাগৰিকসকলৰ অংশীদাৰিত্বৰ আধাৰত প্ৰতিষ্ঠিত। জনসাধাৰণৰ অংশগ্ৰহণ প্ৰজাতন্ত্ৰৰ জননী ভাৰতভূমিত সদায়েই বিদ্যমান। সেই ভাৱনাকে নতুন শক্তিৰে আমাৰ দেশবাসীয়ে আগবঢ়াই আছে। ৰাষ্ট্ৰীয় অভিযানসমূহক জনসাধাৰণৰ অংশগ্ৰহণেৰে গতিশীল কৰা হৈছে। এয়া আমাৰ প্ৰজাতন্ত্ৰৰ অনুপ্ৰেৰণামূলক প্ৰাপ্তি। আমাৰ সংবিধানৰ মুখ্য আদৰ্শ হৈছে মৰ্যাদা আৰু সুযোগৰ সাম্যতা তথা প্ৰত্যেক ব্যক্তিৰ মৰ্যাদা ৰক্ষা। আজি সাধাৰণ অৱস্থাৰ নাগৰিকে অনেক ক্ষেত্ৰতে নিজৰ অসাধাৰণ অৱদান আগবঢ়াইছে। ই মোৰ মনত এই প্ৰত্যয় জন্মাইছে যে আজি ভাৰতত প্ৰত্যেক ব্যক্তিয়ে ডাঙৰ সপোন দেখিবও পাৰে আৰু তাক বাস্তৱত ৰূপায়িতও কৰিব পাৰে। আমাৰ সংবিধানত কাৰ্যপালিকা, বিধায়িনী তথা ন্যায়পালিকাৰ কৰ্তব্য আৰু দায়িত্বৰ কথা স্পষ্টভাৱে উল্লেখ আছে। জনপ্ৰতিনিধিসকলৰ কৰ্তব্য হৈছে তেওঁলোকে বিধায়িনী বৈঠকত জনসাধাৰণৰ আশা আকাংক্ষাসমূহক যাতে সজোৰে উত্থাপন কৰে। কাৰ্যপালিকাৰ কৰ্তব্য হৈছে জনহিত আৰু ৰাষ্ট্ৰহিতৈষী নীতিসমূহক বাস্তৱত ৰূপ দিয়া। ন্যায় ব্যৱস্থাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ কৰ্তব্য হৈছে সমাজৰ বঞ্চিত তথা দৰিদ্ৰজনেও যাতে ন্যায়ৰ পৰা বঞ্চিত নহয়। প্ৰতিগৰাকী নাগৰিক, বিশেষকৈ বঞ্চিত লোকসকলক সমতাৰ ভিত্তিত সন্মানসহিতে সঠিক সময়ত ন্যায় দিব পাৰিব লাগিব। প্ৰিয় দেশবাসী, যোৱা এটা দশকতকৈও অধিক সময় ধৰি আমাৰ দেশে দ্ৰুত গতিত সমাৱেশী উন্নয়ন কৰিবলৈ সক্ষম হৈছে। ঐতিহ্য আৰু উন্নয়নৰ সমন্বয়ক অগ্ৰাধিকাৰ দিয়া হৈছে তথা বিকাশৰ দশকত পুৰণি অনেক অৱৰোধক আঁতৰাই পেলোৱা হৈছে। আমাৰ দেশবাসীয়ে মহাত্মা জ্যোতিকা ফুলেৰ 200 বছৰীয়া জয়ন্তী পালন কৰিছে। মহাত্মা ফুলে আৰু বিপ্লৱজ্যোতি সাবিত্ৰীবাই ফুলেৰ সামাজিক ন্যায়, শিক্ষা, মহিলা সবলীকৰণ আৰু সমানতাৰ ক্ষেত্ৰখনলৈ ঐতিহাসিক যোগদান আছিল। তেওঁলোকৰ আদৰ্শ অনুযায়ী বিগত কিছু বছৰ ধৰি সমাজৰ বঞ্চিতসকলক আগুৱাই নিয়াৰ লক্ষ্যক ৰাষ্ট্ৰীয় স্তৰত অগ্ৰাধিকাৰ দিয়া হৈছে। মহিলা শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ নতুন কীৰ্তিমান স্থাপিত হৈছে। 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰি তোলা হৈছে। বিশ্বৰ সবাতোকৈ ব্যাপক বিত্তীয় সমাৱেশ আঁচনি জনধন যোজনাৰ জৰিয়তে প্ৰায় 59 কোটি লোকৰ বেংক একাউণ্ট খোলা হৈছে। ইয়াৰে 32 কোটি বেংক খাতাধাৰক হৈছে মহিলা। 80 কোটি লোকলৈ বিনামূলীয়া ৰেচন যোগান ধৰি তেওঁলোকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰা হৈছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনিৰ জৰিয়তে 60 কোটি নাগৰিকক প্ৰতি বছৰে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সুবিধা প্ৰদান কৰা হৈছে। কিষাণ সন্মান

বিধি তথা কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে খেতি, ডেইৰী, মৎস্যপালন আৰু মৌ পালন আদি কাৰ্যৰ সৈতে জড়িত কৃষক ভাই ভনীসকল সমৃদ্ধ হৈছে। বিশ্ব ইতিহাস সাক্ষী যে সাংস্কৃতিক আত্মবলৰ আধাৰত হোৱা উন্নয়নে গতিশীল আৰু স্থায়ী ৰূপ পায়। আজি দেশত জনচেতনা জাগ্ৰত হৈছে যে সাংস্কৃতিক গৌৰৱৰ ধাৰণাই দেশৰ সাৰ্বভৌমত্বক আত্মিক শক্তি প্ৰদান কৰে। আমাৰ পূৰ্বপুৰুষসকলে জ্ঞান বিজ্ঞান, কলা সংস্কৃতি, আধ্যাত্মিকতা আৰু সদাচাৰৰ অমূল্য মূল্যবোধ আমাক দি গৈছে। আমি ঐতিহ্য আৰু উন্নয়নৰ সমন্বয়ৰ সৈতে আগুৱাই গৈ আছোঁ। আমাৰ দেশত বিশ্বৰ সবাতোকৈ বৃহৎ আৰু উত্তম ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ বিকশিত কৰা হৈছে। গ্ৰাম্যাঞ্চলৰ সৰু সৰু দোকান তথা চহৰ নগৰৰ অলিয়ে গলিয়ে আজিকালি লেনদেন ডিজিটেল পদ্ধতিত কৰা হয়। বিশ্বৰ আধাতকৈও অধিক ৰিয়েল টাইম ডিজিটেল ট্ৰানজেকশ্যনছ এতিয়া ভাৰততেই হয়। আমাৰ দেশবাসী আৰু চৰকাৰে মিলি ডিজিটেল বিপ্লৱৰ উদাহৰণ বিশ্বৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে। প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি চৰকাৰে জনকল্যাণৰ সা সুবিধাসমূহক পাৰদৰ্শিতাৰে প্ৰতিগৰাকী নাগৰিকলৈ যোগান ধৰিছে। আমাৰ দেশত ৰাষ্ট্ৰীয় ঘাইপথ, জল পৰিবহণ পথ, ৰেলৱে আৰু আকাশী পথত আধুনিক বুনিয়াদী ব্যৱহাৰেৰে অভূতপূৰ্ব সমাহাৰ ঘটোৱা হৈছে। ইয়াৰ দ্বাৰা নতুন নতুন উদ্যোগৰ সুবিধাৰ সৃষ্টি হৈছে, নতুন নতুন নিয়োগৰ সুবিধা আহিছে আৰু বিনিয়োগকাৰীসকলৰ বিশ্বাসো বাঢ়িছে। প্ৰিয় দেশবাসী, বিশ্বৰ বহু ঠাইত বিৰাজ কৰা যুদ্ধ আৰু অস্থিৰতাই বহু দেশক প্ৰভাৱিত কৰিছে। এনেকুৱা পৰিস্থিতিতো আমাৰ দেশৰ অৰ্থব্যৱস্থা আনতকৈ দ্ৰুতগতিৰে বিকশিত হৈছে আৰু বিশ্বৰ এক শ্ৰেষ্ঠ অৰ্থনীতিলৈ পৰ্যবেক্ষিত হৈছে। অৰ্থনৈতিক সমীক্ষা অনুসৰি আমাৰ দেশৰ উন্নয়নৰ গতিৰ হাৰ বিশ্বৰ সামূহিক বিকাশৰ হাৰতকৈ দুগুণৰ বেছি হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দ্বাৰা আমাৰ অৰ্থনৈতিক প্ৰগতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ বুনিয়াদ আৰু শক্তিশালী হৈছে। আধুনিক উন্নয়নৰ পথত আগবাঢ়ি যোৱাৰ লগতে সংৰক্ষণৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই বিশ্ব পৰ্যায়ত অগ্ৰণী ভূমিকা লৈছে। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2030ৰ কিছুমান লক্ষ্যক আমাৰ দেশে নিৰ্ধাৰিত সময়তকৈ আগতেই অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। পুনৰ ব্যৱহাৰযোগ্য শক্তিক্ষেত্ৰৰ উন্নয়নৰ দিশত যোৱা কেইটামান বছৰত অভূতপূৰ্ব সফলতা লাভ কৰা হৈছে। আমাৰ বৈদেশিক নীতিৰ ভেটি হৈছে দেশৰ হিত সাধন। শান্তি, সহযোগ, আলাপ আলোচনা তথা বসুধৈৱ কুটুম্বকম আদৰ্শ আমাৰ বৈদেশিক নীতিৰ মূল স্তম্ভ। অৰ্থনৈতিক সহযোগিতা বঢ়োৱা তথা পাৰস্পৰিক সমৃদ্ধিক আৰু দৃঢ় কৰিবৰ বাবে আমি অনেক দেশৰ সৈতে মুক্ত বাণিজ্যিক চুক্তি কৰিছোঁ। গ্ল'বেল ছাউথ অৰ্থাৎ বিশ্বৰ দক্ষিণ গোলাৰ্ধৰ দেশসমূহৰ সৈতে সম্বন্ধ গাঢ় কৰা হৈছে। বিশ্বমঞ্চত আমাৰ দেশৰ সন্মান বাঢ়িছে। আমি নীতি নিয়ম আধাৰিত আন্তৰ্জাতিক শৃংখলাত বিশ্বাস কৰোঁ। আমাৰ প্ৰচেষ্টা হৈছে যে ৰাষ্ট্ৰসংঘকে আদি কৰি বহুপক্ষীয় আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহত সকলোৰে সমুচিত প্ৰতিনিধিত্ব সুনিশ্চিত কৰা। আমাৰ এই প্ৰচেষ্টাক বিশ্বৰ বহু দেশে সমৰ্থন কৰিছে। প্ৰিয় দেশবাসী, আমাৰ প্ৰাকৃতিক সম্পদসমূহত আমাৰ যিমান অধিকাৰ আছে, আমাৰ ভৱিষ্যৎ প্ৰজন্মৰো সিমানেই অধিকাৰ আছে। আমি আমাৰ কোনো কাৰ্যৰ দ্বাৰা আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ অধিকাৰ যাতে খৰ্ব নহয় সেয়া সুনিশ্চিত কৰিব লাগিব। আমি যাতে তেওঁলোকক অধিক প্ৰাকৃতিক সম্পদ প্ৰদান কৰি যাব পাৰোঁ সেয়া প্ৰয়াসহে হ'ব লাগে। পৰিৱেশ সংৰক্ষণ বা পাৰিপাৰ্শ্বিকতা অক্ষুণ্ণ ৰখাৰ প্ৰতি থকা আমাৰ আস্থা দৰাচলতে আমাৰ পৰম্পৰাৰে এটা অংগ। চাওতালী ভাষাৰ এটা সৰল গীতত আমি এক গভীৰ বাৰ্তা পাওঁ। পণ্ডিত ৰঘুনাথ মুৰ্মুৰ দ্বাৰা ৰচিত সেই গীতৰ কিয়দাংশৰ ভাৱাৰ্থ এনেধৰণৰ। এই গীতত এজোপা গছ সম্পূৰ্ণ শুকাই মৰহি যোৱাৰ বাবে ক্ৰন্দনমুখৰ এটি ভাটৌৰ বৰ্ণনা দি কবিয়ে কৈছে, "সেই মোৰ ভাতৃসকল মৃতপ্ৰায় বৃক্ষক প্ৰত্যক্ষ কৰি

ভাটৌ পক্ষীয়ে বেদনাকাতৰে কান্দিবলৈ ধৰিছে। হে মোৰ ভাতৃসকল, মানৱ সংস্কৃতিৰূপী বৃক্ষৰ বিনাশ হোৱা লক্ষ্য কৰি আমি মানৱ সমাজে কিয় কন্দা নাই বাৰু? এই গীতৰ তাৎপৰ্য হৈছে যে সকলো মানুহেই মানৱীয় প্ৰমূল্য তথা প্ৰকৃতি ৰক্ষণাবেক্ষণত তৎপৰ হৈ থাকিব লাগে। ফুলে ফলে পাতে জাতিষ্কাৰ এজোপা গছ মানৱ জাতিৰ শাৰীৰিক আৰু নৈতিক সুস্থতাৰ প্ৰতীক। মাতৃৰ বাবে এজোপা গছ তথা লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট অৰ্থাৎ লাইফ জাতীয় অভিযানসমূহৰ মূল ভাৱনাৰ অনুৰূপে সকলোৱে ব্যক্তিগত তথা সমূহীয়াভাৱে প্ৰচেষ্টা হাতত ল'ব লাগে। মোৰ প্ৰিয় দেশবাসী, মই এটা কথা লক্ষ্য কৰি বৰ আনন্দ অনুভৱ কৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ কন্যাসকলে চমকপ্ৰদ প্ৰদৰ্শন কৰিছে। লগতে কৃষি উৎপাদন বঢ়োৱাত অংশগ্ৰহণ কৰা ড্ৰোন দিদিৰ পৰা আৰম্ভ কৰি ভাৰতীয় বায়ুসেনাত ফাইটাৰ কম্বেট লীডাৰ পদত অধিষ্ঠিত হোৱালৈকে বিভিন্ন ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে। অলপতে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13টা স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে 8টা পদক আমাৰ জীয়ৰীসকলে লাভ কৰিছে। মহিলাসকলৰ আৰ্থিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি হৈছে। আত্মসহায়ক গোটসমূহত 10 কোটিতকৈও অধিক মহিলা সদস্য আছে। 3 কোটি মহিলাক লাখপতি বাইদেউ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল আৰু এই লক্ষ্যত উপনীত হৈছে। এতিয়া আমাৰ দেশে 3 কোটি মহিলাক নতুনকৈ লাখপতি বাইদেউ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। মুদ্ৰা যোজনাৰ অধীনত সুবিধা লাভ কৰা উদ্যমীৰ ভিতৰত 3/2 মহিলা হিতাধিকাৰী। মহিলাসকলক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াসৰ লগে লগে আমি দেখিছোঁ বিভিন্ন ক্ষেত্ৰত মহিলাক নেতৃত্ব প্ৰদান কৰা হৈছে। ভোটদানৰ ক্ষেত্ৰতো মহিলাৰ অংশগ্ৰহণ বৃদ্ধি আমাৰ গণতন্ত্ৰৰ বিশেষ সফলতা। লোকসভা আৰু বিধানসভাত মহিলাৰ 33% প্ৰতিনিধিত্ব সংৰক্ষণ কৰাৰ বাবে 2023 বৰ্ষত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হৈছে। এই অধিনিয়মৰ লক্ষ্যপ্ৰাপ্তিৰ জৰিয়তে মহিলাৰ নেতৃত্ব বৃদ্ধি হ'ব, লগতে আমাৰ গণতন্ত্ৰৰ সৰ্বাংগীন বিকাশ হ'ব। দেশৰ মুঠ জনসংখ্যাৰ 65% ব্যক্তিৰ আয়ুস 35 বছৰতকৈও কম। এই যুৱ জনসংখ্যা আমাৰ মূল্যৱান সম্পদ। আমাৰ দেশৰ যুৱশক্তি প্ৰতিভাশালী, দৃঢ়প্ৰতিজ্ঞ আৰু পাৰদৰ্শী। তৃণমূল পৰ্যায়ত যুৱকসকলে বিভিন্ন সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা পাৰদৰ্শী আৰু ব্যৱহাৰিক জ্ঞান সম্পন্ন সমাধানত মই দেশৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ পৰিচয় পাওঁ। কেৱল 28 বছৰৰ মধ্যবয়সৰ যুৱশক্তিয়ে অলপতে ৰকেটৰ সফল প্ৰক্ষেপণেৰে মহাকাশ অন্বেষণত এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ অনেক যুৱক যুৱতীয়ে স্বনিয়োজনৰ পথত অগ্ৰসৰ হৈ আনৰ বাবেও কৰ্মসংস্থাপনৰ বাট মুকলি কৰাৰ সংস্কৃতি গঢ়ি তুলিছে। যুৱ উদ্যমীসকলৰ অংশগ্ৰহণৰ বাবেই আমাৰ দেশত এক শক্তিশালী ষ্টাৰ্টআপ ইক'ছিষ্টেম বিকশিত হৈছে। বিশ্বৰ বৃহৎ উদ্যোগসমূহ ভাৰতৰ যুৱক যুৱতীৰ প্ৰতিভা তথা কামৰ ধাউতিৰ বাবে আকৰ্ষিত হৈছে আৰু তেওঁলোকক নেতৃত্বৰ ভূমিকাত নিয়োগ কৰিছে। এইসকল যুৱক যুৱতীয়ে বিশ্বৰ সন্মুখত ভাৰতৰ যুৱশক্তিৰ সুনাম বৃদ্ধি কৰিছে। আমাৰ যুৱ প্ৰজন্মই ভাৰতৰ স্বৰ্ণীল ভৱিষ্যতৰ বাবে মোৰ আস্থা প্ৰবল কৰিছে। আমাৰ বিদ্যাৰ্থীসকল ভাৰতৰ ভৱিষ্য নিৰ্মাতা। যিদৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে চৰকাৰ আৰু সমাজ একত্ৰিত হোৱাটো দৰকাৰ, ঠিক সেইদৰেই বৰ্তমান আৰু ভৱিষ্যতৰ সুৰক্ষাৰ বাবেই সকলোৰে সন্মিলিত প্ৰয়াসৰ প্ৰয়োজন। সাৰ্বজনীন পৰীক্ষাসমূহে বিদ্যাৰ্থীসকলৰ বাবে সুযোগৰ বাট মুকলি কৰে, সেইবাবে চৰকাৰে এই পৰীক্ষাসমূহ সংশোধনৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই সংশোধনৰ উদ্দেশ্য হ'ল পৰীক্ষাসমূহত হোৱা নীতিবিৰুদ্ধ পন্থাসমূহ ৰোধ কৰা, পৰীক্ষা প্ৰণালী অধিক পাৰদৰ্শী, লগতে যুৱক যুৱতীৰ বাবে সুৰক্ষিত তথা বিশ্বাসযোগ্য কৰি তোলা।
চৰকাৰৰ প্ৰয়াস তথা নতুন আৰ্থিক গতিবিধিয়ে

0: যুৱক যুৱতীসকলৰ বাবে নতুন নতুন পথ মুকলি কৰিছে। এনে সুযোগ গ্ৰহণ কৰি আমাৰ যুৱক যুৱতীসকলে সফলতাৰ নতুন দিশ নিৰ্বাচন কৰিব পাৰে। আমাৰ যুৱক যুৱতীসকলৰ শাৰীৰিক তথা মানসিক স্বাস্থ্য দেশৰ ভৱিষ্যতৰ আধাৰ। আমাৰ যুৱক যুৱতীসকলক উৎসাহেৰে আগুৱাই নিয়াটো পৰিয়াল আৰু সমাজৰো দায়িত্ব। যুৱক যুৱতীসকলৰ বিকাশ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মাধ্যম হিচাপে খেল ধেমালিক আঁকোৱালি লোৱা হৈছে। খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অন্তৰ্গত আঞ্চলিক স্তৰৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈ দেশৰ সকলো ক্ষেত্ৰৰ বাবে স্পৰ্টছ ইক'ছিষ্টেম সহজলভ্য কৰা হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰখনত চৰকাৰে অভূতপূৰ্ব বিনিয়োগ কৰি আছে। এই বিনিয়োগৰ সুফল দেখা পোৱা গৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাবোৰত ভাৰতবৰ্ষৰ খেলুৱৈসকলে কৰা প্ৰদৰ্শন আৰু উপলব্ধি উচ্চ শিখৰত আৰোহণ কৰিছে। আৰু এটা কথা, আমাৰ দেশত যুৱ প্ৰজন্মৰ সংখ্যা সৰ্বাধিক, সেইদৰে জ্যেষ্ঠ নাগৰিকৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰে জ্যেষ্ঠ নাগৰিকৰ জীৱন যাপনৰ পদ্ধতি উন্নত কৰিবলৈ বহু পদক্ষেপ গ্ৰহণ কৰিছে। 70 বছৰ আৰু ইয়াৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰায় 6 কোটি জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰতিবছৰে 5 লাখ টকাৰ বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰা হৈছে। জ্যেষ্ঠ নাগৰিকৰ প্ৰতি আপোনত্ব আৰু তেওঁলোকৰ আত্মসন্মান বৰ্তাই ৰাখিবলৈ সমাজ সংবেদনশীল হোৱা উচিত। প্ৰিয় দেশবাসী, সত্য আৰু ন্যায়ৰ পক্ষত মানৱতা বিৰোধী শক্তিক পৰাভূত কৰা ভাৰতীয় পৰম্পৰাক লৈ মই গৰ্ব কৰোঁ। 26 জুলাইত আমি কাৰ্গিল বিজয় দিৱস পালন কৰিছোঁ। ইয়াৰ আগতে 7 মে'ত অপাৰেশ্যন সিন্দুৰৰ বৰ্ষপূৰ্তি উপলক্ষে আমাৰ সেনাবাহিনীৰ অতুলনীয় পৰাক্ৰমৰ কথা সোঁৱৰিছোঁ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সেই ঐতিহাসিক অপাৰেশ্যন ভাৰতীয় সেনাবাহিনীৰ লক্ষ্যভেদ ক্ষমতাৰ প্ৰমাণ। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকলৈ ইয়াৰ দ্বাৰাই সতৰ্কবাণী দিয়া হৈছে যে তেওঁলোকে য'তেই লুকাই নাথাকক শাস্তি পাবই। সন্ত্ৰাসবাদক লালন পালন কৰা দেশৰ সৈতে অতীতত কৰা সিন্ধু জলসন্ধি বাতিল কৰা কাৰ্য আমাৰ দেশৰ, বিশেষকৈ কৃষকসকলৰ হিতৰ বাবে এক নিৰ্ণায়ক পদক্ষেপ। কেইবা দশক ধৰি নক্সালবাদ দেশৰ বাবে গভীৰ প্ৰত্যাহ্বানৰূপে দেখা দিছিল। ভাৰতবৰ্ষক নক্সালমুক্ত কৰাটো এক ডাঙৰ সাফল্য। এতিয়া নক্সাল প্ৰভাৱিত অঞ্চলত উৎসাহৰ বাতাবৰণ তথা বিকাশৰ ধাৰা প্ৰবাহিত হৈছে। বস্তৰ অলিম্পিকত খেলুৱৈসকলৰ, বস্তৰ পণ্ডুমত শিল্পীসকলৰ আৰু এই অনুষ্ঠানবোৰত দৰ্শকৰ সহযোগিতা দেখা গৈছিল। ৰাষ্ট্ৰ গৌৰৱ ৰক্ষাৰ্থে নিৰ্মিত মাৰাঠা সৈন্য পৰম্পৰাৰ সৈতে জড়িত 12টা দুৰ্গক বিগত বছৰত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ লিষ্টত স্থান দিয়া হৈছে। ভাৰতভূমিত এফালে ভগৱান বুদ্ধৰ সৈতে জড়িত আধ্যাত্মিক স্মাৰক যিদৰে আছে, আনফালে আত্মসন্মান তথা নিজৰ গৌৰৱশালী পৰম্পৰা ৰক্ষাৰ বাবে যুদ্ধ কৰা আমাৰ প্ৰভাৱশালী ক্ষমতাৰ প্ৰতীক বিদ্যমান। মোৰ প্ৰিয় দেশবাসী, প্ৰতিজন ভাৰতবাসীৰ বিকাশ আৰু কল্যাণেই বিকশিত ভাৰত নিৰ্মাণৰ বাস্তৱিক লক্ষ্য। তেলেগু ভাষাত ৰচনা কৰা মহান ৰাষ্ট্ৰবাদী সাহিত্যিক গুৰুজাৰা আপ্পাৰাওৱে তেওঁৰ গীতত প্ৰতিজন ভাৰতবাসীৰ দেশপ্ৰেমৰ অমূল্য বাণী সন্নিৱিষ্ট কৰিছে। তেওঁ কৈছে, দেশমুনু প্ৰেমিনচুমন্না মনচি অন্নদি পেঞ্চুমন্না, দেশমন্তে মততিকাদয় দেশমন্তে মুনুচুলয়। ইয়াৰ অৰ্থ হৈছে, দেশক প্ৰেম কৰা, ভালপোৱাক বঢ়োৱা, দেশৰ অৰ্থ কেৱল মাটি নহয়, দেশৰ অৰ্থ সমস্ত জনগণ। মোৰ বিশ্বাস, সমাজৰ অংশগ্ৰহণ আৰু চৰকাৰৰ প্ৰচেষ্টাত গাঁৱে গাঁৱে, নগৰে নগৰে, ভাৰতবৰ্ষৰ ঘৰে ঘৰে থকা প্ৰতিজন মানুহ সুস্থ, সুখী আৰু সমৃদ্ধ হ'ব। আহক, দেশপ্ৰেমৰ এই সৰ্বসমাৱেশী ভাৱনাৰে আমি সকলোৱে স্বাধীন ভাৰতক বিকশিত ভাৰত নিৰ্মাণৰ ৰাষ্ট্ৰীয় সাধনাত নিজকে সমৰ্পিত কৰোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।
1: ইমানপৰে ভাৰতৰ

0: শতিকাতীতম স্বাধীনতা দিৱসৰ আগলি সন্ধিয়া দেশৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ কেউটি অনাতাঁৰ কেন্দ্ৰই ৰিলে কৰি শুনালে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো মণিৰাম দেৱান ছবিখনিৰ পৰা সমবেত কণ্ঠত এটি দেশপ্ৰেমমূলক গীত।

ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় সংহতি তথা সশস্ত্ৰ সীমা বলৰ ভূমিকা সম্পৰ্কে জন সজাগতামূলক অনুষ্ঠান, লগতে এছ এছ বি বেণ্ডৰ স্বদেশ প্ৰেমৰ অনুভৱেৰে সিক্ত সুৰৰ বিশেষ অনুষ্ঠান কাইলৈ অৰ্থাৎ 15 আগষ্টৰ সন্ধিয়া জি এছ ৰোডৰ চিটি চেণ্টাৰ মলত আৰু 16 আগষ্টৰ সন্ধিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত এছ এছ বিৰ উদ্যোগত

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ খণ্ডটিত আমি ডক্টৰ ভূপেন হাজৰিকাই গাই যোৱা কেইটামান বিশেষ গীত আপোনালোকলৈ বুলি আগবঢ়াম। প্ৰথমতেই শুনাবলৈ লৈছোঁ নগাঁও জিলাৰ কলিয়াবৰক লৈ ভূপেন হাজৰিকাই গোৱা এটি গীত। যোৱাটো খণ্ডত আমি অসম সাহিত্যসভাৰ কোনো কোনো ঠাইত অনুষ্ঠিত অধিৱেশনত ডক্টৰ ভূপেন হাজৰিকাই মুক্তি দিয়া নিজৰ ৰচনা আৰু কণ্ঠৰ কেইটামান গীত আমি বজাই শুনাইছিলোঁ। সেই ঠাইসমূহৰ ইতিহাস, তাৰ বিস্তৃতি, তাৰ বৈশিষ্ট্য, এই আটাইবোৰ দিশ সামৰি ডক্টৰ ভূপেন হাজৰিকাই ৰংপুৰ, ডিফু, মঙলদৈ, টিহু ইত্যাদি ঠাইত অনুষ্ঠিত হোৱা অসম সাহিত্যসভাৰ অধিৱেশনত এই গীতসমূহ শ্ৰোতা ৰাইজৰ বাবে মুকলি কৰি দিছিল আৰু পৰৱৰ্তী সময়ত সেই গীতসমূহ শ্ৰোতা ৰাইজে অতি আন্তৰিকতাৰে আদৰি লোৱাও পৰিলক্ষিত হৈছিল। কলিয়াবৰক লৈ গোৱা এই বিশেষ গীতটি, যিটি গীত আমি এতিয়া আপোনালোকক শুনাবলৈ বুলি লৈছোঁ, এই গীতটি লিখিছিল কুসুম বৰাই, গীতটিৰ সুৰ কৰিছিল যোগেন বৰদলৈয়ে। এই গীতটি 2001 চনৰ 9 নৱেম্বৰত ভূপেন হাজৰিকাই নিজে অসম চিত্ৰ সাংবাদিক সংস্থাৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। গীতটিৰ বাণীবন্ধন হৈছিল 2001 চনৰ ছেপ্টেম্বৰ মাহত। এই গীতটিয়ে কলিয়াবৰ অঞ্চলৰ ইতিহাস, তাৰ বৈশিষ্ট্য শ্ৰোতা ৰাইজৰ সন্মুখত দাঙি ধৰে। একোখন ঠাইৰ বুৰঞ্জী এতিমাত্ৰ 5-6 মিনিটৰ গীতেৰে দাঙি ধৰাৰ যি কষ্টসাধ্য, দুঃসাধ্য কাম, সেই কাম অসমত যেন কেৱল ভূপেন হাজৰিকাইহে কৰিব পাৰিছিল। আহক শুনো কলিয়াবৰক লৈ ভূপেন হাজৰিকাই গাই যোৱা সেই বিশেষ।

0: ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ কোনো কোনো অধিৱেশনত সেই ঠাইৰ ঐতিহ্যক লৈ লিখা আৰু গোৱা কিছু গীত আমি যোৱাবাৰ প্ৰচাৰ কৰিছিলোঁ, সেই বিষয়ে আমি আলোচনা কৰিছোঁ। ভূপেন হাজৰিকাৰ সেই কাৰ্যই অনেকজনক অনুপ্ৰাণিত কৰিছিল, উদ্বুদ্ধ কৰিছিল। 1994 চনত বোকাখাটত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ 62 সংখ্যক অধিৱেশন। এই অধিৱেশনত বোকাখাটৰ স্থানীয় এগৰাকী শিল্পী জিতেন্দ্ৰ শৰ্মা ৰাজখোৱাই এটি গীত লিখিলে, সুৰ কৰিলে আৰু সহশিল্পীৰ সৈতে বাণীবদ্ধ কৰিলে। তাৰ সৈতে আন 7টি গীত সন্নিৱিষ্ট কৰি এটি অডিঅ' কেছেট সাহিত্য সভাৰ অধিৱেশনত শ্ৰোতা ৰাইজৰ বাবে মুকলি কৰিলে। কেছেটটিৰ নাম আছিল বোকাখাট। এই কেছেটটিৰ আৰম্ভণি কথাখিনি ডক্টৰ ভূপেন হাজৰিকাই কৈ দিছিল। ডক্টৰ ভূপেন হাজৰিকাই সাহিত্য সভা অনুষ্ঠিত হোৱা ঠাইৰ বুৰঞ্জীক লৈ, তাৰ বিস্তৃতিক লৈ, তাৰ গৌৰৱগাথাক লৈ যিদৰে গীত ৰচনা কৰিছিল, সেই নীতিত বিশ্বাসী হৈ, সেই নীতিৰ দ্বাৰা প্ৰভাৱান্বিত হৈ নিশ্চয়কৈ বোকাখাটত সেই বিশেষ গীতটিৰ জন্ম হৈছিল। এই গীতটি লিখা, সুৰ কৰা বা গোৱাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ প্ৰত্যক্ষ অংশগ্ৰহণ নাছিল, কিন্তু পৰোক্ষভাৱে তেওঁ প্ৰভাৱিত কৰিছিল তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ সংগীত শিল্পীক। আৰু তাৰেই ফলস্বৰূপে বোকাখাটৰ সেই অসম সাহিত্য সভাৰ অধিৱেশনত মুক্তি পোৱা এই গীতটিয়ে বোকাখাট অঞ্চলৰ ইতিহাস আৰু বিস্তৃতিক শ্ৰোতা ৰাইজৰ সন্মুখত দাঙি ধৰে। এইবাৰ শুনাব খুজিছোঁ জিতেন্দ্ৰ শৰ্মা ৰাজখোৱাই ৰচনা কৰা, সুৰ কৰা আৰু কণ্ঠদান কৰা এই গীতটি, যিটি গীতৰ আৰম্ভণি কথাংশ কৈ দিছিল ডক্টৰ ভূপেন হাজৰিকাই।
1: মই ভূপেন হাজৰিকাই কৈছোঁ 62তম অসম সাহিত্য সভাৰ উপলক্ষে। এইটো এটি কেছেট, নাম

ডক্টৰ ভূপেন হাজৰিকাই এটি ৰবীন্দ্ৰ সংগীতো গাই থৈ গৈছে। জানিব পৰা মতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মশতবৰ্ষ উপলক্ষত ভাৰতৰ বিভিন্ন ভাষালৈ ৰবীন্দ্ৰ সংগীত অনুবাদ হৈছিল। সেইখিনি সময়তে আকাশবাণী গুৱাহাটীয়েও অসমীয়া ভাষালৈ ৰবীন্দ্ৰ সংগীত অনুবাদ কৰিছিল আৰু ইয়াৰ শিল্পীৰ দ্বাৰাই সেই গীতসমূহ বাণীবদ্ধ কৰিছিল আৰু সেই গীতসমূহ এতিয়াও আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰ হৈ থাকে।

সেইখিনি সময়তে এখন গ্ৰামোফোন ৰেকৰ্ডে মুক্তি পাইছিল। তাৰ দুই পিঠিতে এটিকৈ দুটি গীত সন্নিৱিষ্ট হৈছিল। ইয়াৰে এটি গীত নৱকান্ত বৰুৱাই অনুবাদ কৰিছিল আৰু দিলীপ শৰ্মাই গাইছিল, আৰু আনটো পিঠিত থকা গীতটি ডক্টৰ ভূপেন হাজৰিকাই নিজে অনুবাদ কৰি নিজে গাইছিল। তাৰ পৰৱৰ্তী সময়ত ভূপেন হাজৰিকাই ৰবীন্দ্ৰ সংগীত গোৱাৰ বিষয়ে তথ্য পোৱা নাযায়। সি যি কি নহওক, আমাৰ পূৰ্ৱৱৰ্তী এটি খণ্ডত ভূপেন হাজৰিকাই গোৱা সেই গীতটিৰেই তেওঁৰ ভাগিনী ঋজুশ্ৰী শৰ্মা মজুমদাৰে পুনৰ বাণীবন্ধন কৰা এটি ৰূপ আমি আপোনালোকলৈ বুলি আগবঢ়াইছিলোঁ। আৰু এই গীতটি প্ৰচাৰৰ পাছতেই অসমৰ এগৰাকী বিশিষ্ট কবি বিজ্ঞানী বিপুল জ্যোতি শইকীয়াই তেওঁৰ নিজা সংগ্ৰহৰ পৰা আমালৈ ভূপেন হাজৰিকাৰ কণ্ঠৰ সেই অসমীয়ালৈ অনুদিত ৰবীন্দ্ৰ সংগীতটি প্ৰেৰণ কৰিলে। আৰু আমি অতি আনন্দ পাইছোঁ যে বিস্মৃতিৰ গৰ্ভত লীন হ'বলৈ ধৰা আৰু দুষ্প্ৰাপ্য ৰূপত থকা সেই ভূপেন হাজৰিকাৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীতটি আমি এই অনুষ্ঠানত এই খণ্ডত আপোনালোকক শুনাবলৈ লৈছোঁ। এয়া ডক্টৰ ভূপেন হাজৰিকাই গোৱা সেই ৰবীন্দ্ৰ সংগীতটি, যিটি তেখেতে আমাৰ ভাষালৈ নিজে অনুবাদ কৰিছিল। দিনবোৰ মোৰ সোণৰ সজাত।

0: এটি গীতে এছোৱা সময়ৰ ইতিহাস ধৰি ৰাখিব পাৰে। এই কথা নিজৰ বিভিন্ন গীতত ভূপেন হাজৰিকাই প্ৰতিফলিত কৰিছে। অসমৰ তেনে এছোৱা বিশেষ সময়ৰ বিষয়ে তেখেতে কৈ গাই থৈ গৈছে,
1: বিংশ শতাব্দীৰ অসমৰ 1983 চনটো বৰ ভয়াৱহ বুলি ইতিহাসত চিহ্নিত হৈ ৰ'ব। ই যেন পুনৰ নহয়, সেই জুয়ে পৰা 83ৰ দিনবোৰ যেন আকৌ উভতি নাহে।

আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আজিৰ খণ্ডটিও ইমানতে সামৰিবৰ সময় হ'ল। এই অনুষ্ঠানৰ শীৰ্ষ গীতটিৰ কথাৰ সুৰ ৰসানন্দ।

0: চৌধুৰীৰ সংগীত উৎপল বৰাৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।
1: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজি গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 4:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবুকধৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।